এয়া আকাশবাণী তেজপুৰ। আজি শুক্ৰবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 21 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 7 আগষ্ট। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ।

কিতাপৰ কোনো ভাল বেয়া নাই। মাথো ভালকৈ লিখা কিতাপ আৰু বেয়াকৈ লিখা কিতাপ এই দুটা ভাগহে আছে, কথাষাৰ কৈছিল অস্কাৰ ৱাইল্ডে।

0: এতিয়া শুনক মুকুতামালা।
1: আমি যদি আমাৰ নতুন প্ৰজাতান্ত্ৰিক ৰাষ্ট্ৰখন শাসন বিধানৰ মূল নীতিসমূহৰ ওপৰত প্ৰতিষ্ঠিত কৰিব পাৰোঁ, তেন্তে ভাৰতবৰ্ষ যে পৃথিৱীৰ ভিতৰত এখন উন্নততম দেশ হিচাপে পৰিগণিত হ'ব তাত মোৰ এধানো সন্দেহ নাই। প্ৰশ্ন হৈছে, মহান দেশ এখন সৃষ্টি কৰা আমাৰ পক্ষে সম্ভৱ হয়নে? এখন বিধানৰ শব্দ বা বাক্যাৱলীৰ দ্বাৰা নাইবা তাৰ বহুল ভাষা ৰচনা কৰি এখন দেশে সেই সন্মান লাভ কৰিব নোৱাৰে? কোনো শাসন বিধানৰ নিৰ্দেশসমূহ এনে অৱস্থাতহে কাৰ্যকৰী কৰিব পাৰি যেতিয়া সেই দেশৰ মানুহৰ অন্তৰত সততা, নৈতিকতা, ন্যায়পৰায়ণতা আৰু সত্যক আঁকোৱালি ধৰাৰ শক্তি থাকে। ভাল শাসন প্ৰণালী কাৰ্যকৰী হয় ভাল মানুহৰ ভিতৰতহে। এইকাৰণেই বোধহয় কোৱা হয় যে কোনো সমাজৰ শাসন প্ৰণালী সেই সমাজৰ লোকসকলৰ চৰিত্ৰৰ দ্বাৰা নিৰ্ধাৰিত হয়। সমাজৰ এজনে আন এজনৰ স্বাধীনতাক শ্ৰদ্ধা কৰি তেওঁলোকৰ মাজত সকলোৱে লগ লাগি সৎভাৱেৰে কাম কৰিবলৈ ইচ্ছা থাকিলেহে গণতন্ত্ৰ কাৰ্যকৰী হ'ব পাৰে। আনৰ পৰা আমি যি ব্যৱহাৰ আশা কৰোঁ আনকো যদি তেনে ব্যৱহাৰ দিবলৈ সাজু নহওঁ তেন্তে সমাজৰ ভেটি কেতিয়াও সুদৃঢ় হ'ব নোৱাৰে। মানৱৰ হিতাৰ্থে কাম কৰিব পৰাটোতো দূৰৰ কথা। অথচ আমাৰ অতীত সভ্যতালৈ আমি ঘূৰি চালে দেখা পাওঁ যে সেই যুগৰ লোকসকলৰ মাজত এনে ন্যায়পৰায়ণতা, সত্যনিষ্ঠা আৰু সহযোগিতাৰ ভাৱ সম্পূৰ্ণ মাত্ৰাই প্ৰতিষ্ঠিত আছিল। সেই সময়তো ৰজাসকলৰ মাজত যে বিৰোধ বা যুদ্ধ হোৱা নাছিল এনে নহয়, কিন্তু এই যুঁজবাগৰ কেৱল ডাঙৰ নগৰ আৰু চহৰবিলাকতে সীমাবদ্ধ আছিল। এনে যুদ্ধ আৰু সংঘৰ্ষই গাঁৱলীয়া ৰাইজৰ শান্তিপূৰ্ণ, সহযোগী আৰু সৎ জীৱনক একেবাৰে স্পৰ্শ কৰা নাছিল। এনেধৰণৰ শান্তিময় জীৱন আইন বা শাস্তিৰ ভয়ত সম্ভৱপৰ হোৱা নাছিল। সেই যুগৰ মানুহ মূলতেই সৎ আৰু ন্যায়পৰায়ণ আছিল বুলিহে ভাৰতীয় সভ্যতাৰ চৰম উৎকৰ্ষ সাধন হৈছিল। বৌদ্ধ ধৰ্মাৱলম্বী সম্ৰাটসকলৰ দিনত তেওঁলোকে ৰাজ্যৰ সীমা বঢ়োৱাৰ গৌৰৱ পৰিত্যাগ কৰি মানৱৰ অন্তৰত নিহিত থকা সৎ শক্তি, স্পৃহাৰ, উৎকৰ্ষ সাধনৰ মাজেদি মানৱ সমাজৰ দুখ দৈন্য আঁতৰাবলৈ চেষ্টা কৰিছিল। মোৰ মনেৰে অতীত ভাৰতৰ লোকসকলৰ চৰিত্ৰত থকা সততা, ন্যায়পৰায়ণতা আদি সৎগুণসমূহ আজিও আমি সাধন কৰিব নোৱাৰাৰ কোনো কাৰণ নাই। স্বাধীন দেশৰ ব্যক্তি, বিভিন্ন সমষ্টি আৰু দলৰ লোকসকলে সমজুৱাভাৱে ভাবিবলৈ আৰু কাম কৰিবলৈ শিকিবই লাগিব। বৈচিত্ৰ্য আৰু ঐক্য, এই হৈছে মানৱ জীৱনৰ আৰু ভগৱানৰ সৃষ্টিৰ নিবন্ধন। সেইবাবে বিভিন্ন লোকে আৰু সমষ্টিয়ে সৰ্বসাধাৰণৰ হিতাৰ্থে কাম কৰা বা চিন্তা কৰাটো অপৰিহাৰ্য। যেতিয়া কেৱল নিজ স্বাৰ্থ পূৰণৰ কাৰণে কোনো লোক বা সমষ্টি চলে তেতিয়া সেই পৰিমাণে সমাজত অনৈক্যও সৃষ্টি হয় আৰু জনসাধাৰণ মংগলৰ পৰা বঞ্চিত হয়। আদৰ্শৰ ভিত্তিত নতুন ৰাষ্ট্ৰখন গঢ়ি তোলা বৰ উজু কাম নহয়। কেৱল সংযমী আৰু নিয়মানুৱৰ্তী লোকেহে স্বাধীন হৈ থাকিব পাৰে আৰু তাকে হ'বলৈ হ'লে অনেক সাধনা, সংযম আৰু ত্যাগৰ দৰকাৰ, যি ত্যাগ বোধ কৰোঁ আমি মহৎ আন্দোলনৰ দিনতো গ্ৰহণ কৰা নাই। দেশৰ ভৱিষ্যত যিসকলে গঢ়িব বিচাৰে তেওঁলোকৰ ওপৰতেই এই দায়িত্ব আৰু বেছি জোৰে পৰেহি। অসামাজিক কাম আৰু অন্যায়বোৰৰ বিৰুদ্ধে সমূহীয়াভাৱে থিয় হ'ব লাগিব। দেখা গৈছে যে আইন বা শাস্তিৰ ভয় দেখুৱাই এইবোৰ সম্পূৰ্ণৰূপে আঁতৰাব নোৱাৰি। অন্যায়ৰ বিপক্ষে আমি সকলোৱে সম্পূৰ্ণভাৱে সহযোগ কৰিবই লাগিব। মোৰ বিশ্বাস, আজি ভগৱান প্ৰকাশিত হৈছে মানৱৰ সাম্য আৰু আত্মোৎকৰ্ষ সাধনাৰ প্ৰেৰণাৰ মাজেদি। আমাৰ শাসনতন্ত্ৰখনেও এই সত্যটো মানি লৈছে। আনকি সমগ্ৰ জগতেই এই সত্য উপলব্ধিৰ বাটেৰে আগবাঢ়ি যাবলৈ ধৰিছে। মোৰ দৃঢ় বিশ্বাস যে হিংসা আৰু ৰক্তপাতৰ মাজেদি এই সাধনা সিদ্ধি হ'ব নোৱাৰে। ই মাথো শান্তিপূৰ্ণ উপায়েৰেহে সম্ভৱ আৰু আমিও শান্তিৰ বাটকেই অনুসৰণ কৰা উচিত। তেতিয়াহে আমি আমাৰ আদৰ্শ উপলব্ধি কৰিব পাৰিম। এই মহান আদৰ্শ পূৰণৰ কাৰণে আমি ধৈৰ্য আৰু সদ্ভাৱ বিসৰ্জন দিলে নচলিব। আমাৰ প্ৰজাতন্ত্ৰৰ লোকসকলে যদি এই মহা আদৰ্শৰে অনুপ্ৰাণিত হৈ শান্তিপূৰ্ণ কাৰ্যপদ্ধতিৰে আগবাঢ়ি যায় তেন্তে পৃথিৱীৰ উন্নত সমাজ সৃষ্টি কৰাৰ উদ্দেশ্য নিশ্চয় সিদ্ধি হ'ব বুলি আশা কৰোঁ। মই বিশ্বাস কৰোঁ মানৱ সমাজৰ এনে সমূহীয়া প্ৰচেষ্টাৰ সফলতাৰ ওপৰতহে এই জগতখন এক শান্তিপূৰ্ণ ঠাইত পৰিণত হ'ব। ভাৰতৰ স্বাধীন গণতান্ত্ৰিক ৰাষ্ট্ৰ চিৰঞ্জীৱী হওক।
0: মুকুতামালা শুনিলে। আজিৰ মুকুতামালা গোপীনাথ বৰদলৈ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰুকছানা আখতাৰ খানম আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ।

0: ৰুকছানা আখতাৰ খানম আৰু সংগীসকলৰ কণ্ঠৰ জিগিৰ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: গান্ধী প্ৰসংগ।

0: গান্ধীজীৰ প্ৰিয় ভজন্তি শুনিলে এইবাৰ এয়া অসমত মহাত্মা গ্ৰন্থৰ অধ্যায়ৰ এটি পাঠ।
1: প্ৰাচ্যৰ দেশবিলাকত যি ডাঙৰ গণবিপ্লৱ হৈছে তাৰ কথা উল্লেখ কৰি ভাইচ প্ৰেছিডেণ্ট ৱালেছে কৈছিল, মানৱ বুৰঞ্জীৰ 150 বছৰ গণবিপ্লৱৰ দীঘলীয়া দিন। তেওঁৰ কথাবিলাকে যুক্তৰাষ্ট্ৰৰ লোকসকলৰ অন্তৰলৈ এটা নতুন জাগৰণ আনিলে। কংগ্ৰেছ অৱ ইণ্ডাষ্ট্ৰিয়েল অৰ্গেনাইজেশ্যন নামৰ এটা অনুষ্ঠানে ভাৰতৰ জাতীয় আকাংক্ষাৰ প্ৰতি সহানুভূতি দেখুৱাই এটা প্ৰস্তাৱ গ্ৰহণ কৰিলে। যুক্তৰাষ্ট্ৰৰ বিখ্যাত আলোচনী লাইফৰ সম্পাদকে ইংলেণ্ডৰ ৰাইজলৈ বুলি মুকলি চিঠি এখন প্ৰচাৰ কৰিলে। তাত লিখা হৈছিল, আজি আপোনালোকলৈ যি সময়ত এই চিঠিখন লিখিছোঁ, আমাৰ সভ্যতা সেই সময়ত সংকটাপন্ন। আমাৰ দুয়োখন দেশ আজি বিপন্ন। পৃথিৱীৰ ভিতৰত আমাৰ এই দুয়োখন দেশৰ লোক কি ৰাজনৈতিক অনুষ্ঠান, কি ভাষা, কি তেজৰ সম্পৰ্কত যেনেদৰে ঘনিষ্ঠ সম্পৰ্কত আবদ্ধ, তেনেদৰে আন কোনো দেশ আবদ্ধ নহয়। সেইবাবে আমি একেটা পৰিয়াল হিচাপে এই চিঠিখন লিখিছোঁ। আমি আমেৰিকানবাসীসকল আচৰিত মানুহ বুলি আপোনালোকে ভাবে, এই কথাষাৰ সঁচা হ'ব পাৰে। আপোনালোকে ভাবে আমি বাস্তৱবাদী, বাস্তৱ জীৱনৰ কথাত আৰু ব্যৱহাৰত আমি মুগ্ধ, আমি ডলাৰ প্ৰেমিক, আমি মটৰ তৈয়াৰী কৰোঁ, আমি ইঞ্জিনিয়াৰ। ভাল কথা, আমি ব্যৱহাৰিক জীৱনৰ কথাটো পাকৈ, কিন্তু নীতিৰ তাৎপৰ্যবিলাকত আমি কি গুৰুত্ব দিওঁ সেইটো নুবুজিলে আমাক বুজি নাপাব। আমিনো কি উদ্দেশ্যলৈ এইখন যুঁজত নামিছোঁ তাকে লৈয়ে আমাৰ মাজত মতানৈক্য হৈছে। কিন্তু এটা কথাত আমি সকলো একে হৈছোঁ, সেইটো হৈছে ব্ৰিটিছ সাম্ৰাজ্যখন ৰক্ষা কৰিবলৈ আমি এই যুঁজত নমা নাই। প্ৰথমতে আমি নীতিৰ বাবে আপোনালোকৰ লগত যুঁজত নামিছিলোঁ। আমাৰ নিজৰ বুৰঞ্জীত আমাৰ নিজৰ 5 লাখ ল'ৰাক বধ কৰিছিলোঁ কোলা মানুহক স্বাধীনতা দিবলৈ। সেইবাবে এই যুদ্ধৰ লক্ষ্য সম্পৰ্কে স্পষ্ট নহ'লে আমেৰিকাই এই যুদ্ধত সৰ্বস্ব দিবলৈ ওলাইছে বুলি ভুল নকৰিব। এইদৰে

0: আমেরিকাত ব্ৰিটেইনৰ ভাৰতীয় নীতিলৈ বিৰোধী জনমত গঢ়ি উঠিল। আনহাতে কংগ্ৰেছৰ নেতৃবৃন্দ কাটক কৰাৰ লগে লগে সমগ্ৰ ভাৰতত গণবিপ্লৱৰ অগ্নি জ্বলি উঠিল। 1942 চনৰ ডিচেম্বৰলৈকে 60,000 লোকক গ্ৰেপ্তাৰ কৰা হ'ল, 26,000 লোকক বিচাৰ কৰি শাস্তি দিয়া হ'ল, 18,000জনক বিচাৰ নকৰাকৈ ভাৰত ৰক্ষা আইনমতে আটক কৰা হ'ল। হেজাৰ হেজাৰ কংগ্ৰেছী লোকে পুলিচৰ বাধা নামানি কাম কৰিলে, বহুতে আত্মগোপন কৰি কাম কৰিবলৈ ধৰিলে। গোটেই ভাৰতত 150টা পুলিচ থানা দখল কৰিবলৈ যত্ন কৰা হ'ল। আগষ্টৰ পৰা নৱেম্বৰলৈকে 900জন লোকে মৃত্যুবৰণ কৰিলে। মিলিটেৰীয়ে 538 বাৰ গুলী চলাবলগীয়া হ'ল। গাঁৱে গাঁৱে পিউনিটিভ পুলিচ বহুৱাই 90 লাখ টকা কৰ আদায় কৰা হ'ল। এইদৰে নেতৃত্ববিহীন ভাৰতৰ ওপৰত অৱৰ্ণনীয় অত্যাচাৰ চলোৱা হ'ল। যি হওক, যুদ্ধ শেষ হোৱাৰ লগে লগে ব্ৰিটেইনৰ ৰাইজে চাৰ্চিলক নিৰ্বাচিত নকৰিলে। এইবাবে এটলিৰ দৰে এজন মানুহ আহিব লগা হ'ল। বন্দী হৈ থাকোঁতেও মহাত্মাই চৰকাৰলৈ চিঠি নিলিখাকে থকা নাছিল। ভাৰতৰ অশান্তিৰ বাবে কংগ্ৰেছক জগৰীয়া কৰিবলৈ চৰকাৰৰ প্ৰচাৰ বিভাগে এখন পুস্তিকা প্ৰচাৰ কৰিলে আৰু এই কথালৈ মহাত্মাই বৰলাটলৈ লিখিবলগীয়া হ'ল। আপোনাৰ চিঠিখন স্পষ্ট বুলি আপোনাৰ লগত ময়ো একমত হ'ব পৰা হ'লে ভাল পালোহেঁতেন। আপুনি এটা বিশেষ মতকে খামোচ মাৰি ধৰি আছে বুলি বুজাবলৈ আপুনি বিচৰা নাই, এইটো মই নিশ্চয়কৈ ভাবোঁ। মই আপোনাৰ ওচৰত নিবেদন কৰিছোঁ আৰু জীৱনৰ শেষ মুহূৰ্তলৈকে সানুনৈয়ে তাকেই কৰিম যে 9 আগষ্ট তাৰিখে বিশৃংখলতা সৃষ্টি কৰাৰ গুৰিত কংগ্ৰেছৰ প্ৰস্তাৱ বুলি আপুনি ক'বলৈ প্ৰয়াস পাইছে যদিও এই বিশৃংখলতা সৃষ্টি হ'ল একেলগে সকলো নেতাক গ্ৰেপ্তাৰ কৰাৰ ফলত। তথাপিও কংগ্ৰেছৰ প্ৰস্তাৱক জগৰীয়া কৰাটো আপোনাৰ মত। মোৰ মনলৈ প্ৰত্যয় অহাকৈ আপুনি আপোনাৰ ভাৱ মোক বুজাওক। মই কওঁ, তথাকথিত হিংসাৰ বাবে অতি কঠোৰ আৰু পৰিস্থিতিৰ লগত সামঞ্জস্য নোহোৱাকৈ লোৱা চৰকাৰৰ নীতিয়েই দায়ী নহয়নে? আগষ্ট প্ৰস্তাৱৰ কোনো অংশ আপোনাৰ মতে বেয়া নাইবা অপৰাধজনক হৈছে বুলিও আপুনি কোৱা নাই। কংগ্ৰেছৰ অহিংসা নীতিৰ পৰা এই প্ৰস্তাৱটো আঁতৰি অহা নাই। নিশ্চয় এই প্ৰস্তাৱটো যিকোনো ধৰণৰ ফেচিবাদৰ বিৰোধী। কি পৰিস্থিতিত যুদ্ধ প্ৰচেষ্টাত সহযোগ কৰাটো সম্ভৱ তাকো প্ৰস্তাৱটোত জনোৱা হৈছে। একমাত্ৰ তেনে পৰিস্থিতিতহে সমগ্ৰ দেশবাসীৰ কাৰ্যকৰী সহযোগ সম্ভৱ হ'ব পাৰে। চৰকাৰে দেখাদেখিকৈ এটা প্ৰয়োজনীয় কথা মন কৰা নাই নাইবা তেওঁলোকৰ চকুতে পৰা নাই, সেইটো এই যে কংগ্ৰেছে নিজৰ বাবে একো বিচৰা নাই, সমগ্ৰ দেশবাসীৰ বাবেহে বিচাৰিছে। এই সময়ত কেইটামান হত্যাৰ কথা উল্লেখ কৰি আপুনি কংগ্ৰেছৰ কেইজনমান জনাজাত লোকক জগৰীয়া কৰি মোলৈ লিখিছে। এই হত্যাবিলাকৰ কথা মই স্পষ্টকৈ বুজিছোঁ, আশা কৰোঁ আপুনিও বুজিব। মোৰ উত্তৰ হৈছে, চৰকাৰে জনতাক উন্মত্ত হ'বলৈ উচতনি দিলে। চৰকাৰেই দৈত্যৰ দৰে হিংসা প্ৰবৃত্তিৰে জনতাক আক্ৰমণ কৰিলে। তেওঁলোকৰ হিংসা তাতকৈ একোপধ্যে কম নাছিল, কাৰণ চৰকাৰে এটা বিৰাট আয়োজনৰে এইখিনি সংঘটিত কৰিছিল। কোনোবাই এটা দাঁত ভাঙিলে প্ৰতিপক্ষৰ এটা দাঁত ভাঙিবা বুলি মোজেছৰ নিয়ম আছিল। সেই নিয়ম গুচাই এজনক মাৰিলে 10,000ক মৰাৰ নিয়ম প্ৰৱৰ্তন কৰা হ'ল। অৰ্থাৎ যীশুখ্ৰীষ্টই অপ্ৰতিৰোধৰ যি বাণী শুনাইছিল তাৰ বিপৰীতে কাম কৰা সৰ্বশক্তিসম্পন্ন চৰকাৰৰ কাৰ্যাৱলীক ইয়াৰ বাহিৰে আৰু আন কোনো প্ৰকাৰে মই ব্যাখ্যা কৰিব নোৱাৰোঁ। ইয়াৰ লগত ৰাইজৰ দুখৰ কাহিনীলে মন কৰক। ভাৰতৰ কোটি কোটি নৰনাৰীয়ে কি দুৰাৱস্থাত পৰিবলগীয়া হৈছে সেই কথা মই ভাবিবই নোৱাৰোঁ। আজি জনতাৰ নিৰ্বাচিত প্ৰতিনিধিৰ চৰকাৰ থকা হ'লে সি এইবিলাক গুচাব নোৱাৰিলেও কিছু পৰিমাণে লাঘৱ কৰিবলৈ যত্ন কৰিলেহেঁতেন। যদি ইয়াৰ উপশম আনিব পৰা কিবা এটা নাপাওঁ, তেন্তে সত্যাগ্ৰহীৰ বাবে মুকলি একমাত্ৰ এটাই বাট, অৰ্থাৎ সাধ্যমতে অনশন কৰিবলৈ ল'ম। মই 9 ফেব্ৰুৱাৰী তাৰিখে পুৱাৰ সাজ গ্ৰহণ কৰি 21 দিনলৈ অনশন কৰিম। 2 মাৰ্চ তাৰিখেহে পুৱা এই অনশন ভংগ কৰিম।
1: শ্ৰোতাসকল, অসমত মহাত্মা গ্ৰন্থৰ অধ্যায়ৰ এটি পাঠ শুনিলে আৰু ইয়াৰ লগে লগে আজিৰ গান্ধী প্ৰসংগ অনুষ্ঠানটি ইমানতে সামৰা হ'ল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক জগজিৎ সিং, চিত্ৰা সিং আৰু সংগীসকলৰ কণ্ঠৰীতি ভজন।

জগজিৎ সিং, চিত্ৰা সিং আৰু সংগীসকলৰ কণ্ঠৰ মহজন্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

পুৱা 9:20 প্ৰভাতী তৰংগ। আজিৰ অতিথি অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক গিৰেণ সৰকাৰ, মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ অপূৰ্ব ঠাকুৰীয়া, লগতে থাকিব সুবক্তা যুৱতাৰ্কিক ত্ৰিদীপ ভাগৱতী। অনুষ্ঠানটি আগবঢ়াব ইন্দ্ৰজিৎ দাসে। দিনৰ 12:30 আইডিঅ'ৰ বোলনি অনুষ্ঠানত বানপানীৰ পিছৰ স্বাস্থ্যজনিত সমস্যা আৰু চিকিৎসাৰ বিষয়ে ডঃ অমৰ্ত্য ভূঞাৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ ৰুণামণি বৰাৰ।

নিশা 8:02 উপন্যাস পাঠ অনুষ্ঠানত শুনিবলৈ পাব দিলীপ ফুকন রচিত উপন্যাস জলপদুমৰ পানচুইৰ দ্বাদশ খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। নিশা 4:30 জীৱনৰ দিশবাণী অনুষ্ঠানৰ বিশিষ্ট লেখক তথা শিক্ষাবিদ উপেন্দ্ৰনাথ বৰকটকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ চিদানন্দ দেৱগোস্বামীৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 10:00 ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে প্ৰচাৰিত এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা। এই অনুষ্ঠানত শুনিবলৈ পাব কৃষকৰ তেজেধোৱা ইতিহাস পথৰুঘাট শীৰ্ষক এখনীয়া আলেখ্য। আগবঢ়াব দিব্যজ্যোতি কলিতা আৰু মেঘনা দেৱীয়ে। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 ভাৰতীয় মানক ব্যুৰো গুৱাহাটী শাখাৰ সঞ্চালক তথা মুৰব্বী সৌভিক চড্ডা আৰু যুটীয়া সঞ্চালক অবিনাশ বৰদলৈৰ সৈতে এটি বিশেষ সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ সীমান্ত বাৰ্মাৰ। 6:55 জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই।

পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ 7:30 বজাত টুটুমণি দত্তৰ কণ্ঠৰ গীত শুনিবলৈ পাব পুৱা 8:30 বজাৰ সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকাৰ শিল্পী কল্পনা দত্ত পণ্ডিত কুল বৰুৱা মালবিকা বৰা দিলীপ চৌধুৰী আৰু মূৰ্চনা ভূঞা 9:15 জিলাৰ দেহৰূপ 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ 11:05 পৰাগমালা লাইভ দিনৰ 1:10 আৰু সন্ধিয়া 7:45 গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰ আধুনিক গীত শুনিবলৈ পাব 1:20 প্ৰফুল্ল ডেকা আৰু তেখেতৰ সংগীসকলৰ কণ্ঠৰ ওজাপালি 1:45 হাইদৰ আলীৰ স্পেনিছ গীটাৰ বাদন 1:50 সুস্মিতা ৰাণী লহকৰৰ কণ্ঠৰ লোকগীত 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান 3:05 সংগীতা কাকতিৰ কণ্ঠৰ আধুনিক গীত 3:15 নেপালী অনুষ্ঠান 3:45 কাৰ্বি অনুষ্ঠান 4:30 বৰুৱা অনুষ্ঠান

বিয়লি 5:25 সংস্কৃত ভাষা শিক্ষাৰ পাঠ, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ পাঠ পোহৰৰ প্ৰতিহৰণ আগবঢ়াব অংকুমণি বৰাই, 6:10 কৃষিজগত অনুষ্ঠানত অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্বৰ বিষয়ে এতিয়া আলোচনাত ভাগ ল'ব অপৰ্ণা দাস আৰু মধুমিতা কলিতাই, আগ ধৰিব কমল দাসে, প্ৰযোজনা উৎপল বৰাৰ, 6:40 ৰুকছানা আখতাৰ খানম আৰু সংগীসকলৰ কণ্ঠৰ জিকিৰ শুনিবলৈ পাব, 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত মজিদ ৰাভা আৰু সংগীসকলৰ কণ্ঠৰ ৰাভা গীত শুনিবলৈ পাব, 8:20

কুড়ি মিনিটত ডক্টৰ কিশোৰ ভট্টাচাৰ্যৰ ইংৰাজী কথিকা দ্য কালচাৰেল হেৰিটেজ অৱ আছাম শুনিবলৈ পাব। 8:30 বজাত আধুনিক গীত, 9:30 বজাত চিত্ৰগীত শুনিবলৈ পাব। অনুষ্ঠান পৰিচিতি ইমানেই।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

প্ৰথম খণ্ড। প্লাষ্টিকৰ বহুল ব্যৱহাৰৰ বাবে বৰ্তমানৰ যুগটোক প্লাষ্টিকৰ যুগ বুলি কোৱা হয়। এই সামগ্ৰীৰ ব্যৱহাৰৰ জৰিয়তে আমাৰ বিভিন্ন কাম সহজ হৈ পৰিছিল, কিন্তু এতিয়া প্লাষ্টিক আমাৰ জীৱন আৰু পৰিৱেশৰ প্ৰতি যি ভাবুকিৰ সৃষ্টি কৰিছে তালৈ চাই ই এটা অভিশাপত পৰিণত হ'বলৈ আগবাঢ়িছে। আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা প্লাষ্টিকৰ বস্তু, পাত্ৰ আদিৰ পৰা নানা প্ৰকাৰৰ বিষাক্ত ৰাসায়নিক দ্ৰব্য ওলাই আহি খাদ্যৰ লগত মিহলি হৈ আমাৰ শৰীৰত প্ৰৱেশ কৰি মগজু, বৃক্ক আদিৰ ক্ষতি কৰে। ই শিশুৰ দৈহিক আৰু মানসিক বিকাশতো বাধা জন্মায়। প্লাষ্টিকৰ বস্তুবোৰ ব্যৱহাৰ কৰাৰ পাছত পেলাই দিয়া হয় আৰু সেইবোৰ কঠিন আৱৰ্জনাত পৰিণত হয়। এই আৱৰ্জনা পচি মাটিৰ লগত লীন যাবলৈ বহু বছৰৰ প্ৰয়োজন হয় আৰু কোনো কোনোবিধ প্লাষ্টিকৰ পচন নঘটেই আৰু সেইবাবে এইবোৰ পৰিৱেশত ৰৈ যায়। প্লাষ্টিক আৱৰ্জনাই পৰিৱেশ লেতেৰা কৰে, মাটিৰ সাৰ পানী বায়ু গ্ৰহণ কৰিব পৰা ক্ষমতা কমাই আনে, নগৰীয়া ঠাইৰ নলা নৰ্দমা বন্ধ কৰি পানী জমা হোৱা সমস্যা বা কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে। প্লাষ্টিকবোৰ খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু কয়লাৰ পৰা আহৰণ কৰা হাইড্ৰ'কাৰ্বনজাতীয় যৌগৰ পৰা উৎপাদন কৰা হয়। পৃথিৱীত এই প্ৰাকৃতিক সম্পদবোৰৰ 6-8% প্লাষ্টিক উদ্যোগত ব্যৱহাৰ হয়। খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ পৰা আহৰণ কৰা ইথিলিন, প্ৰপিলিন, বিউটেন, ষ্টাইৰিন আদি জৈৱ অণুবোৰ প্লাষ্টিক উৎপাদনৰ প্ৰাথমিক দ্ৰব্য হিচাপে ব্যৱহাৰ কৰা হয়। এইবোৰ অণুক মনোমাৰ বোলা হয় আৰু মনোমাৰৰ পৰা বহিযোগীকৰণ প্ৰক্ৰিয়াৰে পলিমাৰ বা প্লাষ্টিক উৎপাদন কৰা হয়। এই কাৰ্যত নিকেল, ক্ৰমিয়াম আদি ধাতু অনুঘটক ৰূপে ব্যৱহাৰ কৰা হয়। সকলো প্লাষ্টিকৰে মূল পদাৰ্থ পলিমাৰ হ'লেও তাৰ লগত উপযুক্ত পৰিমাণৰ সহযোজক দ্ৰব্য যোগ দিলেহে প্লাষ্টিকে লাগতিয়াল গুণ লাভ কৰিব পাৰে। উদাহৰণস্বৰূপে ৰঙীন প্লাষ্টিকৰ বাবে বিভিন্ন ৰং বা ধাতৱ পদাৰ্থ, থাৰ্মকল বা ষ্টাইৰ'ফমৰ বাবে ফেন উৎপাদনকাৰী দ্ৰব্য, পুতলা আৰু শিশুৰ টিথাৰত ব্যৱহাৰ কৰা কোমল স্থিতিস্থাপক প্লাষ্টিকৰ বাবে প্লাষ্টিককাৰী দ্ৰব্য আদি ব্যৱহাৰ কৰা হয়। এই সহযোজক দ্ৰব্যবোৰ প্লাষ্টিক অণুৰ গাঁথনিত অতি ঢিলাকৈ সংযুক্ত হৈ থাকে, সেয়ে বস্তুবোৰ ব্যৱহাৰ কৰোঁতে তেনে দ্ৰব্যবোৰ এটা সময়ত প্লাষ্টিকৰ পৰা এৰাই গৈ আমাৰ শৰীৰত ক্ষতিসাধন কৰিব পাৰে। আকৌ যদিও পলিমাৰ অণুৰ মূল গাঁথনিত কাৰ্বন আৰু হাইড্ৰজেন থাকে, কিছুমান প্লাষ্টিকৰ অণুত আন মৌলো থাকিব পাৰে। আমি প্লাষ্টিকৰ বিভিন্ন বস্তু ব্যৱহাৰ কৰোঁ যদিও সেইবোৰত থকা প্লাষ্টিকবোৰ চিনি নাপাওঁ। বিভিন্ন সামগ্ৰী উৎপাদন কৰোঁতে ব্যৱহাৰ কৰা 6 প্ৰধান প্লাষ্টিক হ'ল নিম্ন ঘনত্বৰ পলিইথিলিন, উচ্চ ঘনত্বৰ পলিইথিলিন, পলিভিনাইল ক্লোৰাইড বা PVC, পলিকাৰ্বনেট বা PC, পলিইথিলিন টেৰাথেলেট বা PET আৰু পলিপ্ৰপিলিন বা PP। এইবোৰ প্লাষ্টিকৰ পৰাই বটল, গিলাচ, প্লেট, থাল, বাতি, বেগ, বস্তু ভৰোৱা পাত্ৰ, বিভিন্ন বস্তু বান্ধিবলৈ আৱৰণ আদি ব্যৱহাৰ কৰা হয়। প্লাষ্টিকত থকা বিশেষকৈ সহযোজক পদাৰ্থবোৰ নিগৰি ওলাই খাদ্যবস্তু বা আন বস্তুৰ লগত মিহলি হৈ আমাৰ ক্ষতিসাধন কৰিব পাৰে। নিম্ন ঘনবিশিষ্ট পলিইথিলিন প্ৰথমে 1942 উৎপাদিত হৈছিল আৰু ই দ্বিতীয় বিশ্বযুদ্ধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ভাৰতত 1979 কলকাতাৰ ICI কোম্পানীয়ে পোনপ্ৰথমবাৰৰ বাবে এইবিধ প্লাষ্টিক উৎপাদন কৰিছিল। পলিইথিলিনৰ ব্যৱহাৰিক নামটো হ'ল পলিথিন। ইয়াক কেৰিবেগ, গাখীৰ, তেল আদি ভৰোৱা পেকেট, বাল্টি, বাতি, কাপ্লেট আদি ঘৰুৱা বাচন আৰু চিমেণ্ট আৰু সাৰ আদি ভৰোৱা বস্তা উৎপাদনত ব্যৱহাৰ কৰা হয়। পলিথিনৰ উৎপাদনত সহযোজক হিচাপে সংযোগ কৰা সীহ আৰু কেডমিয়াম ধাতুৱে পাছত পানী আৰু মাটি প্ৰদূষিত কৰে আৰু এই পদাৰ্থবোৰ মানুহৰ দেহতো প্ৰৱেশ কৰে। সীহ প্ৰদূষণে মগজুৰ ক্ষতি কৰে, সংজ্ঞাহীনতা, শ্বাসৰোধ, হাৰ্ট এটেক, আনকি মৃত্যু পৰ্যন্ত ঘটাব পাৰে। কেডমিয়াম এবিধ নেফ্ৰটক্সিন পদাৰ্থ। ই বৃক্কৰ কোষ আৰু কলা বিনষ্ট কৰি নেফ্ৰাইটিছ ৰোগ সৃষ্টি কৰে। ই ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদিৰো কাৰক হ'ব পাৰে। সেয়ে ৰঙীন প্লাষ্টিকৰ মোনাবোৰ স্বাস্থ্যৰ বাবে বেছি অপকাৰী বুলি

0: গুৱাহাটীৰ এফ এম মহাবাহু জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
1: প্লাষ্টিক আৰু আমাৰ স্বাস্থ্য।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি। আগবঢ়াইছে উৎপল বৰাই।
1: আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী

0: চাৰিটা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, তিনিটা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু দুটা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই বিটেক বা তিনি বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 1,12,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালি হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালি হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
1: আজি পুৱা 9:00 প্ৰভাতী তৰংগ। আজিৰ অতিথি অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক গিৰেণ চৰকাৰ, মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডক্টৰ অপূৰ্ব ঠাকুৰীয়া আৰু লগতে থাকিব সুবক্তা যুৱতাৰ্কিক ত্ৰিদীপ ভাগৱতী। অনুষ্ঠানটি আগবঢ়াব ইন্দ্ৰজিৎ দাসে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে জনসাধাৰণক হস্ততাঁত সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনাইছে। বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ সামুদ্ৰিক সুৰক্ষা পৰিকাঠামোৰ প্ৰযুক্তি আধাৰিত ৰূপান্তৰৰ সপক্ষে মত পোষণ কৰিছে। ভাৰতে ওড়িশাৰ চান্দিপুৰৰ সংহত পৰীক্ষণস্থলীৰ পৰা মধ্যম দূৰত্বভেদী বেলিষ্টিক ক্ষেপণাস্ত্ৰ অগ্নিফোৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। পেট্ৰলৰ সৈতে মিহলি কৰাৰ বাবে ভাৰতে আমেৰিকাৰ পৰা বৃহৎ পৰিমাণৰ ইথানল আমদানি কৰা বুলি উঠা অভিযোগ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে খণ্ডন কৰিছে। আৰু ভাৰতৰ তন্ভি শৰ্মা আৰু অস্মিতা চলিহা আজি কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছত কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে

0: বস্ত্ৰ মন্ত্ৰালয়ে আজি ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত ৰাষ্ট্ৰীয় অনুষ্ঠানৰ আয়োজন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং আৰু বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিব। দেশৰ চহকী হস্ততাঁত ঐতিহ্যৰ উদযাপন আৰু দেশৰ সাংস্কৃতিক তথা অৰ্থনৈতিক বিকাশত শিপিনী সমাজৰ অৱদানৰ স্বীকৃতিকল্পে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি বস্ত্ৰ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই অনুষ্ঠানত 2025 বৰ্ষৰ বাবে সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত দেশৰ হস্ততাঁত পৰম্পৰাৰ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদান, শিল্পকলা আৰু উদ্ভাৱনৰ বাবে শিপিনীসকলক 3টা সন্ত কবিৰ আৰু 19টা ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাসহ মুঠ 22টা বঁটা প্ৰদান কৰা হ'ব। এই উপলক্ষে দেশৰ চহকী আৰু বিবিধ হস্ততাঁত পৰম্পৰা উদযাপনকল্পে 4টা স্মাৰক ডাকটিকটো মুকলি কৰা হ'ব। অনুষ্ঠানত হস্ততাঁত সম্পৰ্কীয় দুখন গ্ৰন্থও মুকলি কৰা হ'ব। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বঁটা লাভ কৰা বিভিন্ন হস্ততাঁত সামগ্ৰীৰ এখন প্ৰদৰ্শনীৰো আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিককে উৎসাহ উদ্দীপনাৰে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰিবলৈ আহ্বান জনাইছে। শ্ৰীমোদীয়ে এটা ভিডিঅ' বাৰ্তা শ্বেয়াৰ কৰি কয় যে 1905 চনৰ 7 আগষ্টত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অংশ হিচাপে স্বদেশী আন্দোলন আৰম্ভ কৰা হৈছিল আৰু সমাজৰ সকলো ক্ষেত্ৰৰ লোকে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে ঐতিহাসিক যুঁজত অৱতীৰ্ণ হৈছিল। প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক নিজ হাতেৰে বস্ত্ৰ প্ৰস্তুত কৰা দুখীয়া শিপিনী পৰিয়াল আৰু কাৰিকৰসকলক সহায় কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে ভাৰতবৰ্ষ আত্মনিৰ্ভৰ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ক্ষুদ্ৰ আৰু অৰ্থনৈতিকভাৱে পিছপৰা শিপিনী পৰিয়ালসমূহৰ সবলীকৰণৰ গুৰুত্বৰ বিষয়েও আলোকপাত কৰে। শ্ৰীমোদীয়ে দেশবাসীক কমেও এবিধ হস্ততাঁত সামগ্ৰী ক্ৰয় কৰিবলৈ আৰু ইয়াৰ ভিডিঅ' শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছে, যাতে ভাৰতীয় শিপিনীসকলৰ দক্ষতা আৰু শিল্পই গোলকীয় পৰ্যায়ত স্বীকৃতি লাভ কৰে। উল্লেখযোগ্য যে 1905 চনৰ 7 আগষ্টত আৰম্ভ কৰা স্বদেশী আন্দোলনৰ স্মৃতিত প্ৰতি বছৰে আজিৰ দিনটোত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰি অহা হৈছে। বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ বন্দৰসমূহক কেৱল সামগ্ৰী পৰিবহণ ক্ষমতা আৰু কাৰ্যকৰী নিপুণতাৰে নুজুখি সুৰক্ষাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা ভাবুকিৰ সন্মুখীন হ'ব পৰা যোগ্যতাৰ বিষয়েও মন কৰিব লাগিব বুলি মত প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি দ্বিতীয় ৰাষ্ট্ৰীয় বন্দৰ নিৰাপত্তা সন্মিলন 2026ত ভাষণ দি তেওঁ কয় যে ভাৰতৰ সামুদ্ৰিক নিৰাপত্তা ব্যৱস্থাত প্ৰযুক্তি নিৰ্ভৰ ৰূপান্তৰৰ প্ৰয়োজন। দেশৰ বৰ্ধিত বন্দৰ যোগাযোগ আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত থকা ভূমিকাৰ বাবে সম্প্ৰতি দেখা দিয়া ভূ ৰাজনৈতিক আৰু চাইবাৰ প্ৰত্যাহ্বানসমূহ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সংহত, স্থায়ী আৰু সুসজ্জিত নিৰাপত্তা ব্যৱস্থাৰ প্ৰয়োজন আছে বুলি তেওঁ কয়। তেওঁ সামুদ্ৰিক অংশীদাৰসকলক উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰতিষ্ঠানিক সহযোগিতা শক্তিশালী কৰি তুলিবলৈও আহ্বান জনায়। ভাৰতৰ দীৰ্ঘম্যাদী সামুদ্ৰিক লক্ষ্যসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত ভৱিষ্যমুখী সুৰক্ষা পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ প্ৰয়োজনীয়তা সম্পৰ্কেও তেওঁ উল্লেখ কৰে।
1: There is actionable recommendation to strengthen India's port security framework and make the proposed Bureau of Port Security a robust, responsive and future-ready institution. Let us work together for a safe maritime India, a strong maritime India and a viksit Bharat. Kyunki desh ki suraksha sarvopari hai aur hum desh ke liye ji raha hu.
0: মন্ত্ৰীগৰাকীয়ে নিৰাপদ বন্দৰে শক্তিশালী বাণিজ্য, শক্তিশালী বাণিজ্যই শক্তিশালী অৰ্থনীতি আৰু শক্তিশালী অৰ্থনীতিয়ে এখন শক্তিশালী দেশ নিৰ্মাণ কৰে বুলি সজোৰে কয়। এই সন্মিলনত গৃহ পৰিক্ৰমা, ভাৰতীয় নৌবাহিনী, ভাৰতীয় উপকূলৰক্ষী বাহিনী, ৰাজ্যিক সামুদ্ৰিক বোৰ্ড আদিৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে প্ৰধান বন্দৰসমূহৰ কৰ্তৃপক্ষ আৰু ভাৰতৰ সামুদ্ৰিক খণ্ডত দেখা দিয়া নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহ নিষ্পত্তিৰ বাবে কাম কৰা কম গুৰুত্বসম্পন্ন বন্দৰ আৰু উদ্যোগসমূহৰ প্ৰতিনিধিসহ প্ৰায় 140টা সংগঠনে অংশগ্ৰহণ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতে উৰিষ্যাৰ চান্দিপুৰৰ সংহত পৰীক্ষণস্থলীৰ পৰা মধ্যম দূৰত্বভেদী বেলিষ্টিক ক্ষেপণাস্ত্ৰ অগ্নিফুৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই পৰীক্ষাৰ জৰিয়তে ক্ষেপণাস্ত্ৰবিধৰ পৰিচালন আৰু কাৰিকৰী মান নিশ্চিত হৈছে। কৌশলগত সামৰিক বাহিনী কমাণ্ডাৰ অধীনত এই পৰীক্ষণ সম্পন্ন কৰা হৈছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে। মন্ত্ৰালয়ে লগতে এই সফল পৰীক্ষণ দেশৰ সামৰিক প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ক্ষেত্ৰত অন্য এটা মাইলৰ খুঁটি বুলি অভিহিত কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই অভিযান আৰু সাফল্যৰ বাবে কৌশলগত সামৰিক বাহিনীৰ কামাণ্ড তথা প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাক অভিনন্দন

0: জনাইছে। শ্ৰীসিঙে সামাজিক মাধ্যমযোগে অত্যাধুনিক প্ৰযুক্তিৰে ৰাষ্ট্ৰক সুৰক্ষিত কৰাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে দোহাৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে সংবাদ মাধ্যমৰ আগত ভাৰতে ইন্ধন মিহলিকৰণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা বৃহৎ পৰিমাণত ইথানল আমদানি কৰা আৰু আমদানি কৰিবৰ বাবে প্ৰস্তুত হোৱা বুলি উঠা অভিযোগ খণ্ডন কৰিছে। এই অভিযোগ ভিত্তিহীন আৰু তথ্যগতভাৱে ভুল বুলি মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰে। মন্ত্ৰালয়ে এখন বিবৃতিযোগে কয় যে ইন্ধন মিহলিৰ বাবে ব্যৱহাৰ কৰা ইথানল পেট্ৰলৰ সৈতে ইথানল মিশ্ৰণ কাৰ্যসূচীৰ অধীনতহে কৰা হয় আৰু এয়া সম্পূৰ্ণভাৱে ঘৰুৱা নীতি পৰিকাঠামো অনুসৰি ঘৰুৱা প্ৰস্তুত কৰ্তাসকলৰ পৰাহে সংগ্ৰহ কৰা হয়। মন্ত্ৰালয়ে ইন্ধন মিশ্ৰণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ইথানল আমদানি কৰা হোৱা নাই বুলি সজোৰে উল্লেখ কৰে। ভাৰত আমেৰিকা বাণিজ্য আলোচনাত আমেৰিকাৰ পৰা ইথানল আমদানিৰ ক্ষেত্ৰত কোনোধৰণৰ ৰেহাই বা প্ৰতিশ্ৰুতি গ্ৰহণ কৰা হোৱা নাছিল বুলিও মন্ত্ৰালয়ে প্ৰকাশ কৰে। ভাৰত আৰু ছিংগাপুৰে সৰ্বাত্মক কৌশলগত সহযোগিতাৰ বিশদ পৰিকল্পনা অনুযায়ী আঠটা ক্ষেত্ৰত দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰিছে। নতুন দিল্লীত কালি ভাৰত ছিংগাপুৰ বিদেশ কাৰ্যালয়ত পৰামৰ্শ আলোচনাৰ ঊনবিংশলানি বৈঠক অনুষ্ঠিত হয়। বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰাচ্যৰ সচিব ৰুদ্ৰেন্দ্ৰ টেণ্ডন আৰু ছিংগাপুৰৰ বিদেশ মন্ত্ৰালয়ৰ স্থায়ী সচিব লিউক গোহে সহ অধ্যক্ষতা কৰে। বৈঠকত দুয়োপক্ষই আঞ্চলিক আৰু গোলকীয় ঘটনাক্ৰমক লৈ মত বিনিময় কৰে আৰু উমৈহতীয়া প্ৰত্যাহ্বান দূৰ কৰাৰ বাবে আছিয়ান ৰাষ্ট্ৰগোষ্ঠীকে ধৰি আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক মঞ্চসমূহৰ ঘনিষ্ঠ সহযোগিতাৰ গুৰুত্বৰ বিষয়ে দোহাৰে। সভ্যতাজনিত ঐতিহ্য আধাৰিত অত্যাধুনিক প্ৰগতিৰ বাট মোকলাব পৰা এখন সমাজ গঢ়ি তোলাটো চৰকাৰৰ উদ্দেশ্য বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মন্তব্য কৰিছে। নতুন দিল্লীত কালি চি ডি দেশমুখ বক্তৃতা প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে উপভোক্তাবাদৰ বলি নোহোৱাকৈ সমৃদ্ধিশালী ভৌতিকতাবাদৰ বলি নোহোৱাকৈ ধনাঢ্য আৰু নিজৰ সভ্যতাজনিত বৈশিষ্ট্য নেহেৰুৱাকৈ গোলকীয় পৰ্যায়ত সফল হবলৈ ওলোৱাটো ভাৰতৰ বাবে সৌভাগ্যৰ কথা। ভাৰতৰ তন্ভি শৰ্মাই আজি আছানাত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছত কোৱাৰ্টাৰ ফাইনেলত নিজ দেশৰ ৰক্ষিতা ৰামৰাজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰি কোৱাৰ্টাৰ ফাইনেলত তন্ভিয়ে ভাৰতৰে আন এগৰাকী খেলুৱৈ শ্ৰেয়াংশ্ৰী ৱলিছেট্টিক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ৰক্ষিতাই জাপানৰ মনামি ছুইজিক পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। একেদৰে অস্মিতা চলিহা মহিলাৰ ছিংগলছৰ অন্য এখন কোৱাৰ্টাৰ ফাইনেলত শীৰ্ষ বাছনিপ্ৰাপ্ত জাপানৰ হিনা অকেচিৰ সন্মুখীন হ'ব। অস্মিতাই দক্ষিণ কোৰিয়াৰ কিম মিনজিক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ইপিনে পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত পৃথ্বী কৃষ্ণমূৰ্তি ৰায় আৰু কৃষ্ণপ্ৰসাদ গৰাগৰ যুটীটো মালয়েছিয়াৰ মান ৱে চুং আৰু শ্ব ৱি ৱিকিৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে জনসাধাৰণক হস্ততাঁত সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনাইছে। বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ সামুদ্ৰিক সুৰক্ষা পৰিকাঠামোৰ প্ৰযুক্তি আধাৰিত ৰূপান্তৰৰ সপক্ষে মত পোষণ কৰিছে। ভাৰতে ওড়িশাৰ চান্দিপুৰৰ সংহত পৰীক্ষণস্থলীৰ পৰা মধ্যম দূৰত্বভেদী বেলিষ্টিক ক্ষেপণাস্ত্ৰ অগ্নিফুৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। পেট্ৰলৰ সৈতে মিহলি কৰাৰ বাবে আমেৰিকাৰ পৰা ভাৰতে বৃহৎ পৰিমাণৰ ইথানল আমদানি কৰা বুলি উঠা অভিযোগ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে খণ্ডন কৰিছে আৰু ভাৰতৰ তন্ভি শৰ্মা আৰু অস্মিতা চলিহা আজি কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। এতিয়া শুনক আজি পুৱা আগবঢ়াব সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছোঁ আজি পুৱা। আজি শুকুৰবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ আজি 21 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 7 দিন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ নৱমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:54 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 6:02

0: কিবা কাম ভালকৈ কৰাটো বিচাৰিলে নিজেই কৰিব লাগে, কথাষাৰ কৈছিল বৰ এডৱাৰ্ডছে। আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস, এই সম্পৰ্কে আমাক কৈছে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ সহকাৰী অধ্যক্ষ যামিনী বৰগোহাঁয়ে।
1: আজি 7 আগষ্ট, ভাৰতৰ হস্ততাঁত পৰম্পৰা, আমাৰ শিপিনীসকলৰ সৃজনশীলতা আৰু স্বদেশী আত্মনিৰ্ভৰশীলতাৰ গৌৰৱময় ইতিহাস স্মৰণ কৰাৰ এক বিশেষ দিন। আজি আমি উদযাপন কৰিছো 12 ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ সৈতে জড়িত হৈ আছে ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। 1905 চনৰ 7 আগষ্টত কলকাতাত স্বদেশী আন্দোলনৰ সূচনা হৈছিল। বিদেশী সামগ্ৰী বৰ্জন কৰি দেশীয় সামগ্ৰী ব্যৱহাৰ আৰু দেশীয় উদ্যোগক উৎসাহিত কৰাৰ সেই আহ্বানে ভাৰতীয় সমাজত আত্মনিৰ্ভৰশীলতাৰ এক নতুন চেতনা জগাই তুলিছিল। সেই ঐতিহাসিক দিনটোৰ স্মৃতিত ভাৰত চৰকাৰে 2015 চনৰ পৰা 7 আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হিচাপে পালন কৰি আহিছে। কিন্তু অসমৰ বাবে হস্ততাঁতৰ কাহিনী কেৱল 1905 চনৰ পৰা আৰম্ভ হোৱা এক কাহিনী নহয়। অসমৰ মাটি আৰু মানুহৰ সৈতে তাঁতশালৰ সম্পৰ্ক অতি পুৰণি। আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰা আৰু আমাৰ সামাজিক জীৱনৰ সৈতে তাঁতশাল অতি ওতঃপ্ৰোতভাৱে জড়িত। বিশেষকৈ অসমৰ মহিলা আৰু তাঁতশালৰ সম্পৰ্ক অতি গভীৰ। এগৰাকী অসমীয়া মহিলাই বয়ন শিল্পৰ জৰিয়তে পৰিয়ালৰ প্ৰয়োজন, নিজৰ সৃষ্টিশীলতা, সমাজৰ পৰম্পৰা আৰু অসমৰ সাংস্কৃতিক পৰিচয় বহন কৰে। গামোচাখনৰ পৰা মেখেলা চাদৰযোৰলৈ, পাট মুগা আৰু এৰীৰ পৰা বিভিন্ন পৰম্পৰাগত বস্ত্ৰলৈ, অসমৰ শিপিনীৰ হাতৰ প্ৰতিডাল সূতাই যেন আমাৰ ইতিহাস আৰু সংস্কৃতিৰ একোটা কথা কৈ যায়। অসমৰ বয়ন শিল্পৰ এই অসাধাৰণ দক্ষতাই জাতিৰ পিতা মহাত্মা গান্ধীৰো দৃষ্টি আকৰ্ষণ কৰিছিল। 1921 চনত অসম ভ্ৰমণৰ সময়ত অসমীয়া নাৰীৰ দক্ষতা দেখি তেওঁ কৈছিল, অসমৰ শিপিনীয়ে তাঁতৰ শালত সপোন ৰচিব পাৰে। এই কথাকাৰ কেৱল প্ৰশংসা নহয়, ই অসমৰ নাৰী সমাজ আৰু বয়ন পৰম্পৰাৰ মাজৰ ঐতিহাসিক সম্পৰ্কৰ এক অতি শক্তিশালী স্বীকৃতি। আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত আমি সেই ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ লগতে আমাৰ শিপিনীসকলৰ অৱদানকো স্বীকাৰ কৰিছো। হস্ততাঁত কেৱল বস্ত্ৰ উৎপাদনৰ এটা পদ্ধতি নহয়, ই জীৱিকা, নাৰী সবলীকৰণ, গ্ৰাম্য অৰ্থনীতি আৰু সাংস্কৃতিক সংৰক্ষণৰ এক অতি শক্তিশালী মাধ্যম। বিশেষকৈ অসমৰ গ্ৰাম্যাঞ্চলত বহু পৰিয়ালৰ জীৱন আৰু উপাৰ্জনৰ সৈতে হস্ততাঁত জড়িত হৈ আছে। আমাৰ হাতত আছে এক অতি অমূল্য ঐতিহ্য, মুগা, পাট আৰু এৰীৰ অনন্য পৰম্পৰা, গামোচাৰ স্বকীয়তা, মেখেলা চাদৰৰ নান্দনিকতা আৰু অসংখ্য ঐতিহাসিক চানেকী আৰু বয়ন কৌশল। এতিয়া প্ৰয়োজন হৈছে এই ঐতিহ্যক আধুনিক চানেকী, নতুন প্ৰযুক্তি, উন্নত গুণগত মানদণ্ড, ডিজিটেল বিপণন, ই কমাৰ্চ আৰু দেশ বিদেশৰ বজাৰৰ সৈতে সংযোগ কৰা। পৰম্পৰাৰ পৰা সম্ভাৱনালৈ এই যাত্ৰাই হ'ব লাগিব আমাৰ আগন্তুক দিনৰ লক্ষ্য। আমাৰ শিপিনী কেৱল এগৰাকী শিপিনী হৈ নাথাকক, তেওঁলোক উদ্যোগী হওক, ডিজাইনাৰ হওক, নিজৰ একোটা ব্ৰেণ্ডৰ সৃষ্টিকৰ্তা হওক, তেওঁলোকৰ হাতৰ দক্ষতাই যাতে তেওঁলোকৰ নিজৰ অৰ্থনৈতিক স্বাধীনতাৰ পথ মুকলি কৰে। আমি যদি অসমৰ হস্ততাঁতৰ সামগ্ৰী ক্ৰয় কৰোঁ, ব্যৱহাৰ কৰোঁ আৰু আনকো ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰোঁ, তেন্তে আমি কেৱল এখন কাপোৰ ক্ৰয় নকৰোঁ, আমি এগৰাকী শিপিনীৰ শ্ৰমক সন্মান কৰোঁ, এটা পৰিয়ালৰ জীৱিকাক সমৰ্থন কৰোঁ আৰু এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ আহি থকা পৰম্পৰাক আমি জীয়াই ৰখাত অংশগ্ৰহণ কৰোঁ। হস্ততাঁত আমাৰ অতীতৰ গৌৰৱ, বৰ্তমানৰ জীৱিকা আৰু ভৱিষ্যতৰ সম্ভাৱনা। অসমৰ প্ৰতিগৰাকী শিপিনী আৰু এই খণ্ডৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তি তথা পৰিয়াললৈ 12 ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস 2026 উপলক্ষে মোৰ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আহক, আমাৰ তাঁতশালৰ প্ৰতিডাল সূতাক আমি আত্মনিৰ্ভৰ অসমৰ সপোনৰ
0: অধ্যক্ষক যামিনী বৰগোহাঁই। প্ৰতিবছৰে 1 আগষ্টৰ পৰা 7 আগষ্টলৈ সমগ্ৰ বিশ্বৰ লগতে অসমতো বিশ্ব স্তনপান সপ্তাহ পালন কৰা হয়। নৱজাত শিশুৰ স্বাস্থ্যৰ সুৰক্ষা, জন্মৰ প্ৰথম 1 ঘণ্টাৰ ভিতৰতে মাতৃৰ কেঁচা গাখীৰ কলষ্ট্ৰাম খুৱাবলৈ উৎসাহিত কৰা আৰু প্ৰথম ছমাহ কেৱল মাতৃৰ দুগ্ধ পানৰ সজাগতা সৃষ্টি কৰাই হৈছে এই সপ্তাহৰ মূল উদ্দেশ্য। আজি এই সপ্তাহ পালনৰ অন্তিমটো দিন। হৰ ঘৰ তিৰংগা হৈছে ভাৰত চৰকাৰৰ দ্বাৰা স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি দেশবাসীৰ মনত দেশপ্ৰেম জগাই তুলিবলৈ আৰু ৰাষ্ট্ৰীয় পতাকাখনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ আয়োজন কৰা এটি বিশেষ অভিযান। হৰ ঘৰ তিৰংগাৰ জৰিয়তে প্ৰতিজন নাগৰিকে তেখেতসকলৰ ঘৰত বা কাৰ্যালয়ত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনোৱা হৈছে। এই অভিযানৰ মূল উদ্দেশ্যই হৈছে ৰাষ্ট্ৰীয় পতাকাসহ গৌৰৱ অনুভৱ কৰা, স্বাধীনতা

0: অনুগামীসকলক স্মৰণ কৰা। ভাৰত ত্যাগ আন্দোলনৰ সময়ত মাত্ৰ 17 বছৰ বয়সত গহপুৰত ব্ৰিটিছ পুলিচৰ গুলীত প্ৰাণাহুতি দিছিল কনকলতা বৰুৱাই। 1942 চনত মহাত্মা গান্ধীয়ে আৰম্ভ কৰা ভাৰত ত্যাগ আন্দোলনত কনকলতা বৰুৱাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। মৃত্যু বাহিনী বা শান্তি সেনাৰ এগৰাকী আগৰণুৱা স্বেচ্ছাসেৱিকা আছিল। 17 বছৰীয়া কনকলতা বৰুৱাই হাতত জাতীয় পতাকা লৈ গহপুৰ থানাৰ অভিমুখে যোৱা সমদলৰ সন্মুখৰ পৰাই নেতৃত্ব দিছিল। পুলিচৰ ধাৰাসাৰ গুলীবৰ্ষণত কনকলতা মাটিত বাগৰি পৰে। তেখেতৰ হাতৰ পৰা পতাকাখন মাটিত পৰিবলৈ নিদি ওচৰতে থকা মুকুন্দ কাকতিক অৰ্পণ কৰে। কিছু সময়ৰ পিছত মুকুন্দ কাকতিও পুলিচৰ গুলীত শ্বহীদ হয়। অসমৰ অবিভক্ত দৰং জিলাৰ গহপুৰৰ ওচৰৰ বৰঙাবাৰী গাঁৱত 1924 চনৰ 22 ডিচেম্বৰত কৃষ্ণকান্ত আৰু কৰ্ণেশ্বৰী বৰুৱাৰ ঔৰসত জন্মগ্ৰহণ কৰিছিল কনকলতা বৰুৱাই। পিতৃ কৃষ্ণকান্ত বৰুৱা আছিল এগৰাকী খেতিয়ক। তেখেতসকলৰ পূৰ্বপুৰুষসকল আছিল পূৰ্বৰ আহোম ৰাজ্যৰ দোলাকাষৰীয়া বৰুৱা। পিছলৈ দোলাকাষৰীয়া উপাধি ত্যাগ কৰি বৰুৱা উপাধি অক্ষুণ্ণ ৰাখিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত 1942 চনৰ 20 ছেপ্টেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাই প্ৰত্যেক থানাত গহপুৰ, বিহালী, চতিয়া আৰু ঢেকিয়াজুলিত উত্তোলিত হৈ থকা ব্ৰিটিছ পতাকা নমাই তাৰ ঠাইত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ আঁচনি গ্ৰহণ কৰিছিল। গহপুৰত গোলোকচন্দ্ৰ পূজাৰী আৰু জোনাৰাম ভূঞাৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী চলি থাকোঁতেই গহপুৰৰ পশ্চিম ফালৰ পৰা থানা অভিমুখে অহা মৃত্যু বাহিনীৰ সন্মুখত থকা মূল স্বেচ্ছাসেৱিকাগৰাকী আছিল কনকলতা বৰুৱা। কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি শ্বহীদ হোৱা স্থানতে বৰ্তমানৰ গহপুৰ নগৰৰ মাজমজিয়াত গহপুৰ আৰক্ষী থানাৰ সন্মুখত বৰপুখুৰী পাৰত তেখেতসকলৰ স্মৃতিত ব্ৰঞ্জৰে নিৰ্মিত পূৰ্ণাৱয়ৰ মূৰ্তিযুগল প্ৰতিষ্ঠিত হৈ আছে। অসমীয়া আৰু ভাৰতীয় নাৰীসকলে পৰৱৰ্তী সময়ত এই মহান বলিদানক অনুপ্ৰেৰণা হিচাপে লৈ ভাৰতীয় স্বাধীনতা আন্দোলনত যোগদান কৰিছিল। প্ৰসিদ্ধ কবি, গল্পকাৰ, উপন্যাসিক, ভাষা সাহিত্যিক, গৱেষক, নাট্যকাৰ আৰু সমালোচক ডিম্বেশ্বৰ নেওগৰ আজি উপজা দিন। ডিম্বেশ্বৰ নেওগৰ জন্ম হৈছিল 1899 চনৰ 7 আগষ্টত শিৱসাগৰ জিলাৰ কমাৰফলীয়া নামেৰে এখন গাঁৱত। তেখেতৰ পিতৃৰ নাম আছিল মানিক চন্দ্ৰ নেওগ আৰু মাতৃৰ নাম আছিল চন্দ্ৰপ্ৰভা নেওগ। সৰুৰে পৰা পঢ়া শুনাত আগৰণুৱা ডিম্বেশ্বৰ নেওগক 5 বছৰ বয়সতে বিদ্যালয়ত নামভৰ্তি কৰে। শিক্ষাৰ্থী জীৱনৰ আৰম্ভণিৰ পৰাই নিয়মিত কাব্য চৰ্চা আৰম্ভ কৰিছিল। 1924 চনত সুখ্যাতিৰে BSc পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ইয়াৰ পাছত তেখেতে স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। 1925 চনৰ 19 এপ্ৰিলত শিৱসাগৰৰ চৰকাৰী বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰে। তাৰ পাছতো তেখেতে চৰকাৰী শিক্ষক হিচাপে অসমৰ বিভিন্ন ঠাইত কাম কৰিছিল। 1936 চনত তেখেতে BD পাছ কৰে। তাৰ পাছতেই নৰ্মেল স্কুলত শিক্ষকতা কৰে। চাকৰিৰ মাজতেই কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত MA পাছ কৰে। অৱশেষত তেখেত নৰ্মেল স্কুলৰ অধ্যক্ষ হয় আৰু তাৰ পৰাই অৱসৰ গ্ৰহণ কৰে। ডিম্বেশ্বৰ নেওগে অসম সাহিত্য সভাৰ সভাপতি, প্ৰধান সম্পাদক আৰু অসম সাহিত্য সভাৰ পত্ৰিকাৰ সম্পাদক ৰূপেও সাহিত্য জগতলৈ অৱদান আগবঢ়াই থৈ গৈছে। সমালোচক হিচাপেও নিজৰ অৱদান আগবঢ়াই থৈ গৈছে। সমালোচক হিচাপে গঠনমূলক, বলিষ্ঠ, স্পষ্ট মন্তব্য আৰু পুংখানুপুংখ বিশ্লেষণেৰে তেখেতে অসমীয়া সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰিছিল। অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে ভালেমান পুথি ৰচনা কৰি জাতিটোক চহকী কৰি থৈ গৈছে। প্ৰায় 2 দশক ধৰি তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা M. কৰুণানিধিৰ আজি মৃত্যুদিন। 1924 চনৰ 3 জুনত তামিলনাডুৰ তিৰুক্কুভালাই গাঁৱত জন্মগ্ৰহণ কৰিছিল কৰুণানিধিয়ে। 1957 চনত কৰুণানিধিয়ে ৰাজনৈতিক জীৱনৰ আৰম্ভ কৰিছিল। পিছৰ বছৰত ৰাজ্যৰ বিধানসভালৈ আহে। 1969 চনত CN Annadurai মৃত্যুৰ পিছত কৰুণানিধিক DMK নেতা নিৰ্বাচন কৰা হয় আৰু তেখেতেই পৰৱৰ্তী মুখ্যমন্ত্ৰী হয়। M. কৰুণানিধিয়ে তামিল সাহিত্যলৈও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। ইয়াৰ উপৰিও তেখেতে বহুকেইখন মঞ্চনাট ৰচনা কৰিছিল। বিংশ শতিকাৰ আটাইতকৈ প্ৰভাৱশালী এছিয়ান লোকসকলৰ ভিতৰত থকা 3 জন ভাৰতীয়ৰ ভিতৰত অন্যতম স্বামীনাথনে শান্তিস্বৰূপ ভাটনাগৰ বঁটা, ৰমন মেক্সেছে বঁটা, আলবাৰ্ট আইনষ্টাইন বিশ্ব বিজ্ঞান বঁটা আদি বহুতো সন্মানেৰে সন্মানিত হৈছিল। স্বামীনাথনে 2004 চনত ৰাষ্ট্ৰীয় কৃষক আয়োগৰ অধ্যক্ষতা কৰে। স্বামীনাথনে ভাৰতৰ কৃষি ব্যৱস্থা উন্নত কৰাৰ বাবে সুদূৰ প্ৰসাৰী উপায়ৰ পৰামৰ্শ দিয়ে। 2007 চনৰ পৰা 2013 চনলৈ তেখেতে ভাৰতৰ সংসদলৈ এটা কাৰ্যকালৰ বাবে মনোনীত হৈছিল। তেখেতৰ কাৰ্যকালতে ভাৰতৰ মহিলা কৃষকসকলৰ স্বীকৃতিৰ বাবে এখন বিধেয়ক উত্থাপন কৰিছিল। ভাৰতীয় কৃষি বিজ্ঞানী আৰু ভাৰতৰ হিউজ বিপ্লৱৰ পিতৃপুৰুষ MS স্বামীনাথনৰ আজি উপজা দিন।
1: মাতাহাৰী আছিল এগৰাকী দাস নৃত্যশিল্পী।

0: তেখেতক ইতিহাসৰ অন্যতম বিখ্যাত গুপ্তচৰ হিচাপে জনা গৈছিল। মাতাহাৰীৰ জন্ম হৈছিল নেডাৰলেণ্ডত 1874 চনৰ 7 আগষ্টত। তেখেতে পেৰিছত এগৰাকী নৃত্যশিল্পী হিচাপে খ্যাতি লাভ কৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ সময়ত ফ্ৰান্সে তেখেতক জাৰ্মানীৰ বাবে গুপ্তচৰ বৃত্তি কৰাৰ অভিযোগ আনে। 1917 চনত তেখেতক দোষী সাব্যস্ত কৰি গুলীয়াই মৃত্যুদণ্ড দিয়া হয়। আজিও ইতিহাসবিদসকলৰ মাজত বিতৰ্ক আছে যে তেখেত সঁচাকৈ এগৰাকী কাৰ্যক্ষম গুপ্তচৰ আছিল নে ৰাজনৈতিক পৰিস্থিতিৰ বলি হৈছিল। মাতাহাৰীৰ জীৱনৰ আধাৰত বহু কিতাপ, নাটক আৰু চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে। তেখেতৰ নাম এতিয়াও ৰহস্য আৰু গুপ্তচৰ বৃত্তি এই ঐতিহাসিক বিতৰ্কৰ সৈতে জড়িত হৈ আছে। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ, ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছে ব্ৰিটিছ বস্ত্ৰ বহিষ্কাৰৰ বাবে আহ্বান জনাইছিল 1905 চনত। পশ্চিম আফ্ৰিকাৰ দেশ আইভৰি কষ্টে স্বাধীনতা লাভ কৰিছিল 1960 চনত শ্যাম বেনেগললৈ। 2005 চনৰ দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল 2007 চনত। নিজস্বৰূপে 2020 চনত গ্ৰীষ্মকালীন অলিম্পিকত পুৰুষৰ জেভলিন দলীয়ত সোণৰ পদক পাই প্ৰথমজন ভাৰতীয় হিচাপে ইতিহাস সৃষ্টি কৰিছিল 2021 চনত। জাৰ্মানীৰ সম্ৰাট চতুৰ্থ হেনৰীৰ মৃত্যু হৈছিল 1106 চনত। ছুইডেনৰ ৰসায়ন বিজ্ঞানী জন্স জেকব বাৰ্জিলিয়াছৰ জন্ম হৈছিল 1848 চনত। আমেৰিকান কৌতুক অভিনেতা অলিভাৰ হাৰ্ডিৰ মৃত্যু হৈছিল 1957 চনত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
1: এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। বানপীড়িত 4খন জিলাৰ বিদ্যালয়লৈ আৰ্থিক সাহাৰ্যৰ ধন মুকলি, নিযুত মইনা নিযুত বাবু আঁচনিৰ শুভাৰম্ভ, মুখ্যমন্ত্ৰীৰ নিযুত বাবুৰ স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰই প্ৰতিমাহে লাভ কৰিব 1000 টকাকৈ, স্নাতক বৰ্ষৰ ছাত্ৰীয়ে লাভ কৰিব 1250 টকাকৈ, স্নাতকোত্তৰ ছাত্ৰীসকলে প্ৰতিমাহে লাভ কৰিব 2500 টকাকৈ, একাদশ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়ে মাহেকত পাব 800 টকাকৈ। গোলাঘাট কাৰ্বি আংলঙৰ সীমান্তৰ অঞ্চলত বান, কালি নিনৈ উটুৱাই নিলে বাসগৃহ, উটুৱাই নিলে দলং পথ। নাজিৰাত বান পৰিস্থিতি বুজ ল'লে বিটিচি প্ৰধানে বৰ্ণাটক 10,000 আঠুৱা, 10,000 বিচনা চাদৰ প্ৰদান হাগ্ৰামা মহিলাৰী, 10,000 ফেনাইল বটল, 10,000 ব্লিচিং পাউডাৰৰ পেকেটো ধৰিলে যোগান। বানত বিধ্বস্ত নাজিৰাত 26 জনে চিকিৎসকৰ স্বাস্থ্য শিবিৰ, গুৰুতৰ চৰ্মৰোগত ভুগিছে বৰ্ণাট্য, মানসিকভাৱে ভাগি পৰা লোক কাউন্সেলিং শিবিৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ, পঞ্চায়তে পাতিব হেল্থ কেম্প, কৰ্কট ৰোগীক দিলে ঔষধ। বানত সাহাৰ্যৰ নামত ধন সংগ্ৰহ কৰাৰ কাৰ্যক লৈ মুখ্যমন্ত্ৰীয়ে ক'লে কোনো বান সাহাৰ্যৰ নামত ৰাজপথত বলপূৰ্বক ধন উঠাব নোৱাৰিব, অসম আৰক্ষীৰ কঠোৰ নিৰ্দেশ, মুখ্যমন্ত্ৰীৰ য'তে ত'তে হাতত বাকচ লৈ ৰাজপথত সাহাৰ্য তোলা কাৰ্য বন্ধ হ'ব অসমত। কেন্দ্ৰীয় কেবিনেটত অনুমোদন, ৰাজ্যৰ পথ পৰিবহণ ব্যৱস্থাত বৈপ্লৱিক যুগৰ সূচনা, 8,970.20 কোটিৰে হ'ব বাইহাটা তেজপুৰ কৰিডৰ, মুঠ দৈৰ্ঘ্য হ'ব 135.87 কিলোমিটাৰ, থাকিব 15খন বৃহৎ, 30খন সৰু দলং, 19খন উৰণসেতু, 4টা আণ্ডাৰপাছ, 210 কিলোমিটাৰ ছাৰ্ভিচ ৰুট, তেজপুৰ বাইপাছত জৰুৰীকালীন অৱতৰণৰ সুবিধা নিৰ্মাণৰো পৰিকল্পনা কৰা হৈছে। বান সাহাৰ্য নামত ধন সংগ্ৰহ কৰা 40টা ছ'চিয়েল মিডিয়া একাউণ্টত নজৰ, CID চাইবাৰ চেলৰ তদন্তৰ আওতাত কিউ আৰ কোডেৰে ধন সংগ্ৰহ কৰা বহু একাউণ্ট, বানত শিশুৰ পৰিচয় ৰাজহুৱা নকৰাৰ আহ্বান আৰক্ষীৰ। দেশৰ বলিয়া বানত ধ্বংস হ'ল আধুনিক সভ্যতাৰ সমল। শিমলুগুৰিৰ পৰা চন্তক বিহুগুৰলৈ 19 কিলোমিটাৰ পথত দুয়োকাষে ফ্ৰিজ, টিভি, ফেন, চোফা, বাইকৰ বিশাল আৱৰ্জনা। শিৱসাগৰৰ দৰে কাজিৰঙা বোকাখাটৰ নুমলীগুৰতো বিভীষিকা নামি অহাৰ আশংকা, পাৰ্কো পাহাৰৰ 19টা শিলৰ কুঁৱৰীৰ ধ্বংস লীলা। চেচা নদীৰ বানত জলমগ্ন 10খনৰ অধিক গাঁৱৰ ৰাইজৰ হাহাকাৰ, হৃদয় বিদাৰক, নাৰায়ণপুৰত কলৰ ভূৰ সাজে বৰ্ণাট্যৰ মৃতদেহ সৎকাৰ। অৰুণাচলত অতৰ্কিতে চীনা সৈন্যৰ প্ৰৱেশ, ফটো ভিডিঅ'ক লৈ চাঞ্চল্য, সীমান্তৰ ৰাজ্যখনৰ গৃহমন্ত্ৰী মামা নাটঙৰ অস্বীকাৰ, মিছা বাতৰি বুলি মত প্ৰকাশ। চিপাজৰত কপিলী সত্ৰত চিকিল কুলচীৰ কৃষিবান, বিস্তীৰ্ণ কৃষিভূমি প্লাৱিত, শাক তোলাত মাথাউৰিৰ প্ৰতি ভাবুকি, বাহনী প্ৰাণীত প্লাৱিত বিহালীৰ বিজুলী জাৰণী আৰু আম জাৰণী অঞ্চল। বানৰ কবলত নগাঁও, কলিয়াবৰ, চামগুৰি 30খন গাঁও, ডিজুনৈৰ বাহনী প্ৰাণীত কৃষিভূমিৰ ক্ষতিসাধন। দৰঙৰ ঔটলাত মথঙা আহকা গাঁৱত বান পৰিস্থিতি উদ্বেগ।

জনক মাথৰিত আশ্ৰয় 200টা পৰিয়াল। প্ৰশ্ৰোতা, আজিৰ পৰ্বৰ নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোক আটাইয়ে ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালীয়ে ইমানতে সামৰিছোঁ। নমস্কাৰ।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক নিউজ অন এআইআৰ এপ অথবা এআইআৰ ৰেডিঅ' এপ। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে টুটুমণি দত্তৰ কণ্ঠৰ আধুনিক গীত।

আধুনিক গীতৰ অনুষ্ঠানত শুনি আছে কল্পনা এলবামৰ গীত টুটুমণি দত্তৰ কণ্ঠত। সংগীত জিতুল সোণোৱালৰ, গীতটিৰ কথা আছিল চন্দ্ৰডেকাৰ আৰু সুৰ চন্দ্ৰডেকাৰে। এতিয়া শুনক টুটুমণি দত্তৰ কণ্ঠৰ আন এটি গীত। গীতটিৰ কথা ডক্টৰ আকৰাম হাইদৰৰ, সুৰ সুজাতা বৰবৰাৰ।

0: টুটুমণি দত্তৰ কণ্ঠৰ কল্পনা এলবামটিৰ গীতকেইটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: ভিডিও লাইক কৰিলে পইচা পাম, ইমান সহজ।
2: অচিনাকি লিংকত ক্লিক নকৰিব। RBI এ কয়,
3: জানি ৰক, সতৰ্ক হৈ ৰক।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.1।

0: প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহ পিয়ন অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক।

0: অগণিত শ্রোতার কাক চাপক
1: আউ ভয়েস গেটস ইউ হার্ড এভরিওয়্যার
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528
0: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে প্ৰতিখন ঘৰৰে বাণী আকাশবাণী সকলোৰে হৃদয়ৰ বাণী আকাশবাণী আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ মন কী বাত সংগীত নাটক খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in নতুন ভাৰত ন ৰূপত

ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। অবিৰত বৰষুণ আৰু নদ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97 বৃদ্ধি পোৱাৰ লগতে 15 জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। 481 গাঁৱৰ 1,68,000 অধিক লোক আৰু 14,382 হেক্টৰৰো অধিক কৃষিভূমি সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হৈছে। বানপীড়িত লোকসকলক সহায় আগবঢ়াবলৈ সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্যমতে ৰাজ্যত 50 সাহায্য শিবিৰ তথা 83 সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে আৰু বৰ্তমানেও এই শিবিৰসমূহত 10,000+ লোকে আশ্ৰয় লৈ আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। জিলাকেইখনৰ অঞ্চল বিশেষে স্থানীয় ৰাইজক নৈৰ কাষলৈ নাযাবলৈ আৰু বিপদসংকুল অঞ্চলত প্ৰৱেশ নকৰিবলৈ প্ৰশাসনৰ তৰফৰ

0: পৰা সতৰ্ক কৰা হৈছে। শ্ৰীভূমি জিলাৰ কুচিয়াৰা নৈৰ জলস্তৰ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে নাগৰিকসকলক নৈৰ পাৰৰ পৰা আঁতৰি থাকিবলৈ আৰু নিজৰ সুৰক্ষাক সৰ্বাধিক গুৰুত্ব দিবলৈ আহান জনাইছে। ইপিনে গোলাঘাট জিলাৰ নুমলীগড়ত ধনশিৰি নৈৰ জলস্তৰো ক্ৰমাৎ বৃদ্ধি পাইছে। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বানপীড়িতসকলৰ বাবে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে একাধিক বৃহৎ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছে। চৰাইদেউ জিলা স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত কালি সোণাৰী মহাবিদ্যালয়, শিৱসাগৰ জিলাৰ শংকৰদেৱ শিশু নিকেতন আৰু ভাধৰা বি এড কলেজত বিধানসভা সমষ্টি ভিত্তিত বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত বানপীড়িত কেইবা হেজাৰ লোকে বিশেষজ্ঞ চিকিৎসকৰ পৰা স্বাস্থ্য পৰীক্ষাৰ লগতে বিভিন্ন ধৰণৰ ৰক্ত পৰীক্ষা আৰু চিকিৎসা পৰামৰ্শ লাভ কৰে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে তিনিওটা স্বাস্থ্য শিবিৰ পৰিদৰ্শন কৰি চিকিৎসা ব্যৱস্থাৰ বুজ লয় আৰু বানপীড়িত লোকৰ সৈতে মত বিনিময় কৰে। শিবিৰসমূহ পৰিদৰ্শন কৰি মন্ত্ৰী সিংহালে কয় যে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জনস্বাস্থ্য সুৰক্ষিত কৰি ৰখাটো ৰাজ্য চৰকাৰৰ অন্যতম প্ৰধান দায়িত্ব। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি সোণাৰী মহাবিদ্যালয়ত অনুষ্ঠিত শিবিৰত দুহেজাৰৰো অধিক লোকে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে শিৱসাগৰৰ ভাধৰা বি এড কলেজত 488গৰাকী আৰু শংকৰদেৱ শিশু নিকেতনত 505গৰাকী লোকে স্বাস্থ্য শিক্ষাৰ সুবিধা লাভ কৰে। উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ বানপীড়িত লোকসকলক স্বাস্থ্য সেৱা প্ৰদানৰ উদ্দেশ্যে আজি টেঙাপুখুৰী ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু কাইলৈ ভজু উচ্চ মাধ্যমিক বিদ্যালয়ত একেধৰণৰ বৃহৎ বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত হ'বলগীয়া এটা অনুষ্ঠানত 2025 বৰ্ষৰ বাবে সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰিব। এই বঁটা লাভ কৰাসকলৰ ভিতৰত অসমৰ 3গৰাকী শিপিনী আৰু উদ্যোগী মহিলাৰ লগতে শুৱালকুছিৰ গণমৌ অঞ্চলৰ বোৱা কটা সামগ্ৰী উৎপাদন প্ৰতিষ্ঠান আছে। কামৰূপ মহানগৰ জিলাৰ বুণ্ডাৰ বিশিষ্ট শিপিনী ৰুণিমা চেতিয়া চৌধুৰীয়ে হস্ততাঁত খণ্ডত অসাধাৰণ কাৰুশিল্প আৰু জীৱনজোৰা সাধনাৰ বাবে প্ৰদান কৰা দেশৰ সৰ্বোচ্চ স্বীকৃতি সন্ত কবিৰ হস্ততাঁত বঁটা লাভ কৰিছে। ঐতিহ্যমণ্ডিত মুগা সূতাৰে প্ৰস্তুত কৰা আটকধুনীয়া মুগা চিল্ক শাৰীৰ অনন্য আৰ্হি, কাৰিকৰী দক্ষতা আৰু অপূৰ্ব বয়ন শিল্পৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত আছে সোণৰ মুদ্ৰা, তাম্ৰপত্ৰ, আলোৱান আৰু প্ৰমাণপত্ৰ। একেদৰে নিজ নিজ ক্ষেত্ৰত উৎকৃষ্ট সৃষ্টিশীলতা আৰু গুণগত মান প্ৰদৰ্শন কৰাৰ বাবে কামৰূপ মহানগৰ জিলাৰ হাতীগাঁৱৰ জ্যোতি ভূঞা আৰু মাজুলীৰ গড়মূৰৰ ৰীতি দলে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। সাম্প্ৰতিক বানত ৰেচন কাৰ্ড নষ্ট হোৱা, উটি যোৱা বা ব্যৱহাৰৰ অযোগ্য হৈ যোৱা পৰিয়ালসমূহৰ বাবে শীঘ্ৰেই ৰেচন কাৰ্ডৰ প্ৰতিলিপি প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। কালি শিৱসাগৰ আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সৈতে অনুষ্ঠিত এখন বৈঠকৰ অন্তত খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে এই কথা জানিবলৈ দিয়ে।
1: মৰাণ, সোণাৰী দুখন টাউনৰ কি ডেমেজ হৈছে সেই বিষয়টো লৈ আমি ইয়াতে আলোচনা কৰিম। দুখন মিউনিচিপালিটিয়ে তেওঁলোকৰ ফালৰ পৰা এটা দিছে যে আমাৰ ৰাস্তা কিমান ডেমেজ হৈছে, ড্ৰেইন কিমান ডেমেজ হৈছে আৰু কেনেকৈ ৰিপেয়াৰ কৰিব তেওঁলোকে এটা আমাক দিছে। আৰু লগে লগে আমি এই জিলাত, পুৰা চৰাইদেউ জিলাতে আমি দেখা পাইছোঁ যে 38,000 ফেমিলি এফেক্টেড হৈছে মোক কোৱা মতে, আৰু তাৰ মাজতে 22,000 ফেমিলি ইউটেনচিল দিব লগা আমাক হৈছে। সেইকাৰণে আমি ধৰি লৈছোঁ যে ইমানখিনি মানুহৰ কাগজ পত্ৰ ডেমেজ হৈছে।
0: এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: मैं कल अपने भतीजे के घर होके आया, देखकर हैरान रह गया कि वो लोग दिन भर एसी चलाते हैं, रोज वॉशिंग मशीन चलाते हैं, घर में दो दो फ्रिज हैं, फिर भी उसका बिजली बिल पता है कितना आता है? जीरो। मैंने पूछा तो भतीजा बोला, चाचा जी सब ऊपर वाले की दया है। मतलब सोलर पैनल की। मैंने सोचा अब तो लगवाना ही पड़ेगा।
3: पीएम सूर्य घर मुफ्त बिजली योजना, जुड़ने के लिए रजिस्टर करें pmsuryaghar.gov.in पर।
4: हर घर सूर्य घर।
5: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहाँ आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं है, मदद बस एक कॉल दूर है।
6: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं प्रियंका अरोड़ा। मुख्य समाचार, केंद्र सरकार ने गोवा

0: ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থ্রাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450-ত।
2: এপোলো এক্সেল কেয়ার হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: অনুষ্ঠানত এইবাৰ শুনক কুলা বৰুৱাৰ কণ্ঠৰে এটি গীত। গীতৰ কথা গুণমণি বৰাৰ, সুৰ সংযোজন হেমেন হাজৰিকাৰ।

মালবিকা বৰাৰ কণ্ঠৰ গীতি শুনিলে। এতিয়া শুনক দিলীপ চৌধুৰীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ফজলুল কৰিমৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

0: অংগদানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
1: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক, অংগ দান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰত্ন গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলে শুনি আছে গীতি মালিকা। অনুষ্ঠানৰ শেষত শুনক মূৰ্চনা ভূঞাৰ কণ্ঠৰ এটি গীত। গীতিকাৰ বেদানন্দ দাস, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: ইয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ দেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, অহা 5 বছৰত নিকা ব্যৱস্থাৰে 2 লাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, সাম্প্ৰতিক বানত নিহতৰ সংখ্যা 97 বৃদ্ধি, বানপীড়িত অঞ্চলত ৰাজ্য চৰকাৰৰ বৃহৎ স্বাস্থ্য অভিযান, পথ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্যৰ 126 সমষ্টিৰ 3000 কিলোমিটাৰ পথৰ আধুনিকীকৰণৰ অগ্ৰগতিৰ পৰ্যালোচনা, আজি 12 ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস, অসমৰ 3 গৰাকী শিপিনীলৈ সন্ত কবিৰ হস্ততাঁত বঁটা আৰু কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত অস্মিতা ছলিহা জাপানৰ হিনা অকেচিৰ সন্মুখীন। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। অসমত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে অহা 5 বছৰত 2 লাখ নিবনুৱা যুৱক যুৱতীক চৰকাৰী পদত নিযুক্তি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি পুনৰ ৰাজহুৱাভাৱে ব্যক্ত কৰে। গুৱাহাটীত হোৱা নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকি শিক্ষাৰ্থীসকলক উদ্দেশ্যি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰত তথা অসমত কৰ্ম সংস্থাপনৰ সুবিধা দ্ৰুতগতিত বৃদ্ধি পাইছে যদিও সংস্থাপন পাবৰ বাবে শিক্ষাৰ্থীসকলে নিজক উপযুক্ত কৰি তুলিব লাগিব। তেওঁ কয় যে চৰকাৰে নতুনকৈ যি 2 লাখ পদত নিযুক্তি দিব তাৰ ভিতৰত লেবৰেটৰী টেকনিচিয়ান

0: জি এন এম এ এন এম আদি কাৰিকৰী জ্ঞানৰ প্ৰয়োজন থকা পদৰ সংখ্যাই প্ৰায় 22,000 হ'ব। ইফালে অসমত বিজ্ঞান শাখাত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ বিষয়টোত আক্ষেপ প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিজ্ঞান শিক্ষাৰ প্ৰতি ধাউতি নাথাকিলে সমাজ আগবাঢ়িব নোৱাৰে। তদুপৰি বিজ্ঞান শাখাত পঢ়া ছাত্ৰ ছাত্ৰীৰ নিয়োগৰ সম্ভাৱনাও আন শাখাতকৈ অধিক হয়। পূৰ্বৰ চৰকাৰে ধনৰ লেনদেনেৰে চাকৰি দিয়াৰ প্ৰসংগটো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যোৱা 5 বছৰত যোগ্য 1,60,000 প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছে আৰু এইসমূহ নিযুক্তিত দুৰ্নীতিৰ এটা ঘটনাও পোহৰলৈ অহা নাই। এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াও পূৰ্বৰ দৰে সম্পূৰ্ণ নিকা হ'ব বুলি তেওঁ নিশ্চিত কৰে। দৰিদ্ৰ নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অধ্যয়নৰ কোনো বিকল্প নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ মাজেৰে সমাজলৈ ৰূপান্তৰ আনিবলৈ শিক্ষাৰ্থীসকলক আহ্বান জনায়।
1: যোৱাবাৰ আমি 1,60,000 যি চাকৰি দিছিলো সি আমাৰ ল'ৰা ছোৱালীৰ মাজত এটা কনফিডেন্স বিল্ডিং কৰিছিলে যে এতিয়া আমাৰ অসমত চাকৰি নামত দুৰ্নীতি নহয়। যিহেতু আমি এখন চৰকাৰে আকৌ উভতি আহিলো, গতিকে ডেফিনেটলি আমাৰ নিউ জেনেৰেশ্যনে এইটো আশা কৰিব পাৰে যোৱা 5 বছৰত যেনেকৈ চাকৰি নামত

0: জনায়।
1: যোৱাবাৰ আমি 1,60,000 যি চাকৰি দিছিলোঁ, সি আমাৰ ল'ৰা ছোৱালীৰ মাজত এটা কনফিডেন্স বিল্ডিং কৰিছিলে যে এতিয়া আমাৰ অসমত চাকৰি নামত দুৰ্নীতি নহয়। যিহেতু আমি এখন চৰকাৰে আকৌ উভতি আহিলো, গতিকে ডেফিনেটলি আমাৰ নিউ জেনেৰেশ্যনে এইটো আশা কৰিব পাৰে, যোৱা 5 বছৰত যেনেকে চাকৰি নামত দুৰ্নীতি হোৱা নাছিল, অহা 5 বছৰো আমি চাকৰি নামত দুৰ্নীতি হ'ব নিদিওঁ। নেক্সট 5 ইয়াৰ্ছত 2,00,000 চাকৰিৰ কাৰণে আমাৰ এডভাৰ্টাইজবিলাক ওলাই থাকিব, আমি কম্পিট কৰিব লাগিব, কিন্তু মেৰিটৰ কোনো অল্টাৰনেটিভ নাথাকিব, অৰ্থাৎ মেধাৰ শক্তিৰ ফলতে আমি চৰকাৰত চাকৰি পাব লাগিব।
0: অবিৰত বৰষুণ আৰু নদ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97 বৃদ্ধি পোৱাৰ লগতে 15খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। 481খন গাঁৱৰ 1,68,000ৰো অধিক লোক আৰু 14,382 হেক্টৰৰো অধিক কৃষিভূমি সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হৈছে। বানপীড়িত লোকসকলক সহায় আগবঢ়াবলৈ সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্যমতে ৰাজ্যত 50টা সাহায্য শিবিৰ তথা 83টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে আৰু বৰ্তমানেও এই শিবিৰসমূহত 10,000+ লোকে আশ্ৰয় লৈ আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। জিলাকেইখনৰ অঞ্চল বিশেষে স্থানীয় ৰাইজক নৈৰ কাষলৈ নাযাবলৈ আৰু বিপদসংকুল অঞ্চলত প্ৰৱেশ নকৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰা হৈছে। শ্ৰীভূমি জিলাৰ কুচিয়াৰা নৈৰ জলস্তৰ ধাৰাবাহিকভাৱে বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে নাগৰিকসকলক নৈ পাৰৰ পৰা আঁতৰি থাকিবলৈ আৰু নিজৰ সুৰক্ষাক সৰ্বাধিক গুৰুত্ব দিবলৈ আহ্বান জনাইছে। ইপিনে গোলাঘাট জিলাৰ নুমলীগড়ত ধনশিৰি নৈৰ জলস্তৰো ক্ৰমাৎ বৃদ্ধি পাইছে। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বানপীড়িতসকলৰ বাবে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে একাধিক বৃহৎ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছে। চৰাইদেউ জিলা স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত কালি সোণাৰী মহাবিদ্যালয়, শিৱসাগৰ জিলাৰ শংকৰদেৱ শিশু নিকেতন আৰু ভাধৰা বি এড কলেজত বিধানসভা সমষ্টি ভিত্তিত বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত বানপীড়িত কেইবা হাজাৰ লোকে বিশেষজ্ঞ চিকিৎসকৰ জৰিয়তে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিভিন্ন ধৰণৰ ৰক্ত পৰীক্ষা আৰু চিকিৎসা পৰামৰ্শ লাভ কৰে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে 3টা স্বাস্থ্য শিবিৰ পৰিদৰ্শন কৰি চিকিৎসা ব্যৱস্থাৰ বুজ লয় আৰু বানপীড়িত লোকৰ সৈতে মত বিনিময় কৰে। শিবিৰসমূহ পৰিদৰ্শন কৰি মন্ত্ৰী সিংহালে কয় যে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জনস্বাস্থ্য সুৰক্ষিত কৰি ৰখাটো ৰাজ্য চৰকাৰৰ অন্যতম প্ৰধান দায়িত্ব। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি সোণাৰী মহাবিদ্যালয়ত অনুষ্ঠিত শিবিৰত 2,000ৰো অধিক লোকে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে শিৱসাগৰৰ ভাধৰা বি এড কলেজত 488গৰাকী আৰু শংকৰদেৱ শিশু নিকেতনত 505গৰাকী লোকে স্বাস্থ্য পৰীক্ষাৰ সুবিধা লাভ কৰে। উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ বানপীড়িত লোকসকলক স্বাস্থ্যসেৱা প্ৰদানৰ উদ্দেশ্যে আজি টেঙাপুখুৰী ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু কাইলৈ ভজু উচ্চ মাধ্যমিক বিদ্যালয়ত একেধৰণৰ বৃহৎ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নিউ ডেভেলপমেণ্ট বেংকৰ সহযোগত ৰূপায়ণ হ'বলগীয়া অসম পথ নেটৱৰ্ক উন্নয়ন প্ৰকল্পৰ অগ্ৰগতিক লৈ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত প্ৰকল্পটোৰ অধীনত ৰাজ্যৰ 126টা বিধানসভা সমষ্টিত প্ৰায় 3,000 কিলোমিটাৰ পথ আধুনিকীকৰণৰ কাম নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। ইফালে কেন্দ্ৰীয় মন্ত্ৰীসভাই কালি অসমৰ বাইহাটা চাৰিআলিৰ পৰা মঙলদৈ হৈ তেজপুৰলৈ যোৱা 135.87 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথটো 4টা লেনযুক্ত পথলৈ উন্নীত কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। এই প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে 8,970 কোটি টকা ব্যয় কৰিব। এই আধুনিক ঘাইপথ নিৰ্মাণৰ ফলত গুৱাহাটী আৰু তেজপুৰৰ মাজৰ যাত্ৰাৰ সময় বৰ্তমানৰ প্ৰায় 3.5 ঘণ্টাৰ পৰা 1 ঘণ্টা 70 মিনিটলৈ হ্ৰাস পাব। লগতে ব্যৱসায় বাণিজ্য, পৰ্যটন, কৃষি, উদ্যোগ আৰু শিক্ষা তথা স্বাস্থ্যসেৱাৰ ক্ষেত্ৰতো নতুন সম্ভাৱনাৰ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। ৰাজ্যৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপক আদৰণি জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰে। বিশেষ নিযুক্তি অভিযান চমুকৈ SRDৰ জৰিয়তে নিয়মীয়া হোৱা সমগ্ৰ শিক্ষা অসমৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ দৰমহা প্ৰদানত কোনো সমস্যা হোৱা নাই বুলি ৰাজ্য চৰকাৰে স্পষ্ট কৰি দিছে। কালি শিক্ষামন্ত্ৰী ডাঃ অনুজ বেগুৱে SRD শিক্ষক কল্যাণ মঞ্চ আৰু সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সৈতে এই সন্দৰ্ভত এখন বৈঠকত অংশ লয়। বৈঠকৰ অন্তত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে বিত্তীয় ব্যৱস্থাৰ পৰিৱৰ্তনৰ বাবেহে এই মাহত দৰমহা প্ৰদানত সামান্য বিলম্ব হৈছে। 2 এদিনৰ ভিতৰতে শিক্ষকসকলে পূৰ্বৰ দৰেই দৰমহা লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে এতিয়াৰে পৰা শিক্ষকসকলৰ দৰমহা

0: চীন আছামৰ জৰিয়তে প্ৰক্ৰিয়াকৰণ হৈ কোষাগাৰৰ মাধ্যমেৰে তেওঁলোকৰ একাউণ্টত জমা হ'ব।
1: এছ আৰ ডি শিক্ষকসকলৰ দৰমহাক লৈ কোনো সমস্যাৰ সৃষ্টি হোৱা নাই। এই মাহত কেইটামান দিন দেৰি হৈছে, দুই এদিনৰ ভিতৰতে তেওঁলোকে পূৰ্বৰ দৰে তেওঁলোকৰ দৰমহা লাভ কৰিব। এই শিক্ষকসকলৰ পূৰ্বৰ যি ট্ৰেজাৰী ব্যৱস্থা আছিল, আমাৰ বৰ্তমান কিছু বিত্তীয় সংস্কাৰ সাধন হৈ থকাৰ কাৰণে ইয়াৰ কিছু সংস্কাৰ হৈছে আৰু সেই সংস্কাৰৰ ফলস্বৰূপে এই বিলম্বখিনি ঘটিছে। ফিন আছামত তেওঁলোকৰ একাউণ্ট আছে আৰু ফিন আছামৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ পে শ্লিপ, তেওঁলোকৰ এন পি এছ বা অন্যান্য কৰ্মচাৰী হিচাপে যিসমূহ সেৱা পূৰ্বতে তেওঁলোকে পাই আছিল, সেই ফিন আছামৰ জৰিয়তে তেওঁলোকৰ দৰমহা এতিয়াও প্ৰচেছ হ'ব। ফিন আছামৰ সেৱাসমূহ তেওঁলোকে পাই থাকিব আৰু নিয়মিতভাৱে তেওঁলোকৰ দৰমহা ফিন আছামৰ জৰিয়তে প্ৰচেছ হৈ ট্ৰেজাৰীৰ পৰা তেওঁলোকে পাব।
0: বানত ক্ষতিগ্ৰস্ত চেলেংহাট, আমগুৰি, শিমলুগুৰি, শিৱসাগৰ টাউন ৰেলপথটো কালিৰে পৰা সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিছে। ইয়াৰ ফলত লামডিং আৰু শিৱসাগৰৰ মাজেৰে গুৱাহাটী ডিব্ৰুগড় অভিমুখী প্ৰত্যক্ষ ৰেলসেৱা পুনৰ আৰম্ভ কৰিব পৰা যাব। অতি কম সময়ৰ ভিতৰতে এই গুৰুত্বপূৰ্ণ ৰেলপথটো পুনৰ মুকলি কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষক কৃতজ্ঞতা জ্ঞাপন কৰে। উল্লেখযোগ্য যে এই সংযোগ পুনৰ স্থাপনৰ জৰিয়তে উজনি অসমৰ সৈতে ৰাজ্যৰ অন্যান্য অঞ্চল তথা দেশৰ বিভিন্ন অংশৰ যোগাযোগ ব্যৱস্থা পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সাংস্কৃতিক কেন্দ্ৰত হ'বলগীয়া এটা অনুষ্ঠানত 2025 বৰ্ষৰ বাবে সন্ত কবিৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰিব। এই বঁটা লাভ কৰাসকলৰ ভিতৰত অসমৰ তিনিগৰাকী শিপিনী আৰু উদ্যোগী মহিলাৰ লগতে শুৱালকুছিৰ গণমৌ অঞ্চলৰ বোৱা কটা সামগ্ৰী উৎপাদন প্ৰতিষ্ঠান আছে। কামৰূপ মহানগৰ জিলাৰ বুণ্ডাৰ বিশিষ্ট শিপিনী ৰুণিমা চেতিয়া চৌধুৰীয়ে হস্ততাঁত খণ্ডত অসাধাৰণ কাৰুশিল্প আৰু জীৱনজোৰা সাধনাৰ বাবে প্ৰদান কৰা দেশৰ সৰ্বোচ্চ স্বীকৃতি সন্ত কবিৰ হস্ততাঁত বঁটা লাভ কৰিছে। ঐতিহ্যমণ্ডিত মুগা সূতাৰে প্ৰস্তুত কৰা আটকধুনীয়া মুগা চিল্কশাৰীৰ অনন্য আৰ্হি, কাৰিকৰী দক্ষতা আৰু অপূৰ্ব বয়ন শিল্পৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে। এই বঁটাত আছে সোণৰ মুদ্ৰা, তাম্ৰপত্ৰ, আলৱান আৰু প্ৰমাণপত্ৰ। একেদৰে নিজ নিজ ক্ষেত্ৰত উৎকৃষ্ট সৃষ্টিশীলতা আৰু গুণগত মান প্ৰদৰ্শন কৰাৰ বাবে কামৰূপ মহানগৰ জিলাৰ হাতীগাঁৱৰ জ্যোতি ভূঞা আৰু মাজুলীৰ গড়মূৰৰ ৰীতি দলে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। হাফলঙৰ টি আমষ্ট্ৰং চাংচনক আৰ্মেনিয়া গণৰাজ্যত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে। ভাৰতীয় বৈদেশিক সেৱাৰ 1997 চনৰ বেটছৰ বিষয়াগৰাকীয়ে বৰ্তমান কিউবাৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। অসমৰ অস্মিতা চলিহা আছানত অনুষ্ঠিত কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত শীৰ্ষ বাছনিপ্ৰাপ্ত জাপানৰ হিনা অকেচিৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। অস্মিতাই দক্ষিণ কোৰিয়াৰ কিম মিনজিক 21-17, 21-6 গেমত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কিম মিনজিয়ে অসমৰে আন এগৰাকী খেলুৱৈ ঈশাৰাণী বৰুৱাক এখন সংঘৰ্ষপূৰ্ণ খেলত 17-21, 21-18, 21-19 গেমত পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ আহক।
2: গুৱাহাটীৰ পৰা আজি প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে বান বিভীষিকা, জেন জিয়ান জ্বলন, মুখ্যমন্ত্রী নিযুত মইনা নিযুত বাবু আঁচনি, অৰুণাচলত ভাৰতীয় সেনা আৰু চীনৰ পি এল এৰ মুখামুখি অৱস্থান আদি ভিন ভিন বাতৰিক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমা প্ৰতিদিন কাকতে পাৰকুপ পাহাৰত অনুষ্ঠিত শিলৰ কুঁৱেৰীৰ ধ্বংসলীলা শিৰোনামেৰে শিৱসাগৰৰ দৰে কাজিৰঙা, বোকাখাট, নুমলীগড়তো বিভীষিকা নামি অহাৰ আশংকাৰ বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনভূমি কাকতৰ মুখ্য বাতৰি শিৰোনাম বানৰ নামত ধন সংগ্ৰহত নিষেধাজ্ঞা। অসমীয়া খবৰ কাকতে শিক্ষাৰ্থীৰ ন্যায়সংগত প্ৰতিবাদ দেশদ্ৰোহ নহয় শিৰোনামেৰে মুম্বাইত অনুষ্ঠিত এটা অনুষ্ঠানত শিক্ষাৰ্থীৰ প্ৰশ্নৰ উত্তৰ দি আৰ এছ এছৰ প্ৰধানগৰাকীয়ে দিয়া মন্তব্যৰ বাতৰিক মুখ্য বাতৰিত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে ইছৰোৰ সতৰ্কতা স্বত্বেও নিৰ্বিকাৰ দিছপুৰ শিৰোনামেৰে লোকসভাত কালি বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে ৰাজ্য চৰকাৰৰ স্বৰূপ ফাদিল কৰাৰ বাতৰি পৰিৱেশন কৰিছে। দ্য চেণ্টিনেল কাকতে কেন্দ্ৰীয় মন্ত্ৰীসভাই বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ চাৰিটা লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত অনুমোদন জনোৱাৰ এটা বাতৰি পৰিৱেশন কৰিছে। নিযুত মইনা নিযুত বাবু আঁচনিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ এই শিৰোনাম নিয়মীয়া বাৰ্তা কাকতৰ। আমাৰ অসম কাকতে

0: কিয়েভ জুলিছে ইউক্ৰেইনত ৰাছিয়াৰ প্ৰচণ্ড ড্ৰোন আক্ৰমণ শীৰ্ষক এটা বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে অৰুণাচলত অতৰ্কিতে প্ৰৱেশ চীনা সৈন্যৰ ফটো ভিডিঅ'ক লৈ চাঞ্চল্য শিৰোনামেৰে আলোকচিত্ৰসহ এটা বাতৰি বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে এনিমেলছ ফেচ নেচেছ ফিউৰি ইন ষ্টেট শিৰোনামেৰে শিৱসাগৰৰ পাঁচটা ৰাজচক্ৰত 1,00,000তকৈ অধিক ডাঙৰ জন্তু, 61,000তকৈ অধিক সৰু জন্তু আৰু প্ৰায় 6,00,000 হাঁহসহ অন্যান্য পোহনীয়া চৰাই বানত প্ৰভাৱিত হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ভাৰতীয় বতৰ বিজ্ঞান বিভাগে 12 আগষ্ট পৰ্যন্ত অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি অসম আৰু মেঘালয়ত আজি আৰু 12 আগষ্টত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ আহিব। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজুলে বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। অহা 5 বছৰত নিকা ব্যৱস্থাৰে 2,00,000 নিবনুৱাক নিযুক্তি প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। সাম্প্ৰতিক বানত নিহতৰ সংখ্যা 97 বৃদ্ধি, বানপীড়িত অঞ্চলত ৰাজ্য চৰকাৰৰ বৃহৎ স্বাস্থ্য অভিযান। পথ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্যৰ 126টা সমষ্টিৰ 3,000 কিলোমিটাৰ পথৰ আধুনিকীকৰণৰ অগ্ৰগতিৰ পৰ্যালোচনা। আজি 12 ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস, অসমৰ 3 গৰাকী শিপিনীলৈ সন্ত কবিৰ হস্ততাঁত বঁটা। আৰু কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত অস্মিতা চলিহা জাপানৰ হিনা অকেচিৰ সন্মুখীন। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পিছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আমাৰ পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: पीएम फसल बीमा योजना से करीब 2,00,000 करोड़ रुपए क्लेम के रूप में किसानों को मिले हैं।
1: मोर नाम मोनिता रानी दास, थाना बागबर, डिस्ट्रिक्ट बरपेटा। खन तो हमारे धान खेती बालू खेती नष्ट हो नष्ट होले तो जो पैसा दे तेनालीर लाभ है बाकी खेतियों के कले तलुको लाभ तो पाने आम जन पाल
2: खरीफ फसल बीमार बाबे शीघ्र पंजीकरण कराओ।
3: बैंक शाखा बीमा कंपनी कृषि ऋण समिति जनसेवा केन्द्र सहित जोगाजोग करक।
2: फसल बीमा सम्बन्धे तथ्य पातिर बाबे हेल्पलाइन नम्बर 144-47 लई कॉल करक।
4: फसल बीमा कराओ सुरक्षा कवच पाओक।
5: एया आकाशवाणी गुवाहाटीर महाबाहु।
6: জিলাৰ ৰেহৰূপ। নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি শুনক দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে হাত ছিঙিমাৰীৰ পৰা আমাৰ সংবাদদাতা জেচমিনাৰা পাৰ্বিন। দক্ষিণ শালমৰা মানকাছাৰ জিলাত 2 আগষ্টৰ পৰা 2027 চনৰ জনগণনাৰ ছেল্ফ ইনুমাৰেশ্যন অৰ্থাৎ স্বগণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই সুবিধাৰ জৰিয়তে নাগৰিকে মোবাইল ফোন অথবা কম্পিউটাৰৰ সহায়ত অনলাইন যোগে নিজৰ আৰু পৰিয়ালৰ তথ্য নিজেই পূৰণ কৰিব পাৰিব। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতাৰ পৰা।
7: জিলা আয়ুক্ত পৰীক্ষিত থাদমে যোৱা 31 জুলাইত অনুষ্ঠিত এক সংবাদমেলত জানিবলৈ দিয়ে যে জিলাখনত জনগণনাৰ সকলো প্ৰস্তুতিমূলক কাম পূৰ্ণগতিত চলি আহিছে। জনগণনা শুদ্ধ শস্য আৰু সময়মতে সম্পন্ন কৰাৰ লক্ষ্যৰে প্ৰশাসনে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁ জানিবলৈ দিয়ে যে 27 জুলাইৰ পৰা 8 আগষ্টলৈকে পৰ্যায়ক্ৰমে জনগণনা কাৰ্যত নিয়োজিত এনুমেটৰ আৰু ছুপাৰভাইজাৰসকলক 3-দিনীয়া প্ৰশিক্ষণৰ প্ৰদান কৰা হৈছে। এই প্ৰশিক্ষণত তথ্য সংগ্ৰহৰ পদ্ধতি, ডিজিটেল প্লেটফৰ্মৰ ব্যৱহাৰ, ক্ষেত্ৰ পৰ্যায়ত পালন কৰিবলগীয়া নিয়মসমূহৰ বিস্তৃত

0: নিৰ্দেশনা দিয়া হৈছে। জিলা আয়ুক্তই কয় যে 2 আগষ্টৰ পৰা 16 আগষ্টলৈকে ছেল্ফ এনুমিনেশ্যনৰ সুবিধা উপলব্ধ থাকিব। এই সময়ছোৱাত নাগৰিকে sc.census.gov.in পৰ্টেলত অনলাইন যোগে নিজৰ আৰু পৰিয়ালৰ তথ্য পূৰণ কৰিব পাৰিব। তেওঁ লগতে জানিবলৈ দিয়ে যে জনগণনাৰ প্ৰথম পৰ্যায়ৰ হাউচ লিষ্টিং এণ্ড হাউচিং চেঞ্চাছ 17 আগষ্টৰ পৰা 16 ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হ'ব। এই পৰ্যায়ত বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু অন্যান্য গাঁথনিৰ লগতে খোৱাপানী, বিদ্যুৎ আৰু শৌচালয় আদি মৌলিক সুবিধা সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰা হ'ব। আনহাতে 2027 চনৰ ফেব্ৰুৱাৰী মাহত মূল জনসংখ্যা গণনা অনুষ্ঠিত হ'ব। জিলা আয়ুক্তই জিলাবাসীক ছেল্ফ এনুমিনেশ্যনৰ সম্পূৰ্ণ কৰাৰ বাবে গণনাকাৰীসকলক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।
1: দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ জাওডাঙ্গা গাঁও পঞ্চায়ত এলেকাৰ যুৱ সমাজ সেৱক জাকিৰ হুছেইনে আৰ্থিক সংকটত থকা 200ৰো অধিক ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰিয়ালৰ কাষত থিয় দি মানৱতাৰ এক উল্লেখযোগ্য নিদৰ্শন দাঙি ধৰিছে। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতাৰ পৰা।
0: যোৱা 9 জানুৱাৰীৰ পৰা মেঘালয়ৰ বিভিন্ন সাপ্তাহিক বজাৰত অনাগাৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰু শ্ৰমিকৰ ওপৰত ব্যৱসায়িক বাধা আৰোপ হোৱাৰ ফলত দক্ষিণ হামৰা মানকাছৰ জিলাৰ বহু ক্ষুদ্ৰ ব্যৱসায়ী আৰু দিনমজুৰি শ্ৰমিক কৰ্মহীন হৈ পৰে। বিগত 7 মাহ ধৰি উপাৰ্জনৰ পথ বন্ধ হৈ থকাত বহু পৰিয়াল আৰ্থিক সংকটত দিন অতিবাহিত কৰিব লগা হৈছে। এই পৰিস্থিতিত জাকিৰ হুছেইনে দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহলৈ খাদ্য সাহায্য আগবঢ়োৱাৰ লগতে কৰ্মহীন শ্ৰমিকসকলৰ বিকল্প জীৱিকাৰ ব্যৱস্থা কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে। তেওঁৰ প্ৰচেষ্টাত ইতিমধ্যে প্ৰায় 100 শ্ৰমিকক কৰ্মসংস্থাপনৰ উদ্দেশ্যে বেংগালুৰুলৈ প্ৰেৰণ কৰা হৈছে। স্থানীয় ৰাইজে জাকিৰ হুছেইনৰ এই মানৱীয় পদক্ষেপৰ ভূয়সী শলাগ লৈছে।
1: দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ সদৰ হাতচিঙিমাৰীত অৱস্থিত খাৰুৱা বান্ধা সাপ্তাহিক বজাৰ প্ৰায় 80 বছৰৰ ঐতিহ্য বহন কৰা অঞ্চলটোৰ অন্যতম বৃহৎ সাপ্তাহিক বজাৰ। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতাৰ পৰা।
0: বজাৰখনত প্ৰায় 2000 অস্থায়ী ব্যৱসায়ীৰ উপৰিও 300ৰো অধিক স্থায়ী দোকান আছে। মাছ মাংস, শাক পাচলি, ফল মূল, কাপোৰ, কাঁহীজাত সামগ্ৰী, ধান চাউল, ঔষধ কিতাপ আদি দৈনন্দিন প্ৰয়োজনীয় প্ৰায় সকলো সামগ্ৰী ইয়াত পোৱা যায়। খাৰুৱাবন্ধা বজাৰৰ আন এক বিশেষত্ব হৈছে ইয়াৰ আন্তঃৰাজ্যিক বাণিজ্যিক সংযোগ। বহু ক্ষুদ্ৰ ব্যৱসায়ীয়ে এই বজাৰৰ পৰা সামগ্ৰী ক্ৰয় কৰি মেঘালয়ৰ বিভিন্ন অঞ্চলত বিক্ৰী কৰে। ফলত বজাৰখনৰ দক্ষিণ হামৰা মানকাছৰ আৰু মেঘালয়ৰ মাজৰ এক গুৰুত্বপূৰ্ণ বাণিজ্যিক সংযোগস্থল হিচাপে পৰিচিতি লাভ কৰিছে। প্ৰায় 80 বছৰ পূৰ্বে খাৰুৱাবন্ধাত আৰম্ভ হোৱা এই বজাৰ ক্ৰেতা আৰু ব্যৱসায়ীৰ সংখ্যা বৃদ্ধি পোৱাত প্ৰায় 50 বছৰ পূৰ্বে বৰ্তমানৰ হাতচিঙিমাৰী ছুপাৰ মাৰ্কেট এলেকালৈ স্থানান্তৰ কৰা হয়। স্থান সলনি হ'লেও আজিও অঞ্চলবাসীৰ মুখত বজাৰখন খাৰুৱাবন্ধা বজাৰ নামেৰেই পৰিচিত।
1: আজিৰ জিলাৰ ৰেহৰূপ ইমানতে অন্ত পৰিল। কাইলৈ পুৱা 9:15 বজাত পুনৰ লগ পাম আন এখন জিলাৰ ৰেহৰূপৰ সৈতে। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ শুনিলে। জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ ৰেহৰূপ শুনিলে। লিখি পঠাইছিল জেচমিনাৰা পাৰ্বিনে।
1: থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450 ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: অংগদানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
1: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক অংগ দান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক নিউজ অন এআইআৰ এপ অথবা এআইআৰ ৰেডিঅ' এপ। এতিয়া শুনক প্ৰভাতী তৰংগ, আগবঢ়াব ইন্দ্ৰজিৎ দাসে।
1: প্ৰভাতী তৰংগ।

নমস্কাৰ প্ৰিয় শ্ৰোতা, সুপ্ৰভাত। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে, আপোনালোক সকলোৱে কুশলে থকাটোৱে আমি কামনা কৰিছোঁ। আজি শুকুৰবাৰ, আপোনালোকে জানেই যে প্ৰভাতী তৰংগৰ একোটি বিশেষ বিষয় লৈ আপোনালোকৰ মাজলৈ আমি আহোঁ। আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ অনুষ্ঠানটি প্ৰচাৰ হৈ থাকে। আপোনালোকে আমাৰ ৰেডিঅ' ছেটতো অনুষ্ঠান শুনিব পাৰে। আমাৰ অনুষ্ঠান আপোনালোকে নিউজ অন AIR অথবা AIR ৰেডিঅ' এপতো শুনিব পাৰে। যিসকল শ্ৰোতাই এই মুহূৰ্তত নিজৰ কাৰ্যালয়লৈ বা অন্য গন্তব্যস্থলীলৈ গৈ আছে, তেখেতসকলে যদি গাড়ীত FM আছে তেতিয়াহ'লে 101.6 FM টিউন কৰি আপোনালোকে প্ৰভাতী তৰংগৰ এই বিশেষ খণ্ডটি আপোনালোকে পোনপটীয়াকৈ শুনিব পাৰে। ফেচবুক পেজতো যিহেতু পোনপটীয়াকৈ প্ৰচাৰ কৰি থকা হৈছে অনুষ্ঠানটি, এই অনুষ্ঠানটিৰ পোনপটীয়া প্ৰচাৰৰ দায়িত্বত ফেচবুক পেজৰ দায়িত্বত আছে সৌৰভ। সৌৰভৰ সৈতে আজি মোক ফেচবুক পেজৰ উপৰিও ষ্টুডিঅ'ত সহযোগ কৰিব অস্মিতা ভাগৱতীয়ে, আৰু ডিউটি ৰুমত আছে বিনীতা ডেকা, নিয়ন্ত্ৰণ কক্ষত আছে বিবেক শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত আছে অজয় আনন্দ আৰু মিতুল গগৈ, FM ট্ৰান্সমিটাৰত কৌস্তব দাস, আৰু ষ্টুডিঅ'ত মোৰ সৈতে সহযোগ কৰিবলৈ অস্মিতা ভাগৱতী। শ্ৰোতাসকল, চাৰিওফালে বানৰ বিভীষিকাৰ মাজত চৰাইদেউ, যোৰহাট, শিৱসাগৰ, গোলাঘাট জিলা বহু লোক এতিয়াও আবদ্ধ হৈ আছে। জনসাধাৰণে প্ৰত্যেকেই চেষ্টা কৰিছে, চৰকাৰে চেষ্টা কৰিছে আন্তৰিকতাৰে, প্ৰশাসনে চেষ্টা কৰিছে আন্তৰিকতাৰে, আৰু জনসাধাৰণে প্ৰত্যেকেই এই দুখৰ সময়ত, এইখিনি সময়ত, এই কঠিন পৰিস্থিতিৰ মাজত সকলোকে সহযোগ কৰিবলৈ পাৰ্যমানে আন্তৰিকতাৰে সহযোগ কৰিবলৈ আগবাঢ়ি আহিছে। কেৱল মানৱ জীৱনৰ বাবেই নহয়, যুৱকুলৰ, বিপদাপন্ন যুৱকুলক উদ্ধাৰ তথা সকাহ দিয়াৰ বাবেও বিভিন্ন লোকে চেষ্টা কৰিছে। অসমৰ বিভিন্ন ঠাইৰ পৰা স্বেচ্ছামূলক সংস্থাসমূহৰ প্ৰতিনিধিসকল গৈছে। তাৰ উপৰিও অসমৰ যিসকল যুৱক যুৱতী, উদীয়মান যুৱক যুৱতী, তেওঁলোকে কোনোবাই হয়তো নাটক কৰিছিলে, তেওঁলোকে নাট্য দলক লৈ একেলগে আগবাঢ়ি গৈছে, কোনোবাই হয়তো কুইজৰ অনুষ্ঠানত ভাগ লয়, তেনেকৈ তেওঁলোকৰ এটা পৰিয়াল গঢ় লৈছে। সেই

পিয়ালটোৱে লগ লাগি তেওঁলোক ওলাই গৈছে। ভাৰতবৰ্ষৰ প্ৰতিষ্ঠিত ব্যৱসায়ীসকলো আগবাঢ়ি আহিছে, কোনো কোনো তেনেকুৱা পৰিয়ালৰ সন্তানেও আহি ইয়াত তেওঁলোকে সহযোগ কৰিবলৈ, এই পানীৰ মাজত গৈ সহযোগ কৰিবলৈ প্ৰয়াস কৰিছে। বলিউডৰ তাৰকাসকলেও কেইবাগৰাকীও আহ্বান জনাইছে, দুই এগৰাকী ইতিমধ্যে সেই বানে ধুৱাই নিয়া অঞ্চলসমূহত নিজে থাকি কষ্ট কৰিছে। পাঞ্জাৱৰ পৰা এটি দল আহি তেওঁলোকে এই কাৰ্যত পাৰ্যমানে চেষ্টা কৰিছে, কষ্ট কৰিছে তেখেতসকলে। তেখেতসকলে কৈছে যে বানৰ এই বিভীষিকাৰ মাজত কেৱল খাদ্য যোগানেই নহয়, পৰিস্থিতি স্বাভাৱিক হোৱালৈকে যিমানখিনি কামৰ প্ৰয়োজন হ'ব তেওঁলোক প্ৰত্যেকেই ইয়াত শ্ৰমদান কৰিবলৈ সাজু হৈ আহিছে। আজি প্ৰতিগৰাকী ব্যক্তিয়ে চেষ্টা কৰিছে কিবা নহয় কিবাকৈ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে কৈছে যে চৰকাৰে সকলো ধৰণে ৰাইজক পুনৰ সংস্থাপিত কৰাৰ বাবে ৰাইজৰ এই দুখৰ সময়ত কাষত থিয় হ'বলৈ সাজু হৈ আছে, প্ৰশাসন সাজু হৈ আছে। তেওঁ সকলোকে আশ্বস্ত কৰিছে যে সহযোগ কৰা হ'ব চৰকাৰৰ ফালৰ পৰা। তেখেতে নিজেই আমি দেখিবলৈ পাইছোঁ ছ'চিয়েল মিডিয়াত, সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ, তেখেতে নিজেই সেই ঠাইলৈ গৈছে, বিভিন্ন মন্ত্ৰী বিধায়ক সকলো গৈছে, বিভিন্ন বিষয়া গৈছে। আৰু তাতোকৈ ডাঙৰ কথা, নতুন প্ৰজন্মৰ উঠি অহা যুৱক যুৱতীসকল গৈছে। তেওঁলোকে নিজৰ জীৱনটোৰ কথা চিন্তা কৰা নাই, তেওঁলোকে কেৱল ভাবিছে মানুহৰ কথা। ভূপেন দাই যিটো কথা কৈছিল, মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, এই কথা যেন আজি যেন প্ৰতীয়মান হৈছে, আৰু এই সকলো কথা অন্তৰেৰে যেন সকলোৱে অনুধাৱন কৰিছে। আৰু এই যিখন ছবি আমি দেখিবলৈ পাইছোঁ, সকলোৱে একেলগে আগবাঢ়িবলৈ, সকলোৱে এজনে আনজনক সহযোগ কৰিবলৈ যিধৰণে আগবাঢ়ি গৈছে, ভূপেন দাই কোৱা কথা আজি যেন আখৰে আখৰে মিলি গৈছে, আমি মানুহে মানুহৰ বাবে কষ্ট কৰিছোঁ, মানুহে মানুহৰ বাবে আগবাঢ়ি আহিছোঁ। আৰু এইখিনি সময়ত এটা কথাই কওঁ যে নেতিবাচক কোনো কথা আলোচনাৰ সময় নহয়, আপুনি কোনো কথাৰ হিচাপ লোৱাৰ সময় নহয়, এতিয়া কেৱল সহযোগ কৰাৰ সময়। আৰু এই সহযোগ যিসকল আগবঢ়াইছে, প্ৰত্যেকেই প্ৰত্যেকক প্ৰত্যেকৰ প্ৰতি সদয় হৈ সকলোৱে একেলগে আগবাঢ়িব লাগিব। বিভিন্ন বাৰ্তা আমাৰ আহিবলৈ আৰম্ভ হৈছে, আৰু আপোনালোকে জানেই যে আজি দুটাকৈ বিষয়ত আমি কথা পাতিম শ্ৰোতাসকল। এটা হৈছে হৰ ঘৰ তিৰংগা, স্বাধীনতা দিৱস উদযাপন কৰিম আমি, ঘৰে ঘৰে ত্ৰিৰংগ পতাকা, ৰাষ্ট্ৰীয় পতাকা হৈছে আমাৰ স্বাভিমান, আমাৰ আৱেগ জড়িত হৈ আছে। এই ৰাষ্ট্ৰীয় পতাকাখনৰ বাবেই কতজনে নিজৰ জীৱন হাঁহিমুখে উৎসৰ্গা কৰিলে, দেশখনক স্বাধীন কৰিবলৈ, স্বাধীন ভাৰতত থিয় হৈ থাকিবলৈ, স্বাভিমানী হৈ থাকিবলৈ আমাক যিসকলে নিজৰ জীৱনটোক উৎসৰ্গা কৰিলে, যিসকলে নিজৰ সকলো ত্যাগ কৰিলে, সৰ্বোচ্চ ত্যাগ কৰিলে, সেইসকলক স্মৰণ কৰাৰ সময়। কেৱল আগষ্ট মাহটোৱেই নহয়, সেইসকলক স্মৰণ কৰা প্ৰতিদিনেই আমি স্মৰণ কৰা প্ৰয়োজন, কাৰণ তেখেতসকল অবিহনে আচলতে আমাৰ যি এই স্বাধীন চেতিয়া আমাৰ যি সময়, এই সমৃদ্ধ সময় আমি নাপালোহেঁতেন। নতুন প্ৰজন্মৰ প্ৰত্যেকেই আচলতে জনা উচিত, আকাশবাণীৰ যুৱবাণীত আমি নতুন প্ৰজন্মক সজাগ কৰিবলৈ কেইবাটিও কথিকা প্ৰচাৰৰ ব্যৱস্থা কৰিছোঁ। ৰাষ্ট্ৰীয় যুৱ দিৱস আহি আছে, তাৰ বাবেও আমি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিম, বিশেষ আলোচনা নতুন প্ৰজন্মৰ প্ৰতিনিধিসকলৰ সৈতে আমি কথা পাতিম। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহুতো অনামী, যিসকলক হয়তো আমি বিশেষভাৱে নাজানো, তেনেকুৱা যিসকল স্বদেশৰ বাবে নিজৰ জীৱন আগবঢ়াই দিয়া, স্বদেশৰ বাবে ইংৰাজৰ লাঠিৰ কোব খোৱা, ইংৰাজৰ অত্যাচাৰ সহা সেইসকল স্বাধীনতা সংগ্ৰামীকো আমি যুৱবাণী অনুষ্ঠানত জানিবলৈ প্ৰয়াস কৰিম। কাৰণ নতুন প্ৰজন্ম হৈছে ভৱিষ্যতৰ আমাৰ এই গোটেই সমাজখনক আগুৱাই নিয়াৰ তেওঁলোকেই হৈছে আমাৰ সাৰথি। এই নতুন প্ৰজন্মক, নতুন প্ৰজন্মই প্ৰতিটো কথা হৃদয়ংগম কৰিব লাগিব, আৰু তেনেদৰেই যদি আগুৱাই যায় তেতিয়াহ'লে নতুন প্ৰজন্মই আমাক সকলোকে এখন সুন্দৰ ভৱিষ্যতৰ ফালে লৈ যাব পাৰিব। কাৰণ বৰ্তমানৰ প্ৰজন্মটো হৈছে সকলো দিশৰ পৰা সজাগ, আৰু বৰ্তমান সামাজিক মাধ্যম যেতিয়াই সক্ৰিয় হৈ গৈছে, এইখিনি সময়ত পৃথিৱীৰ যিকোনো প্ৰান্তত যিকোনো ঘটনা সংঘটিত হ'লে প্ৰত্যেকে আঙুলিৰ

মূৰত এই সকলো খবৰ পায়। গতিকে সকলোৱে ভাল বেয়া বিবেচনা কৰি চাব পাৰে আৰু তাৰ মাজেৰে তেওঁলোকে সঠিক পথটো ল'ব পাৰে। আজি সকলো কথা পাতিম, আমি স্বাধীনতা সংগ্ৰামৰ কথা পাতিম, আমি ৰাষ্ট্ৰীয় পতাকা যিখন আমাৰ স্বাভিমান, দেশৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ কথা পাতিম। আমি আমি কেৱল আনৰ কথা ক'ম, আমাৰ অধিকাৰৰ কথা ক'ম নে আমাৰ দায়বদ্ধতাৰ কথা আমি পাতিম, এই সকলো কথাই আজি আমাৰ আলোচনাত ঠাই পাব। আৰু আপোনালোকে জানেই যে শুকুৰবাৰে অনুষ্ঠানটো এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হয়, কিন্তু বৰ্তমান যিহেতু বানপীড়িত লোকসকলক সহযোগ আগবঢ়াবৰ বাবে এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ তৰফৰ পৰা চিকিৎসকসকল এই চাৰিখন জিলাৰ লোকসকলক সকাহ দিয়াৰ বাবে তেখেতসকল আজি ৰাওনা হৈছে। গতিকে তেওঁলোকৰ এটা বৃহৎ দল তালৈ গৈছে, সেইকাৰণে তেওঁলোক আজি ষ্টুডিঅ'লৈ আহিব পৰা নাই, কিন্তু পৰৱৰ্তী সপ্তাহৰ পৰা পুনৰ তেওঁলোকৰ এই আকাশবাণীৰ সৈতে জনসজাগতাৰ ক্ষেত্ৰত, স্বাস্থ্য সজাগতাৰ ক্ষেত্ৰত যি এক অনন্য প্ৰয়াস, এই অনন্য প্ৰয়াসৰ অংশীদাৰ হ'বলৈ তেওঁলোক আকৌ আমাৰ সৈতে জড়িত হ'ব। তেওঁলোকে আমাক ইতিমধ্যে এই কথা জনাইছে। শ্ৰোতাসকল, আৰম্ভণিতেই স্বদেশপ্ৰেমেৰে উদ্বুদ্ধ এটি গীত সমবেত কণ্ঠত আমি শুনো, তাৰ পাছত আমি কথা পাতিম। প্ৰথমেই আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস, এই দিৱসৰ সৈতে সংগতি ৰাখি এই দিৱসৰ তাৎপৰ্য, এইবাৰৰ মূল বিষয়বস্তু, লগতে হস্ততাঁত সম্পৰ্কে আমি কি কথা আচলতে হৃদয়ংগম কৰা প্ৰয়োজন, বৰ্তমান সময়ত আমাৰ শিপিনীসকলক, আমাৰ যিসকল থলুৱাভাৱে যিসকলে এই উদ্যোগটোৰ সৈতে জড়িত হৈ আছে, হস্ততাঁতৰ সৈতে জড়িত হৈ আছে, তেখেতসকলক সকাহ দিয়াৰ বাবে আমাৰ কি কৰণীয় আছে, আমাৰ কি দায়বদ্ধতা আছে, বৰ্তমান জিআই টেগ লাভ কৰিবলৈ সক্ষম হোৱা যিসমূহ সামগ্ৰী, সেইসমূহৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত আমি বজাৰত আমি দেখিবলৈ পাওঁ বহুতো অসাধু ব্যৱসায়ী তাৰ সুবিধা লৈছে বিভিন্ন ধৰণে, সেইসমূহক কেনেকৈ আমি বাধা দিব লাগিব, আমি নিজৰ কামৰ জৰিয়তে তাক বাধা দিব পাৰোঁ, এই সকলো কথা আমি পাতিম। ধ্ৰুৱজ্যোতি কলিতা, অলকা ডেকা, দিলীপ ডেকা, জ্যোৎস্না ডেকা, দীপাঞ্জলি দাসবৰুৱা, উৎপলা শইকীয়া, সোণালী জয়ন্তী নগৰ যোৰহাটৰ পৰা, লাচিত নগৰ ৰঙীয়া তিনিআলিৰ পৰা বংকিম দাস আপোনালোক সংযুক্ত হৈছে। ইতিমধ্যে আপোনালোকৰ বাৰ্তাসমূহ আমি পঢ়িম, সকলোখিনি পঢ়িম। পাপৰি দাস তেজপুৰৰ পৰা সংযুক্ত হৈছে। শ্ৰোতাসকল, ৰাতিপুৱাৰ যিখিনি অনুষ্ঠান আকাশবাণী গুৱাহাটী মহাবাহু শাখাৰ, এই অনুষ্ঠানসমূহ একে সময়তে আপোনালোকে নগাঁও কেন্দ্ৰই পোনপটীয়াকৈ ৰিলে কৰে, তেজপুৰ কেন্দ্ৰ ৰিলে কৰে। গতিকে নগাঁও তেজপুৰৰ সমীপৱৰ্তী তাৰ সেই কেন্দ্ৰটোৰ যিখিনি অঞ্চললৈকে বিস্তৃত প্ৰসাৰিত সেই গোটেইখিনি ঠাইৰ শ্ৰোতাসকলে শুনিব পাৰে। ধুবুৰীৰ কেন্দ্ৰ আমাৰ অনুষ্ঠানী প্ৰচাৰ কৰে। আৰু আপোনালোকৰ পৰ্যায়ক্ৰমে শ্ৰোতাসকল, এতিয়াৰে পৰা আপোনালোকক আমি অৱগত কৰিবলৈ প্ৰয়াস কৰিম যে কোনখিনি অনুষ্ঠান কোন কোন কেন্দ্ৰই ৰিলে কৰি আছে, বা সেইখিনি অঞ্চলৰ লোকে এফ এম যদি হয় এফ এমত কোনটো এফ এমত আপোনালোকে শুনিব পাৰে, বা মিডিয়াম ৱেভত ক'ত শুনিব পাৰে, আমি পৰ্যায়ক্ৰমে এতিয়াৰে পৰা আপোনালোকক এই ক্ষেত্ৰত আমি জনাবলৈ প্ৰয়াস কৰিম, যাতে কাৰো অসুবিধা নহয়। কোনোবা ধুবুৰীত আছে, তেওঁলোকে এফ এম কোনটো টিউন কৰাৰ লগে লগে তেওঁলোকে আমাৰ অনুষ্ঠান শুনি থাকিব পাৰিব। নগাঁও কেন্দ্ৰই কোনটো এফ এমত আপোনালোকে শুনিবলৈ পাৰিব, তেজপুৰৰ সমীপৱৰ্তীসকলে কোনটো এফ এমত শুনিবলৈ পাব, পাপৰি বাইদেউ আপুনি নিশ্চয় উল্লেখ কৰিব পাৰিব আপোনালোকে ক'ত শুনি আছে, সেই কথাটো উল্লেখ কৰিলে মই ইয়াত কৈ দিব পাৰিম। চিপাঝাৰৰ পৰা তমিজা খাতুন আমাৰ সৈতে সংযুক্ত হৈছে। আমি স্বদেশপ্ৰেমেৰে উদ্বুদ্ধ এটি গীত শুনি লওঁ, তাৰ পাছতে আমি প্ৰথমেই ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ প্ৰসংগত আমি কথা পাতিম।

সমবেত কণ্ঠৰ গীতটি শুনিলে শ্ৰোতাসকল, আপোনালোকক কৈছিলোঁ আমি যে আমি সংযুক্ত হ'ম অতিথিৰ সৈতে। আজি কথা পাতিম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ বিষয়ে। ইতিমধ্যে আপোনালোকৰ ফালৰ পৰা কিছু বাৰ্তা আহিছে, বাৰ্তাসমূহ আমি ল'ম, কিন্তু আমাৰ অতিথিৰ সৈতে আমি সংযুক্ত হ'ব বিচাৰিছোঁ। শ্ৰোতাসকল, আমাৰ সৈতে সংযুক্ত হৈছে গিৰেণ চৰকাৰ। তেখেত অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ। আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ। হেল্ল', আমাৰ নিয়ন্ত্ৰণ কক্ষৰ যিসকল আছে তেখেতসকলক অনুৰোধ জনাইছোঁ, আমি ফোন লাইনটো সংযুক্ত কৰিব পৰা নাই, তেখেতসকলক এবাৰ এইটো চাই দিবলৈ অনুৰোধ জনাইছোঁ। আমি অতিথিৰ সৈতে সংযুক্ত হ'ব পৰা নাই, কিন্তু আমি প্ৰয়াস কৰিম আকৌ আমি অতিথিৰ সৈতে সংযুক্ত হ'বলৈ, কিয়নো ফোন লাইনত কিছু বিজুতি হোৱাৰ বাবে আমি পোনে পোনে সংযুক্ত হ'ব পৰা নাই, আমাৰ কনচললৈ অহা নাই তেখেতৰ যি কণ্ঠস্বৰ। ইতিমধ্যে আমি সংযুক্ত হৈছিলোঁ, গতিকে আমি আকৌ এবাৰ প্ৰয়াস কৰিম। আমি কিছু বাৰ্তা পঢ়িবলৈ প্ৰয়াস কৰিছোঁ। মনমোহন নেওগ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন সকলো শিপিনীৰ প্ৰাণৰ দিনৰূপে পালন হওক। তাঁতৰ শালত সপোন ৰচাই নহয়, সুন্দৰতাৰ বাট বোলে শিপিনীৰ অন্তৰে অন্তৰে। বৰ ধুনীয়া।

0: বিষয়ে লিখিছে মনমোহন নেওগ আৰু আন শ্ৰোতাসকলৰ ফালৰ পৰাও বাৰ্তা আহিলে ভাল লাগিব। দিলীপ ডেকা আজি গুৰুত্বপূৰ্ণ অনুষ্ঠানটি অতিথিসকললৈ স্বাগতম। ভেৰুৱা দৰঙৰ পৰা দিলীপ ডেকা, কল্পনা আমিন শৰ্মা নমস্কাৰ, বানৰ বিভীষিকা দেখা পাই মন ভাৰাক্ৰান্ত। কালি আমাৰ মঙলদৈৰ পশ্চিম অঞ্চলৰ সকলো লোকসকলো বানপানীৰ গৰাহত পৰে। বানপানী বিভীষিকাৰে সময়ছোৱাত আমাৰ যুৱক যুৱতী তথা বাহিৰৰ ৰাজ্যৰ লোকসকলে যিধৰণে দেহে কেহে সহায় কৰিছে তেখেতসকললৈ হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো। তেখেতসকললৈ হৃদয়ৰ পৰা আশীৰ্বাদ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমাৰ ৰেডিঅ' শ্ৰোতা মধুচন্দা শইকীয়া বাইদেউ এই বিভীষিকাৰ কবলত পৰিছে বানপানীৰ। আমাৰ বাৰ্তা পাই ৰেডিঅ'ৰ ফালৰ পৰা সুদীপ্ত শৰ্মা ভৰালী আৰু বনশ্ৰী হাজৰিকাই বাইদেউক যথাসম্ভৱ সহায় কৰিছে। তেখেতসকলৰ মানৱীয় দায়বদ্ধতাৰ বাবে তেখেতসকলক আমি শ্ৰোতা সমাজে হৃদয়ৰ পৰা শলাগ লৈছো। কুশলে থাকক, এই বিভীষিকাৰ অন্ত পৰক তাৰেই প্ৰাৰ্থনা জনাইছো। ধন্যবাদ জনাইছো কল্পনা আমিন শৰ্মা বাইদেউ, সুদীপ্ত আৰু বনশ্ৰী তেখেতসকলে সহযোগ কৰিছে, আকাশবাণী পৰিয়ালো তেখেতসকলৰ সৈতে আছে। যিকোনো মুহূৰ্ততে আমাৰ শ্ৰোতাসকল আমাৰ ৰাইজৰ অসুবিধা দূৰ কৰাৰ ক্ষেত্ৰত আমি আমাৰ ফালৰ পৰা আমি সকলোৱে পাৰ্যমানে চেষ্টা কৰিম। যিহেতু ফোন লাইনৰ অসুবিধা হৈছে, মই মোবাইলৰ পৰা তেখেতক সংযুক্ত হ'বলৈ তেখেতৰ সৈতে চেষ্টা কৰিছোঁ, কাৰণ আমি বিষয়টোৰ মাজলৈ যাব বিচাৰিছোঁ। আমি চেষ্টা কৰিম যে আমাৰ অতিথিৰ সৈতে আমি পোনে পোনে মোবাইলত সংযুক্ত হ'ব পাৰোঁ। আপোনালোকৰ বাৰ্তাসমূহো এই মুহূৰ্তত শ্ৰোতাসকল মই পঢ়িবলৈ প্ৰয়াস কৰিছোঁ। কৰুণাকান্ত শৰ্মা বানপানীত মৃত্যু হোৱা সকলোৰে বিদেহ আত্মাৰ শান্তি কামনা কৰিছে। বানপীড়িত সকললৈ সহৃদয়তাৰে কামনা কৰিলোঁ। আগন্তুক 15 আগষ্টৰ শুভেচ্ছা জ্ঞাপন কৰি কৰুণাকান্ত শৰ্মা দুনি দৰঙৰ পৰা। ক্ষীৰোমণি বৰুৱা ডেকা অনুষ্ঠানটি শুনি আছো, অতিথিকেইগৰাকীক নমস্কাৰ জনাইছো। অনুষ্ঠান শুনিবলৈ পাই সন্তোষ পাইছে ধীৰেণ ৰয়, তমিজা খাতুন চিপাজাৰৰ পৰা ৰেডিঅ'ত অনুষ্ঠান শুনি আছে। ইতিমধ্যে শ্ৰোতাসকল আমি গিৰেণ চৰকাৰৰ সৈতে সংযুক্ত হৈছো, তেখেত অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ। আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছো। আপোনাৰ পৰা আমি আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস সম্পৰ্কে কথা পাতিবলৈ প্ৰয়াস কৰিম। প্ৰথমে জানিব বিচাৰিছো, আজি 7 আগষ্ট আৰু আজি দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস, এই হস্ততাঁত দিৱস পালনৰ যি তাৎপৰ্য সেই সম্পৰ্কে আমি আৰম্ভণিতে আপোনাৰ পৰা শুনি ল'ব বিচাৰিছো।
1: হয়, আজি 7 আগষ্ট দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস, কিন্তু এই বিষয়ে দুআষাৰ কোৱাৰ আগতে মই যিহেতু অসমৰ সমগ্ৰ উজনি অসমত বা প্ৰলয়নকাৰী বানে সমগ্ৰ জিলাক এখন ধুই লৈ গৈছে, গতিকে প্ৰথমতে মই তেখেতসকলৰ যি এই 4খন জিলাৰ যি শিপিনীসকলে হাজাৰ হাজাৰ শিপিনীসকল ক্ষতিগ্ৰস্ত হৈছে, তেখেতসকলৰ তাঁতশালত লাগি থকা কাপোৰসমূহ ইতিমধ্যে ধ্বংসপ্ৰাপ্ত হৈছে, তেখেতসকলৰ দুখত মই প্ৰথমতে দুখৰ সমভাগী হৈছো আৰু তেখেতসকলৰ স্বাভাৱিক অৱস্থা ঘূৰি আহিবৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো। দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে প্ৰথমতে মই অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ লক্ষ লক্ষ শিপিনীক মই শুভেচ্ছা জ্ঞাপন কৰিছো। এতিয়া আহো ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ তাৎপৰ্য সম্পৰ্কে দুআষাৰ কবৰ কাৰণে যত্ন কৰিছো। মই ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ যিসমূহ কাৰ্যসূচী আছিল সেই কাৰ্যসূচীসমূহৰ ভিতৰত স্বদেশী আন্দোলনো এক বিশেষ কাৰ্যসূচী আছিল। সেই স্বদেশী আন্দোলনৰ যোগেদি স্বদেশী সামগ্ৰী গ্ৰহণ আৰু বিদেশী সামগ্ৰী বৰ্জন এই বাক্যশাৰী সৰগত কৰি স্বদেশী আন্দোলন আৰম্ভ হৈছিল আৰু সেই আন্দোলন 1905 চনত কলিকতাৰ টাউন হলত যি সভা আহ্বান কৰা হৈছিল সেই সভাত সেই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰি 1905 চনৰ 7 আগষ্টৰ পৰা বিদেশী স্বদেশী আন্দোলন আৰম্ভ হৈছিল। সেই আন্দোলনৰ মূল যি সামগ্ৰী আছিল বৰ্জন কৰা সেই আছিল বিদেশী বস্ত্ৰ। বিদেশী বস্ত্ৰসমূহ বৰ্জন কৰি ভাৰতবৰ্ষতে উৎপাদন হোৱা বস্ত্ৰ পৰিধান কৰিবৰ কাৰণে সমগ্ৰ দেশে একলব্ধ হৈ

0: আগবাঢ়ি গৈছিল আৰু সেই বস্ত্ৰসমূহ অসমৰ বা ভাৰতবৰ্ষৰ যি শিপিনীসকল আছিল শিপিনীসকলে ঘৰতে সূতা কাটি ঘৰতে কাপোৰ বৈ পৰিধান কৰিবৰ কাৰণে আৰম্ভ কৰিছিল আৰু সেই উদ্দেশ্যেই 2015 চনত ভাৰত চৰকাৰে শিপি ভাৰতবৰ্ষৰ প্ৰায় 17 লক্ষাধিক শিপিনীক সন্মান জনোৱাৰ অৰ্থে বা তেখেতসকলক উদগনি জনোৱাৰ নিমিত্তে 2015 চনৰ পৰা ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস 7 আগষ্ট তাৰিখে ঘোষণা কৰি প্ৰথম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস চেন্নাইত অনুষ্ঠিত কৰা কাৰ্যসূচীত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হিচাপে ঘোষণা কৰিছিল আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰে কেন্দ্ৰীয় চৰকাৰৰ লগতে বিভিন্ন ৰাজ্য চৰকাৰসমূহে 7 আগষ্টৰ তাৰিখে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস হিচাপে পালন কৰি আহিছে এই দিৱসৰ মূল উদ্দেশ্য হৈছে এই খণ্ডটিত জড়িত থকা লক্ষ লক্ষ শিপিনীক উদগনি জনোৱা তেওঁলোকক সন্মান জনোৱা আৰু তেওঁলোকক তেওঁলোকৰ উৎকৃষ্ট কামৰ বাবে পুৰস্কৃত কৰা এই বছৰো ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ 22 গৰাকী উৎকৃষ্ট শিপিনীক ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি ভৱনত পুৰস্কাৰ বিতৰণ কৰিব ইয়াৰ ভিতৰত 3 গৰাকী শিপিনীক কবিৰ সন্ত পুৰস্কাৰ আৰু 19 গৰাকী শিপিনীক ৰাষ্ট্ৰীয় হস্ততাঁত পুৰস্কাৰ বিতৰণ কৰিব গতিকে চমুকৈ মই এই দিৱসৰ তাৎপৰ্যখিনি মই ইমানতে কৈছো
1: আৰু এইখিনিতে আমি শ্ৰোতাসকলক জনাব বিচাৰো যে আজি দিনৰ 11 বজাৰ পৰা সেই অনুষ্ঠানি পোনপটীয়াকৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰও ৰিলে কৰি শুনাব আপোনালোকে অনুষ্ঠানি শুনিব পাৰিব শ্ৰী চৰকাৰ আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছো আমি যদি অসমৰ পৰিপ্ৰেক্ষিতত আমি কবলৈ যাওঁ তেতিয়াহ'লে হস্তশিল্পৰ গুৰুত্ব এই সম্পৰ্কে আপুনি কি অনুধাৱন কৰে
0: আমি যদি অসমৰ ক্ষেত্ৰত চাওঁ তেতিয়া দেখো যে অসমৰ হস্ততাঁত শিল্প আটাইতকৈ চহকী শিল্প অন্য ৰাজ্যৰ তুলনাত ভাৰতবৰ্ষৰ প্ৰায় 27 লক্ষ হস্ততাঁত বা শিপিনীৰ তুলনাত মাত্ৰ অসমতে প্ৰায় 12 লক্ষাধিক শিপিনী আৰু তাঁতশাল অসমত আছে সেই ফালৰ পৰা আমি সংখ্যাগত ফালৰ পৰা যদি চাওঁ তেতিয়াহ'লে প্ৰায় 45% অধিক শিপিনী আৰু তাঁতশাল অসমত আছে অসমৰ তাঁতশালৰ যদি আমি বিষয়ে ক'বলৈ যাওঁ তেতিয়াহ'লে বুৰঞ্জীয়ে ঢুকি নোপোৱাৰ দিনৰ আগৰ পৰাই অসমৰ তাঁতশাল আৰু হস্ততাঁতত বস্ত্ৰ উৎপাদনৰ আৰম্ভণি হৈছে আমি যদি সঠিক তাৰিখ আমি হয়তো অনুমান কৰিব নোৱাৰো কিন্তু আমি যদি দেখো যে বৃন্দাবনী বস্ত্ৰৰ কথা যদি আমি উল্লেখ কৰোঁ তেতিয়া আমি সেই কিমান চনৰ পৰা আমাৰ উন্নত মানৰ তাঁত হস্ততাঁত উৎপাদন চলি আছে সেইটো আমি অনুমান কৰিব পাৰোঁ আপুনি যদি চাই অসমৰ হস্ততাঁত অসমৰ জাতিৰ এটা পৰিচয় অসমীয়া জাতিৰ পৰিচয় অসমৰ সমাজ ব্যৱস্থাৰ পৰিচয় অসমৰ প্ৰত্যেক ঘৰ মানুহৰে সেই গাঁৱৰে হওক বা সৰু সুৰা চহৰৰে হওক প্ৰত্যেক ঘৰ মানুহৰে তাঁতশাল এটা অপৰিহাৰ্য অংগ অসমৰ যদি আমি সমাজ ব্যৱস্থাৰ গাঁৱৰ ঘৰসমূহ যদি আমি লক্ষ্য কৰোঁ তেতিয়া আমি দেখো যে আমাৰ প্ৰত্যেকটো পৰিয়ালেই অসমীয়া পৰিয়ালে এটা এটা আত্মনিৰ্ভৰশীল পৰিয়াল আমি যদি বহলাই যদি অলপ যত্ন কৰোঁ কবলৈ তেতিয়া আমি দেখিব আমাৰ ভঁৰালত ধান পুখুৰীত মাছ বাৰীত তামোল পাণ শাক পাচলি আৰু আমাৰ ঘৰত একোখনকৈ বা ততোধিক এখন এখনকৈ তাঁতশাল তাঁতশালত আমাৰ পৰম্পৰাগত যি আমাৰ বস্ত্ৰৰ প্ৰয়োজন সেই গোটেই বস্ত্ৰ আমি ঘৰতে উৎপাদন কৰি আমি এটা সময়ত পৰিধান কৰিছিলো এতিয়া অৱশ্যে সময় যোৱাৰ লগে লগে কিছু ইয়াৰ পৰিৱৰ্তন নোহোৱা নহয় হৈছে আমি কিছু এতিয়া যন্ত্ৰচালিত উৎপাদিত বস্ত্ৰসমূহ আমি পিন্ধিবলৈ আৰম্ভ কৰিছো সময় যোৱাৰ লগে লগে এইটো হোৱাটো স্বাভাৱিক কিন্তু আমি অসমীয়া সমাজখন হস্ততাঁত খণ্ডক বাদ দি আমি চিন্তা কৰিব নোৱাৰো গতিকে আমাৰ কাৰণে হস্ততাঁত খণ্ডটো গুৰুত্বপূৰ্ণ ইমানেই
1: আৰু ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত যদি আমি চাবলৈ যাওঁ অসমৰ হস্ততাঁত শিল্পটো পৃথক নহয় জানো
0: হয় হয় নিশ্চয়
1: হয় এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব
0: আপুনি যদি অসমৰ সমাজ ব্যৱস্থাৰ লগত হস্ততাঁত শিল্পৰ যদি আপুনি তুলনা কৰে দেখিব আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমত আমি এই হস্ততাঁতৰ বস্ত্ৰ আমি উৎপাদন কৰোঁ আৰু হস্ততাঁতত বস্ত্ৰ উৎপাদন কৰি বা আমি এই শিল্পটো নিজৰ বুলি কৈ আমি গৌৰৱ অনুভৱ কৰোঁ ই আমাৰ আমাৰ চিনাকি অসমত উৎপাদিত হস্ততাঁত উৎপাদিত যিসমূহ সামগ্ৰী আছে গামোচা কওক মেখেলা চাদৰ কওক বা অন্যান্য জনজাতীয় পৰম্পৰাগত যিবিলাক আমাৰ বস্ত্ৰ সামগ্ৰী আছে সেইবিলাক আমি গৌৰৱেৰে উৎপাদন কৰোঁ আৰু গৌৰৱেৰে আমি পৰিধান কৰোঁ কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰৰ যিসমূহ ৰাজ্য আছে

0: সময়ত কিন্তু ব্যৱস্থাটো তেনেকুৱা নহয়। সেই সময় ৰাজ্যত এই শিল্পটো এক শ্ৰেণীৰ এক মানুহেহে সেইবিলাক তেওঁলোকে এই শিল্পত জড়িত। তেওঁলোকে আৰু এটা পাৰ্থক্য হৈছে যে অসমৰ বা উত্তৰ পূৰ্বাঞ্চলত আমাৰ মহিলাসকলে এই ক্ষেত্ৰত বেছিভাৱে বেছিভাগ জড়িত। প্ৰায় 98% মহিলাই এই খণ্ডৰ লগত জড়িত, পুৰুষৰ সংখ্যা কম। কিন্তু বাহিৰৰ ৰাজ্যসমূহত আপুনি দেখে তেতিয়াহ'লে দেখিব তাত পুৰুষৰ সংখ্যা বেছি, মহিলাসকল এই খণ্ডটিৰ লগত ইমান জড়িত নহয়। প্ৰায় 70% পুৰুষসকলহে এই খণ্ডটোৰ লগত জড়িত আৰু তেওঁলোকে বাই কাষ্ট তেওঁলোকে এই কামটো কৰে। এইটো এই কামটোৱে তেওঁলোকৰ জীৱিকা আৰু তেওঁলোকৰ উপাৰ্জন। কিন্তু অসমৰ ক্ষেত্ৰত নহয়, অসমত আমাৰ ই আমাৰ জীৱিকা উপাৰ্জনৰ লগতেও লগে লগে ই আমাৰ এটা পৰম্পৰা, আমাৰ এটা কি বুলি কওঁ, আমাৰ এটা আমাৰ যি অসমীয়া জাতিৰ যিটো সত্তা, সেই সত্তাটোৰ লগত ই নিবিড়ভাৱে জড়িত হৈ আছে।
1: হয়, আৰু আন আন ৰাজ্যৰ তুলনা যদি আমি চাবলৈ যাওঁ, অসমৰ হস্ততাঁত বস্ত্ৰশিল্পই ব্যৱসায়িকভাৱে আগুৱাই যাবলৈ নিশ্চয় সক্ষম হৈছে, কিন্তু কেনেকুৱা পৰ্যায়লৈ আগুৱাই গৈছে এই ক্ষেত্ৰত আপোনাৰ পৰা কিছু কথা শুনিব বিচাৰিছো।
0: হয়, ব্যৱসায়িক আচলতে এটা সময়ততো অসমৰ হস্ততাঁত খণ্ডটো ব্যৱসায়িক হিচাপে পৰিচালিত হোৱা নাছিলে। আমাৰ ঘৰুৱা যি প্ৰয়োজন আছিলে, ঘৰুৱা প্ৰয়োজনেই পূৰণ কৰিবৰ কাৰণে অসমৰ হস্ততাঁতসমূহ ব্যৱহৃত হৈছিলে। কিন্তু ইয়াৰ ব্যতিক্ৰম আছিলে, শুৱালকুছিখন ইয়াৰ ব্যতিক্ৰম। আপুনি যদি দেখে শুৱালকুছিৰ ব্যৱসায় হস্ততাঁত শিল্পৰ ব্যৱসায় বহু পুৰণি, কিন্তু অন্য অসমৰ অন্য ঠাইত তেনেকুৱা এটা শিল্প গঢ়ি উঠা নাছিলে অন্য ৰাজ্যৰ তুলনাত। কিন্তু যোৱা যদি আপুনি 15-20 বছৰ যদি আমাৰ যিটো এতিয়া ট্ৰেণ্ড চলি আছে তাত যদি আপুনি মন কৰে, দেখিব যে অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকল এই ক্ষেত্ৰত আগবাঢ়ি আহিছে। তেওঁলোকে নতুন নতুন উদ্যোগ গঠন কৰিছে আৰু এই ক্ষেত্ৰত অসম চৰকাৰৰ কিছুমান পলিচি তেওঁলোকক ছাপোৰ্ট কৰি আছে। আপুনি যদি দেখে যে অসম চৰকাৰৰ বিভিন্ন বিভাগে বা ভাৰত চৰকাৰৰ বিভিন্ন বিভাগে এই উদ্যোগীসকলক তেওঁলোকক এই ব্যৱসায়ৰ লগত জড়িত হ'বৰ কাৰণে উদগনি জনাই আছে। ইয়াৰ আপুনি যদি আপুনি মই এটা আপোনাক উদাহৰণ দিব বিচাৰিছো। আপুনি যদি 10 বছৰৰ গুৱাহাটীৰ পৰিৱেশটো যদি আপুনি লক্ষ্য কৰে, 10 বছৰৰ আগতে অসমৰ বা গুৱাহাটীখনৰ কিমানখন হস্ততাঁতৰ বস্ত্ৰ বিপণী আপুনি দেখিছিলে। কিন্তু আজি যদি আপুনি গুৱাহাটীখনৰ লক্ষ্য কৰে, দেখিব প্ৰায় 150%তকৈ বেছি একমাত্ৰ হস্ততাঁতৰ আপুনি বিপণীসমূহ আপুনি দেখিবলৈ পাব। আৰু সেই বিপণীসমূহ অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে পৰিচালিত কৰি আছে আৰু তেওঁলোকৰ লগত হাজাৰ হাজাৰ গাঁৱৰ সেই শিপিনীসকল জড়িত হৈ আছে আৰু তেওঁলোকৰ যোগেদি, এই উদ্যোগীসকলৰ যোগেদি সেই আমাৰ গাঁৱত থকা শিপিনীসকলে তেওঁলোকৰ উপাৰ্জন মুকলি কৰিবলৈ সক্ষম হৈছে। আৰু এই ক্ষেত্ৰত চৰকাৰে চৰকাৰী পৃষ্ঠপোষকতা আৰু দেশীয় বজাৰত বা আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ বস্ত্ৰশিল্পৰ বা হস্ততাঁত বস্ত্ৰশিল্পৰ চাহিদাও ইয়াৰ এক মূল কাৰণ। লগতে অসমত যি আমাৰ কেঁচামালৰ যি উৎপাদন হয়, এৰী আৰু মুগা, সেই এৰী আৰু মুগাৰো আপোনাৰ বিশ্ব বজাৰৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন বজাৰত ইয়াৰ চাহিদা অধিক। মুগাটো অসমৰ বাহিৰে আৰু ভাৰতবৰ্ষ বা পৃথিৱীত ক'তো উৎপাদন নহয়। 98% মুগা অসমত উৎপাদন হয়। ঠিক তেনেকৈ ভাৰতবৰ্ষত যিমান এৰী সূতা উৎপাদন হয় তাৰে 65% এৰী অসমত উৎপাদন হয়। গতিকে এৰী আৰু মুগাৰ ক্ষেত্ৰত অসম ক'বলৈ গ'লে মনোপলি। গতিকে এই ক্ষেত্ৰত এই যিহেতু হস্ততাঁত বস্ত্ৰশিল্পৰ লগত জড়িত এই দুটা কেঁচামালৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, গতিকে ইয়াৰ দ্বাৰা উৎপাদিত হোৱা সামগ্ৰীসমূহৰ ভাৰতবৰ্ষৰ লগতে বিশ্ব বজাৰতো ইয়াৰ চাহিদা অনেক। গতিকে এই লাভালাভৰ প্ৰতি লক্ষ্য ৰাখি আমি যদি শেহতীয়াকৈ মন কৰোঁ, তেতিয়াহ'লে অসমৰ শিক্ষিত যুৱক যুৱতীসকল উদ্যোগ হিচাপে লৈ এই ক্ষেত্ৰত আগবাঢ়িব আৰম্ভ কৰিছে। এতিয়া নতুন নতুন জিলাসমূহত দেখিব আপুনি ব্যৱসায়িকভাৱে এই উদ্যোগীসকলে কাম কৰিবলৈ আৰম্ভ কৰিছে। শিৱসাগৰ, বিভিন্ন জিলা, যোৰহাট, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, এই জিলাসমূহৰ উদ্যোগীসকলেও দেখিব এতিয়া শুৱালকুছিৰ লগত ফেৰ মাৰিব পৰা হৈছে। মই আপোনাক এটা উদাহৰণ দিছো, লখিমপুৰৰ চৌখম বুলি এটুকুৰা ঠাই আছে, সেই ঠাইখনত এতিয়া শুৱালকুছিৰ লগত সমপৰিমাণৰ উৎপাদন কৰি তেওঁলোকে বিশ্ব বজাৰত তেওঁলোকৰ উৎপাদিত কাপোৰ পঠিয়াই তেওঁলোকে ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছে। গতিকে অসমৰ পৰিস্থিতিটো দিনক দিনে পৰিৱৰ্তনশীল হৈ আহিছে আৰু ইয়াৰ কাৰণে দেখিব যে আমি অন্য ৰাজ্যে যি ধৰণে ব্যৱসায় কৰি আছিলে এই খণ্ডটোত, আমি অসমেও শেহতীয়াকৈ হ'লেও কিছু আগবাঢ়ি যাবলৈ সক্ষম হৈছো।
1: হয়, আপুনি কৈছে চৰকাৰী পৃষ্ঠপোষকতা আছে।

0: লাহে লাহে নতুন প্ৰজন্মও ইয়াত এনেকুৱা এই উদ্যোগৰ সৈতে জড়িত হবলৈ প্ৰয়াস কৰিছে। নিশ্চয় এই হাৰ আৰু বৃদ্ধি হলে ভাল হ'ব, নতুন প্ৰজন্মই এই উদ্যোগটোৰ সৈতে আৰু যদি বেছিকৈ জড়িত হয় নিশ্চয় ভাল হ'ব। আৰু এটা কথা এইখিনিতে জানিব বিচাৰিছোঁ যে হস্ততাঁতৰ খণ্ডটোৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ, আমাৰ গামোচাকে আদি কৰি বিভিন্ন সামগ্ৰীয়ে জি আই টেগ লাভ কৰিছে, কিন্তু তেনেকুৱা অৱস্থাটো আমি দেখিবলৈ পাইছোঁ যে এচাম অসাধু ব্যৱসায়ীৰ ফলত এই যি আমাৰ উদ্যোগীসকল তেওঁলোক আচলতে তেওঁলোক কিছুমান ক্ষতিৰ সন্মুখীন হয়। গতিকে এই ক্ষেত্ৰত আমি কিমান সজাগ হোৱাৰ প্ৰয়োজন, আমাৰ দায়বদ্ধতা সম্পৰ্কে আপুনি কি ক'ব বিচাৰিব?
1: আপুনি ঠিক প্ৰশ্নই কৰিছে। আপুনি যদি চাই দেখিব যে 2023 চনত অসমৰ গামোচাই জি আই টেগ লাভ কৰিছে, তাৰ আগতে 2007 চনত মুগাই জি আই টেগ লাভ কৰিছিল, কিছুদিন আগতে মিচিংসকলৰ হস্ততাঁত বস্ত্ৰসমূহে জি আই টেগ লাভ কৰিছে, বড়োসকলৰ হস্ততাঁত শিল্প হস্ততাঁত বস্ত্ৰসমূহে জি আই টেগ লাভ কৰিছে, আৰু অতি শেহতীয়াকৈ দেৰীসকলৰ যি হস্ততাঁত শিল্প বস্ত্ৰসমূহ আছে তেওঁলোকেও জি আই টেগ লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া কথাটো হৈছে জি আই টেগে আমাক লাভালাভ কেনেকৈ কৰে। জি আই টেগে আমাক আইনগতভাৱে আমাক অধিকাৰ দিয়ে যে যি ভৌগোলিক পৰিসীমাৰ ভিতৰত সেই জি আই টেগ লাভ কৰে, সেই পৰিসীমাৰ ভিতৰৰ পৰিসীমাৰ বাহিৰে কোনো উৎপাদনকাৰীয়ে সেই সামগ্ৰীসমূহ উৎপাদন কৰি তেওঁলোকে বিপণন কৰিব নোৱাৰে। গতিকে আমাক এইটো বিধিগতভাৱে যি ঠাইৰ কাৰণে সেই জি আই টেগটো ৰেজিষ্ট্ৰেশ্যন কৰা হয় সেই সকলো শিপিনীয়ে তাৰ অধিকাৰ লাভ কৰে। কিন্তু কথা হ'ল যি কৰ্তৃপক্ষই সেই অধিকাৰটো লাভ কৰে তেওঁলোকে তেওঁলোকৰ সেই ভৌগোলিক সীমাৰেখাৰ ভিতৰত থকা উৎপাদনকাৰীসকলক তেওঁলোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, তেওঁলোকক অথৰাইজ কৰিব লাগিব। যিটো কাম যিবিলাক অথৰিটিয়ে সেই জি আই টেগসমূহ লাভ কৰিছে তেওঁলোকে সেইবিলাক কৰিব লাগে। গামোচাৰ ক্ষেত্ৰত এতিয়া সঞ্চালকালয় হস্ততাঁত বস্ত্ৰ শিল্প তেওঁলোকৰ হৈছে কৰ্তৃপক্ষ। মুগাৰ ক্ষেত্ৰত চাই পৰিৱেশ এষ্টেক বুলি যিটো অৰ্গেনাইজেশ্যন আছে তেওঁলোক তেওঁলোকৰ যিসকল অৰ্গেনাইজেশ্যন আছে তেওঁলোকে সেই ভৌগোলিক সীমাৰেখাৰ ভিতৰত থকা উৎপাদনকাৰীসকলক তেওঁলোকে অথৰাইজেশ্যন ইছ্যু কৰিব লাগে। অথৰাইজেশ্যন ইছ্যু কৰিলে তেওঁলোকে উৎপাদন কৰা যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহত তেওঁলোকে কৰ্তৃপক্ষই প্ৰদান কৰা যিসমূহ টেগ আছে জি আই ৰেজিষ্ট্ৰেশ্যন টেগ যিবিলাক আছে টেগবিলাক যদি ব্যৱহাৰ কৰি সামগ্ৰীসমূহ বজাৰত উলিয়াই দিয়ে তাৰ অথেণ্টিচিটি চাৰ্টিফাইড অথেণ্টিচিটি হৈ যায়, যাৰ কাৰণে তেওঁলোকে বজাৰত সেই ভৌগোলিক পৰিসীমাৰ ভিতৰত জি আই টেগ লাভ কৰা স্পেচিফিকেশ্যনৰ সামগ্ৰীসমূহ গ্ৰাহকে পাব পাৰে বুলি এটা আইনগতভাৱে স্বীকৃতি দিছে। কিন্তু আমি দেখিছোঁ আপুনি ঠিকমতেই কৈছে আপুনি আমি দেখিছোঁ যে এইবিলাক হোৱা স্বত্বেও বাহিৰৰ পৰা যন্ত্ৰচালিত তাঁতশালত উৎপাদন হোৱা কিছু নিম্নমানৰ গামোচা অসমলৈ আহি আছে, অসমত বিক্ৰী হৈ আছে। হয় বিক্ৰী হৈ আছে আমি অস্বীকাৰ কৰিব নোৱাৰোঁ, কিন্তু ইয়াৰ বিৰুদ্ধে অসম চৰকাৰে বিভিন্ন সময়ত ব্যৱস্থা গ্ৰহণ কৰি আছে। যিসকল অসাধু ব্যৱসায়ী আছে তেওঁলোকক তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন অভিযান চলাই তেওঁলোকৰ সামগ্ৰীসমূহ জব্দ কৰাৰ এটা পদ্ধতি চৰকাৰে মাজে সময়ে চলাই ৰাখে। কিন্তু তৎসত্ত্বেও যিহেতু বাহিৰৰ পৰা অহা সেই নিম্নমানৰ গামোচাসমূহ বা উৎপাদিত সামগ্ৰীসমূহ মেখেলা চাদৰ আদি কৰি বিভিন্ন সামগ্ৰীসমূহ খুব কম দামত বজাৰত উপলব্ধ হয়, গতিকে ক্ৰেতাসকল খুব সোনকালে আকৰ্ষিত হয়। তেওঁলোকে পইচাৰ কথাটো চিন্তা কৰে আৰু সেইমতে তেওঁলোকে সেইসমূহ সামগ্ৰী কিনিবলৈ দ্বিধাবোধ নকৰে। কিন্তু যদি গুণগত মানদণ্ড যদি চাওঁ তেতিয়াহ'লে দেখিব সেইসমূহ সামগ্ৰী গুণগত মানদণ্ড একেবাৰেই নিম্ন, সেইবিলাক আচলতে ব্যৱহাৰ উপযোগী নহয়। গতিকে মই অসমৰ যিসমূহ ক্ৰেতা আছে তেখেতক মই অনুৰোধ কৰিম যে আপোনালোকে যদি মানদণ্ড উচ্চ মানদণ্ড সম্পন্ন যদি বস্ত্ৰ আপোনালোকে ক্ৰয় কৰে তেতিয়াহ'লে আপোনালোকে অসমত যিসমূহ হস্ততাঁত উৎপাদন কৰা যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীসমূহ আপোনালোকে ক্ৰয় কৰক। হয় মই স্বীকাৰ কৰোঁ যে তাৰ দামটো মূল্য কিছু পৰিমাণে বেছি আৰু হোৱাটোও স্বাভাৱিক, যিহেতু হাতেৰে বনোৱা এটা বস্ত্ৰ আৰু মেচিনত বনোৱা এটা বস্ত্ৰৰ মাজত তাৰ কষ্টৰ এটা ডিফাৰেঞ্চ আহে। গতিকে সেইটো আমি যদি ভাল মানৰ যদি উন্নত মানৰ যদি কাপোৰ এখন আমি কিনিব বিচাৰোঁ আমি দুপইচা বেছি দিয়াটো স্বাভাৱিক। গতিকে মই অসমৰ ক্ৰেতাসকলক মই অনুৰোধ কৰিম যে অসমৰ এই খণ্ডটোৰ স্বাৰ্থত আমি বাহিৰৰ পৰা অহা নিম্নমানৰ মানদণ্ডৰ কাপোৰ কম দামত হ'লেও আমি কিছু ইয়াক আমি বাধা দিয়াটো উচিত আৰু আমাৰ অসমত উৎপাদন হোৱা সামগ্ৰীসমূহ অথেণ্টিচিটি চাই আমি ক্ৰয় কৰিবলৈ যত্ন কৰিব লাগে। তেতিয়াহ'লে হয়তো আমি কিছু এই চেক্টৰটোক

0: নিশ্চয়
1: আপুনি এইখিনি
0: মই আশা কৰিম যে অসম চৰকাৰে তেওঁলোকৰ বিভিন্ন আঁচনিসমূহৰ সমূহৰ যোগেদি ভাৰত চৰকাৰে তেখেতলৈ ৰূপায়ণ কৰি থকা বিভিন্ন আঁচনিসমূহৰ যোগেদি অসমৰ এই শিল্পটোক জীয়াই ৰখাত আৰু আগবঢ়াই যোৱাত সহায় কৰিব। মই এইখিনিতে এটা কথা ক'ব বিচাৰিছো
1: হয় কওকচোন
0: যে ভাৰতবৰ্ষৰ 10 বছৰ মূৰে মূৰে এই হস্ততাঁত আৰু শিপিনীসকলৰ এটা চেঞ্চাছ হয়, এটা গণনা হয়। সেই গণনাসমূহত কিন্তু ভাৰতবৰ্ষৰ অসমৰ তুলনাত ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ তাঁতশালৰ শিপিনীৰ সংখ্যা দিনক দিনে কমিছে, কিন্তু তাৰ বিপৰীতে অসমত কিন্তু তাঁতশালৰ শিপিনীৰ সংখ্যা প্ৰত্যেকটো চেঞ্চাছতে 10 বছৰ মূৰে মূৰে চেঞ্চাছ হয়, তাত কিন্তু আমাৰ সংখ্যাটো বাঢ়িছে, আমাৰ সংখ্যাটো কমি যোৱা নাই। এইটো কিন্তু এটা শুভ লক্ষণ আমাৰ এই চেক্টৰটোৰ কাৰণে। গতিকে মই আশাবাদী যে চৰকাৰৰ সহযোগত যদি শিক্ষিত যুৱক যুৱতীসকল আৰু যদি এই ক্ষেত্ৰত আগবাঢ়ি আহে, যিহেতু আমাৰ এই খণ্ডটোৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত যথেষ্ট চাহিদা আছে, আমাৰ যি কেঁচামাল সেই কেঁচামাল আৰু অন্য ঠাইত পাবলৈ নাই, যথেষ্ট চাহিদা। আমি বিভিন্ন পৰ্যায়ত যেতিয়া আমি ফৰামবিলাকত বা প্লেটফৰ্মবিলাকত আমি যেতিয়া দেখিছো, তাত যথেষ্ট বাহিৰৰ গ্ৰাহকৰ আকৰ্ষণ আছে অসমৰ প্ৰতি। ইতিমধ্যে বহু ঠাইৰ অসমৰ ভাৰতবৰ্ষৰ বিভিন্ন বাহিৰৰ ঠাইৰ ব্যৱসায়ীসকল অসমত আহি তেওঁলোকে ইয়াৰ প্ৰডাক্ট কিনি লৈ গৈছে ইতিমধ্যে, আমি সেইবিলাক এক্সপেৰিয়েঞ্চ কৰিছো। গতিকে মই খুবেই আশাবাদী যে এই অসমৰ এই চেক্টৰটোৱে যদি চৰকাৰে যদি সঠিকভাৱে ছাপোৰ্ট কৰে আৰু আৰু এটা শিক্ষিত চাম যদি এই ক্ষেত্ৰত আগবাঢ়ি আহে, এতিয়াও আহিছে, আৰু যদি আহে তেতিয়াহ'লে এই চেক্টৰটো আগুৱাই যোৱাত সহায় হ'ব।
1: ধন্যবাদ জনাইছো শ্ৰী গিৰেণ চৰকাৰ, আপুনি এইখিনি সময় দিলে আৰু কথাখিনি খুব সুন্দৰকৈ শ্ৰোতাসকলক বুজি পোৱাকৈ ইমান ধুনীয়াকৈ বুজাই কৈছে, তাৰ বাবে আপোনাক ধন্যবাদ জনাইছো।
0: ময়ো এই সুবিধাকণ দিয়াৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছো।
1: ধন্যবাদ শ্ৰোতাসকল, সেয়া আছিল গিৰেণ চৰকাৰ, অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ অসম চৰকাৰ। ইতিমধ্যে বহুতো বাৰ্তা আহিছে। ধ্ৰুৱজ্যোতি কলিতা, হস্ততাঁত বস্ত্ৰশিল্পৰ অন্তৰ্গত ৰেচম শিল্প, বিশেষকৈ এৰি আৰু মুগাৰ খেতিৰ পৰা বয়ন পৰ্বলৈকে পানী আৰু বিদ্যুতৰ প্ৰয়োজন আন বস্ত্ৰশিল্পৰ তুলনাত অতি সামান্য। তদুপৰি এৰি আৰু মুগা পলুৰ খাদ্যবৃক্ষৰ খেতি স্বাভাৱিক প্ৰাকৃতিক পৰিৱেশত কৰিব পাৰি, সেয়েহে পৰিৱেশ আৰু থলুৱা অৰ্থনীতিৰ সুৰক্ষাৰ বাবে অসমত ৰেচম শিল্পক উচ্চ অগ্ৰাধিকাৰ দিয়া উচিত। ধ্ৰুৱজ্যোতি কলিতা, বেলতলা, গুৱাহাটীৰ পৰা। ধন্যবাদ জনাইছোঁ বিবেক, আমি মোবাইলতে সংযুক্ত হ'ব লাগিব যাতে অসুবিধা নহয়। আৰু ইয়াৰ পাছতে আমি অপূৰ্ব ঠাকুৰীয়াৰ সৈতে আমি সংযুক্ত হ'ম। ৰাষ্ট্ৰীয় পতাকা আমাৰ স্বাভিমান, এই সম্পৰ্কে আমি কথা পাতিম, তেখেতৰ সৈতে আমি সংযুক্ত হ'ম। তাৰ পাছতে আমি ত্ৰিদীপ ভাগৱতীৰ সৈতে আমি সংযুক্ত হ'ম। ৰন্তু ডেকা, আটাইকেইগৰাকী অতিথিক নমস্কাৰ জনাই বাৰ্তা প্ৰেৰণ কৰিছে, বানপীড়িত ৰাইজৰ কুশল মংগল কামনা কৰিছে, স্বাধীনতা দিৱসৰ আগতীয়া শুভকামনা জনাইছে ৰন্তু ডেকাই। ৰুমি ভট্টাচাৰ্য পুৱাৰ সম্ভাষণ জনাই সকলোৰে কুশল কামনা কৰিছে, হস্ততাঁত শিল্পৰ বিষয়ে শুনি ভাল লাগিছে বুলি কৈছে, শুনি আছোঁ বিশেষ কামৰ মাজতে, আঁতৰৰ পৰা হ'লেও ৰেডিঅ'ত অনুষ্ঠানটি শুনি আছে তেখেতে। শ্ৰোতাসকল, আনন্দ গন্ধিয়া আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা, তেখেতেই আমালৈ বাৰ্তা এটি প্ৰেৰণ কৰিছে। এতিয়া পুৱা 10 বজাৰ পৰা বিয়লি 5 বজালৈ কোকৰাঝাৰ কেন্দ্ৰই আমাৰ মহাবাহু শাখাৰ অনুষ্ঠানসমূহ ৰিলে কৰে, গতিকে এইখিনি সময়ত কোকৰাঝাৰৰ আশে পাশে থকা লোকসকলে অতি ভালকৈ এই অনুষ্ঠান শুনিব পাৰে। কল্পনামীন শৰ্মাই লিখিছে, ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ শুভেচ্ছা জনাইছোঁ। আমাৰ শিপিনীসকলে যিধৰণে তাঁতশালত সূতাৰে ছবি আঁকে, সেয়া সঁচাকৈ আচৰিত হ'বলগীয়া। প্ৰত্যেকগৰাকী শিপিনীয়ে একো এগৰাকী শিল্পী। মই কৰ্মৰত হৈ থকা বৃত্তিমূলক শিক্ষা প্ৰতিষ্ঠান জনশিক্ষণ সংস্থান দৰঙেও এই শিল্পকৰ্মক আগবঢ়াই লৈ যোৱাৰ প্ৰয়াসেৰে হস্ততাঁত শিল্পৰ প্ৰশিক্ষণ দি আহিছোঁ। আজিৰ অতিথি সন্মানীয় ছাৰে যদি আমাৰ এই শিপিনীসকলৰ উৎসাহবৰ্ধনৰ অৰ্থে এটা উন্নত ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচী আমাৰ জনশিক্ষণ সংস্থা দৰঙত গ্ৰহণ কৰে, আমাৰ শিপিনী প্ৰশিক্ষাৰ্থীসকল উপকৃত হ'বলৈ হ'ব। ছাৰলৈ এয়া মোৰ বিনম্ৰ অনুৰোধ। তেখেতে অনুষ্ঠান শুনি আছে, নিশ্চয়কৈ আপোনাৰ বাৰ্তাটি তেখেতে লাভ কৰিব। ৰূপৰেখা বৰকাকতি, সময় উপযোগী আৰু তত্ত্বগধুৰ অনুষ্ঠান শুনি উপকৃত হৈছোঁ বুলি তেখেতে উল্লেখ কৰিছে। ক্ষীৰোদ কুমাৰ শৰ্মা, অনুষ্ঠানলৈ আহিছে তেখেত। দিলীপ ডেকা, আজিৰ অতিথি চৰকাৰ ডাঙৰীয়াৰ যুক্তিপূৰ্ণ কথা শুনি বৰ ভাল লাগিছে, তেখেতক ধন্যবাদ জনাইছোঁ। ভেৰুৱা দৰঙৰ পৰা তেখেতৰ বাৰ্তা আহিছে। দীপাঞ্জলি দাসবৰুৱা, আপোনাৰ বাৰ্তা আহিছে, ধ্ৰুৱজ্যোতি কলিতাৰ পঢ়িলোঁ। দিলীপ ডেকা, আপোনাৰ মনমোহন নেওগ, লক্ষ্যধৰ কলিতা, নলবাৰীৰ পৰা কৰুণাকান্ত শৰ্মা, ক্ষীৰোমণি বৰুৱা ডেকা, ধীৰেন্দ্ৰই অনুষ্ঠানটি শুনি খুব ভাল পাইছে। আপোনালোকৰ বাৰ্তাসমূহ পঢ়িলোঁ। উত্তম কুমাৰ ৰয় আমাৰ অনুষ্ঠানলৈ আহিছে, প্ৰশান্ত কোচ, আপোনালোকৰ বাৰ্তা পাইছোঁ। আমি এতিয়া অপূৰ্ব ঠাকুৰীয়াৰ সৈতে সংযুক্ত হ'ম। আহক আমি এটা গীতৰ কিছু অংশ শুনি লওঁ, তাৰ পাছতে আমি অপূৰ্ব ঠাকুৰীয়াৰ সৈতে সংযুক্ত হ'ম।

0: শ্রোতাসকল, আমি আপোনালোকক ইতিমধ্যে জনাইছিলোঁ যে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ কথা পতাৰ পাছতে আমি হৰ ঘৰ তিৰংগা এই অভিযানৰ কথা পাতিম। আমি কিছুদিন পাছতেই স্বাধীনতা দিৱস উদযাপন কৰিম। ৰাষ্ট্ৰীয় পতাকা আমাৰ স্বাভিমান, আমাৰ আৱেগ। শ্ৰোতাসকল, এতিয়া পোনে পোনে আমি সংযুক্ত হৈছোঁ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৰিগাঁও জিলাৰ অপূৰ্ব ঠাকুৰীয়াৰ সৈতে। আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ। হয়, আমি কিছুদিন পাছতে স্বাধীনতা দিৱস উদযাপন কৰিম আৰু এইখিনি সময়ত হৰ ঘৰ তিৰংগা, প্ৰতি ঘৰে ঘৰে ত্ৰিৰংগ পতাকা উত্তোলনৰ এক প্ৰয়াস, এটি অভিযান আন্তৰিকতাৰে ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আমি 13 তাৰিখে 13 আগষ্টৰ দিনা অসম চৰকাৰো সাংস্কৃতিক পৰিক্ৰমা বিভাগে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহতো সন্ধিয়া এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। বিভিন্ন জিলাৰো এই ক্ষেত্ৰত পদক্ষেপ লোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ মন স্বদেশ প্ৰেমৰ ভাৱেৰে উদ্বুদ্ধ কৰাৰ ক্ষেত্ৰত আমাৰ সকলোৰে কৰণীয় আছে। গতিকে আজি আপোনাৰ পৰা পোনে পোনে কিছু কথা আমি শুনিব বিচাৰিছো।
1: হয় ইন্দ্ৰজিৎ, মই পুনতে আজি যিহেতুকে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস আৰু এই দিৱসৰ লগতে আগন্তুক যি আমাৰ স্বাধীনতা দিৱস আছে, এই দিৱস উপলক্ষে আপোনাৰ লগতে সকলো কলা কুশলী আৰু শ্ৰোতা বন্ধুসকলক শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিলো। আৰু মই মূল কথাখিনিলৈ যোৱাৰ আগতে যিহেতুকে হস্ততাঁত দিৱস আৰু সেই দিৱসৰ লগত সংগতি ৰাখি আমি মৰিগাঁও জিলাত লোৱা এটি কাৰ্যসূচী মই আপোনালোকক জনাব বিচাৰিছো। আমি অলপতে হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ সহযোগত শিক্ষা বিভাগে 3খনকে বিদ্যালয়ত 3খন শাল আমি দিয়াৰ ব্যৱস্থা কৰিছিলো আৰু যোৱা 1 আগষ্ট তাৰিখে আমাৰ তেতিয়াৰ আয়ুক্ত শ্ৰীযুতা অনামিকা তিৱাৰী বাইদেৱে আমাৰ কুমৈয়া আঞ্চলিক মাধ্যমিক বিদ্যালয়ত সেই শালৰ যি কাৰ্যসূচী উদ্বোধন কৰে। ইয়াৰ আমাৰ উদ্দেশ্য আছিল যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ যি ঐতিহ্য পৰম্পৰা আছে এই ঐতিহ্য পৰম্পৰালৈ তেওঁলোকে উভতি চাওক। আৰু আপোনালোকে জানে যে নতুন শিক্ষানীতিত দক্ষতাপূৰ্ণ শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। আমি আশা কৰিছো যে ছাত্ৰ ছাত্ৰীসকলে এই যি প্ৰচুৰ সম্ভাৱনা থকা যি আমাৰ এই হস্ততাঁত শিল্প

উদ্যোগ, তালৈ তেওঁলোকে সৰুৰ পৰাই মন মেলিব। আৰু আকৌ আমাৰ শিপিনী যি আমাৰ তেওঁলোকে সপোন ৰচা যি কথা আছিল তালৈ তেওঁলোক উভতি যাব। আৰু বিশেষকে ছোৱালীসকলক সবলীকৰণ কৰাৰ কাৰণে এই উদ্যোগ লোৱা হৈছে। আমি আশা কৰিম যে এই যি প্ৰচেষ্টা এয়া আমাৰ বিভিন্ন বিদ্যালয়লৈ বিয়পি যাব আৰু স্থানীয় স্বেচ্ছাসেৱী সংস্থানসমূহো তেওঁলোকো আগবাঢ়ি আহিব। আৰু ইতিমধ্যে চৰকাৰ ডাঙৰীয়াই খুব সুন্দৰকে কৈছে যে আমাৰ শিপিনীসকলে আজি যিখন গামোচা আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰা অনুষ্ঠানত আমি ব্যৱহাৰ কৰোঁ, সেই গামোচাখনৰ কাৰণে আমি চিন্তা কৰিবলগীয়া হৈছে যে আমাৰ নিজৰ শিপিনীয়ে বোৱা ঘৰতে বোৱা গামোচা আমি কেতিয়াবা হেপাওঁ, কেতিয়াবা হয়তো আমি বাহিৰৰ পৰা যি গামোচা আহে আচলতে কোনো জিআই টেগ নথকা তেনেকুৱা গামোচা আমি দিয়া দেখোঁ। গতিকে আমাৰ এই ধৰণৰ কথা নহওঁ, এই উদ্যোগলৈ বা এই যি আমাৰ সম্ভাৱনীয়তাৰ ক্ষেত্ৰ আছে তাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যাওক, দক্ষতাৰে তেওঁলোকে উজলি উঠক, সেয়া আমি নিশ্চয় আশা কৰিম। আৰু আজি যি বিষয় লৈ আমাৰ ইয়াত আলোচনা হৈছে মই ভাবোঁ অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। আৰু যি তিৰংগা পতাকাৰ কথা বা হৰ ঘৰ তিৰংগাৰ যি কাৰ্যসূচী ভাৰত চৰকাৰ বা অসম চৰকাৰৰ উদ্যোগত বা ৰাইজৰ সহযোগত সকলোৰে সহযোগিতাৰে এই উদযাপন কৰিবলৈ লোৱা হৈছে, এয়া অতিকৈ গুৰুত্বপূৰ্ণ কাৰ্যসূচী, অতিকৈ গুৰুত্বপূৰ্ণ বিষয়। কিয়নো আমি জানো যে আপুনি ইতিমধ্যে উল্লেখো কৰিছে যে আমাৰ তিৰংগা জাতীয় গৌৰৱৰ প্ৰতীক, ই আমাৰ স্বাভিমান। গতিকে এই স্বাভিমান বা এই গৌৰৱৰ কথা এই যিসকল বীৰ শ্বহীদে আমাৰ দেশখনক স্বাধীন কৰিলে, যিসকল সেনানী আমাৰ দেশখনক আজি এনেকুৱা এটা ৰূপলৈ অহাত আমাক সহায় কৰিলে, তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই আমি তিৰংগা বা তিৰংগাৰ লগতে আমাৰ যি ৰাষ্ট্ৰীয় একতাবোধ বা আমাৰ যি ভাতৃত্ববোধ এয়া বাণী আমি সকলোলৈ বিয়পাই নিব লাগিব। আৰু এয়া আমাৰ শৈশৱৰ পৰাই আমাৰ ছাত্ৰাৱস্থাৰ পৰাই সকলোকে আমি উদ্বুদ্ধ কৰিব পাৰিব লাগিব। ইন্দ্ৰজিৎ, মোৰ মনলৈ এটা কথা আহিছে এই মুহূৰ্তত, আমি আমাৰ সৰু কালত আমাৰ তেতিয়া অসম আন্দোলনৰ কথা মোৰ মনলৈ আহিছে। মই আমাৰ অকমান মোৰ ব্যক্তিগত কথা কব লগা হৈছে, ক্ষমা কৰিব, কিন্তু কব বিচাৰিছো তেতিয়া আপোনাৰ 1982-83 চনমানৰ কথা, তেতিয়া অসম আন্দোলনৰ সময়তো আমি আমি দেখিছিলো আমাৰ পিতৃদেৱকে প্ৰমুখ্য কৰি তেনেকুৱা ব্যক্তিসকলে যিসকলে চাকৰিয়াল আছিলে তেওঁলোকে কিন্তু আন্দোলনৰ প্ৰতি নৈতিক সমৰ্থন থকা সত্ত্বেও কিন্তু এই ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পৰা বিৰত থকা নাছিলে আৰু অতি শ্ৰদ্ধা সহকাৰে ভক্তি সহকাৰে এই পতাকা উত্তোলন কৰিছিলে। আৰু আমিও ঘৰতে এই পাঠ আমি পাইছিলো, আমি ঘৰতো ইয়াক উত্তোলন কৰিছিলো বা আমি ফুল তুলিবলৈ যোৱা বা ফুল আনিবলৈ যোৱা বা যি ধৰণে আমি ৰাতিপুৱাই গা পা ধুই উঠি শুদ্ধ মনেৰে সাত্বিক মনেৰে এই পতাকা উত্তোলন কৰাৰ যিটো কথা এয়া আমি ঘৰখনৰ পৰাই পাইছিলোঁ আৰু বিভিন্নজনে তেনেধৰণে ঘৰখন বা আমাৰ বিদ্যালয়ৰ পৰাই পায়। মই ভাবোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত এই দৃষ্টিভংগী আমি আনিব লাগিব। আমি যদি ৰাষ্ট্ৰীয় ঐতিহ্যৰ কথা কওঁ, আমি ৰাষ্ট্ৰীয় একতাৰ কথা কওঁ, তেতিয়া ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি থকা শ্ৰদ্ধা এই কথাখিনিও কিন্তু আমি আনিব লাগিব। আৰু এইবাৰ আমি সকলোৱে জানো যে ৰাষ্ট্ৰগীত আমাৰ বন্দে মাতৰমৰ যি 150 বছৰীয়া জন্ম জয়ন্তী, এই যি জয়ন্তীৰ লগত সংগতি ৰাখি আমাৰ বিভিন্ন কাৰ্যসূচী লোৱা হৈছে হৰ ঘৰ তিৰংগাৰ। আৰু ইতিমধ্যে আপোনালোকে গম পায় যে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও বিভিন্ন নিৰ্দেশনা আহিছে বা ৰাজ্য চৰকাৰৰ ফালৰ পৰা বা আমি জিলা স্তৰতো বিভিন্ন কাৰ্যসূচী লবৰ কাৰণে বিদ্যালয়কে প্ৰমুখ্য কৰি সকলোকে গুহাৰি জনাইছো। ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা, শ্লোগান প্ৰতিযোগিতা, তেওঁলোকে ৰংগোলী কৰাৰ প্ৰতিযোগিতা, তেওঁলোকে বক্তৃতা বা তাৰ ওপৰত বিভিন্ন আলোচনা, সেই ধৰণৰ আমি অনুষ্ঠান কৰিবলৈ আমি আহ্বান জনাইছো। আৰু লগতে যোৱাবাৰ যেনেধৰণে আমি দেখিছিলো যে চেলফি উইথ তিৰংগা যি কাৰ্যসূচী অত্যন্ত জনপ্ৰিয় হৈছিলে, এইবাৰো সেই কাৰ্যসূচী থাকিব, কিন্তু এইবাৰ বন্দে মাতৰম গীতৰ লগত সংগতি ৰাখি সেই কাৰ্যসূচী লোৱা হৈছে। আৰু মই আশা কৰিম যে আমাৰ প্ৰতিগৰাকী অভিভাৱক, প্ৰতিগৰাকী পিতৃ মাতৃয়ে তেওঁলোকৰ নিজৰ সতি সন্ততিক এই কাৰ্যসূচীসমূহত অন্তকৰণেৰে অংশগ্ৰহণ কৰিবলৈ উৎসাহ যোগাব, তেওঁলোকে নিজে আদৰ্শ হ'ব। আৰু আমাৰ যি ৰাষ্ট্ৰীয় পতাকাৰ যি যি আমাক সাহস, সত্য, শান্তি বা বিকাশ বা সমৃদ্ধিৰ কথা কয়, এই কথাখিনি তেওঁলোকক সৰুৰ পৰা কোৱাৰ বা সৰুৰ পৰা তেনেকুৱা এটা পৰিৱেশ ৰচনা কৰাৰ আমি সকলোৱে নিশ্চয় আগবাঢ়ি আহিব লাগিব। মই পিতৃ মাতৃসকলৰ প্ৰতি গুহাৰি জনাম। আৰু বিশেষকে মই এই কথাটোও কম যে আমাৰ এতিয়া যিহেতুকে আমি সকলোৱে দেখিছো বা আপুনি আৰম্ভণিতে আজি আলোচনাত কৈছিলে যে আমাৰ কেইবাখনো জিলাত বানপানীয়ে যথেষ্ট ক্ষতি কৰিছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে, চৰকাৰে বিভিন্ন উদ্যোগ লৈছে, স্থানীয় বা বিভিন্ন স্বেচ্ছাসেৱী সংস্থান বা ৰাইজে ইয়াত সহায়

0: সহযোগিতা আগবঢ়াইছে। এই যে বিভিন্ন ধরনের সংগঠন, বিভিন্ন ধরনের ব্যক্তি সহায় সহযোগিতা আগবঢ়াইছে, তার গুড়িতেও কিন্তু আমার রাষ্ট্রীয়তার কথা আছে, একতার কথা আছে। আমি কোনো এক অঞ্চল বা কোনো এক ব্যক্তিক আমি পিছ পৰি থাকি দিব নোৱাৰো। গতিকে আজি দিনটোত মই নিশ্চয়কৈ কম যে আমাৰ যি আমাৰ বানপানী অধ্যুষিত অঞ্চল, সেই অঞ্চলৰো যাতে ছাত্ৰ ছাত্ৰীসকলে বা ৰাইজকো যাতে আমি তেখেতসকলক যিখিনি আমাৰ ফালৰ পৰা কৰণীয় সেইখিনি কৰাৰ মাধ্যমেৰে আমাৰ যি আগন্তুক স্বাধীনতা দিৱস আমি উদযাপন কৰিম, সেয়াও নিশ্চয় আমাৰ তেনেকুৱা উদযাপনৰ এটা অংশ হৈ পৰিব। মই আপোনালোকক ধন্যবাদ জনাইছো যে আজি বিশেষকৈ এই বিষয়টো আপোনালোকে আলোচনাৰ কাৰণে আনিছে, আৰু ইয়াৰ যোগেদি মই ভাবো যে এটা খুব গুৰুত্বপূৰ্ণ বাৰ্তা সকলোলৈকে বিয়পি যাব। ধন্যবাদ।
1: ধন্যবাদ জনাইছো ডক্টৰ অপূৰ্ব ঠাকুৰী। আপুনি ইমান ধুনীয়াকৈ কথাখিনি কৈছে, বিদ্যালয়সমূহৰ পৰিদৰ্শক আপুনি মৰিগাঁও জিলা, আৰু ইমান ধুনীয়াকৈ আমি জানো সামাজিক ক্ষেত্ৰতো সকলোৰে সৈতে মিলি জুলি আপুনি ধুনীয়াকৈ সমাজখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত শ্ৰী ঠাকুৰীয়া আপুনি সহযোগ কৰি আহিছে। আমি বিভিন্ন ক্ষেত্ৰত আপুনি আগভাগ লয় আমি সেইটো দেখি আহিছোঁ, আৰু আজি ইমান ধুনীয়াকৈ কথাখিনি আপুনি কৈছে, আপোনাক আমি ধন্যবাদ জনাইছো।
0: ধন্যবাদ।
1: সেয়া আছিল অপূৰ্ব ঠাকুৰীয়া, বিদ্যালয়সমূহৰ পৰিদৰ্শক মৰিগাঁও জিলা। ধন্যবাদ জনাইছোঁ তেখেতক, আৰু বৰ ধুনীয়াকৈ কথাখিনি তেখেতে কৈছে। দীপাঞ্জলি দাসবৰুৱা, সকলোৱে আমাৰ তাঁতশালত বোৱা গামোচা ব্যৱহাৰ কৰিলে ভাল হ'ব বুলি কৈছে, গীতটি শুনি আপুনি ভাল পাইছে। আৰু এটা কথা, আজিকালি চাবচোন বজাৰত আমি এটা হালধীয়া ৰঙৰ গুণা থকা এখন দীঘলীয়া গামোচা পাম, কম দামতে পায়, সকলোৱে ভাবে দেখিবলৈ ইমান ধুনীয়া, বিভিন্ন ব্যক্তিক আপোনালোকে উপহাৰ দিয়ে, কিন্তু সেই মেচিন মেড, মেচিনত কৰা সেই গামোচাখনৰ কিন্তু কোনো ধৰণৰ তেনেকুৱা আচলতে আমাৰ শিপিনীসকলৰ প্ৰতি যিটো আমাৰ দায়বদ্ধতা, সেই দায়বদ্ধতাক আমি কোনোবাখিনিত আমি যেন নিজেই ওলাই কৰি চলোঁ, গতিকে এই কথাটো আমি মনত ৰাখিব। আমি বিভিন্ন সংস্থালৈ যাব, আপুনি এখন গাড়ী ক্ৰয় কৰিবলৈ যাব, তাতো আপোনাক এখন গামোচা দিয়ে, আপুনি দেখিব বিভিন্ন ক্ষেত্ৰত কিন্তু মেচিনত তৈয়াৰ কৰা সেই গামোচাহে আপুনি পায়। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি ব্যক্তিগতভাৱেও কেতিয়াবা কওঁ তেওঁলোকক যে আপোনালোকে এনেকুৱা গামোচাখন কিয় দিছে, ব্যৱসায় কৰিছে, বহুত ডাঙৰ ব্যৱসায় এটা কৰি আছে আপোনালোকে, কিন্তু গামোচাখনৰ ক্ষেত্ৰত আপুনি কিয় এনেকুৱা কৰিছে। গতিকে এই কথাটো আপোনালোকে নিজেই যেতিয়া সকলো সজাগ হ'ব, কোনেও তেনেকুৱা কৰিবলৈ আৰু ইচ্ছা নকৰিব। মাধৱী নাথে অনুষ্ঠানটি শুনি বানপীড়িত লোকসকলক কুশল কামনা কৰিছে। চিপাঝাৰৰ শাকতোলা নদীৰ মথাউৰি ভাঙো ভাঙো হৈ আছে বুলি তেখেতে কৈছে। শাকতোলা নদীৰ বান্ধ ভাঙিলে চিপাঝাৰৰ বৃহত্তৰ অঞ্চল পানীত বুৰ যাব, বিভাগীয় কৰ্তৃপক্ষই যাতে এয়া নজৰত ৰাখে তাৰ বাবে তেখেতে আহ্বান জনাইছে। আমি আশা কৰিছোঁ তেনেকুৱা দুৰ্গতি নাহক আপোনালোকৰ জীৱনলৈ, মাধৱীনাথ বাইদেউ। ৰুমা বৰুৱা, সময় উপযোগী বিষয়বস্তু পতাকাখন আমাৰ স্বাভিমান। দিলীপ ডেকা, চৰকাৰ ডাঙৰীয়া কথাখিনি আপুনি খুব ভাল পাইছে, যুক্তিপূৰ্ণ বুলি কৈছে। আমি ঠাকুৰীয়াদেৱৰ সৈতে কথা পাতিলোঁ, অপূৰ্ব ঠাকুৰীয়াদেৱৰ সৈতে। তাৰ পাছত আমি এতিয়া ত্ৰিদীপ ভাগৱতীৰ সৈতে সংযুক্ত হ'বলৈ প্ৰয়াস কৰিম। শ্ৰোতাসকল,
2: মই গান্ধী সদায় সত্য পথত ৰম, অহিংস পথৰে জগত জিনিম, সত্য কথাহে কম, মই গান্ধীজী জৰ। মই হম জহৰলাল, পৰাধীনতাৰ সাধৰ সাঁতুৰি চলিম জয়ৰ পাৰ, মই হম জহৰলাল। মই নেতাজী সুভাষম, বিপ্লৱৰ ৰগনি জ্বলাই জয় হিন্দীৰে মেদিমি কপাই, পৰ্ব দুলংগী সাগৰ সাঁতুৰি জয়ৰ তিলক লওঁ, মই নেতাজী সুভাষ। মই হম সৰোজিনী, বিশ্ব বিজয়িনী, সুপ্ত ভাৰতক জগাই তুলিম ঢালি সঞ্জীৱনী, মই হম সৰোজিনী। মই হম কনকলতা, প্ৰাণবলি দি উদ্ধাৰি আনিম দেশৰ স্বাধীনতা, মই হম জয়প্ৰকাশ। নহওক আৰু এটা, কৃষক বনোৱাৰ উন্নতি সাধিম, উচ্চ নিচৰ শিপা উভালিম, নিজৰ ভৰিত নিজে থিয় হম, নকৰো পৰতা, মই হম জয়প্ৰকাশ। মই লাচিত প্ৰফুকন হম, দেশতকৈ মোমাই ডাঙৰ নহয়, জগতক চিঞৰি কম।
1: সেয়া আছিল লক্ষ্যধৰ চৌধুৰীদেৱৰ কণ্ঠস্বৰ। শ্ৰোতাসকল, এগৰাকী সুবক্তা, যুৱ তাৰ্কিক আৰু অতি সচেতন এগৰাকী যুৱক তেখেত হৈছে ত্ৰিদীপ ভাগৱতী। তেখেতৰ সৈতে আমি পোনে পোনে সংযুক্ত হৈছো। ত্ৰিদীপ ভাগৱতী, আমাৰ অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছো।
3: নমস্কাৰ।
1: আমি কথা পাতি আছো হৰ ঘৰ তিৰংগা যি অভিযান, ৰাষ্ট্ৰীয় পতাকাখন আমাৰ স্বাভিমান, সমাজৰ প্ৰতি দেশৰ প্ৰতি আমি দায়বদ্ধ হ'ব লাগে, আৰু নতুন চামক আমি আসলতে আগুয়াই দিও প্রতিটি ক্ষেত্রতে, কারণ ভবিষ্যৎটা তেখেতসকলেই ধরে থাকিব লাগিব, আমি সকলো লগত আছো। এইখিনি সময় আমি যেহেতু স্বাধীনতা দিবস উদযাপন করিম।

0: আপোনাৰ পৰাই কিছু কথা শুনিব বিচাৰিছো। যুৱক যুৱতীসকল, আমি জানো বৰ্তমান সময়ৰ যুৱক যুৱতীসকল পূৰ্বৰ তুলনাত বহুত বেছি সজাগ, তেওঁলোকে বিভিন্ন ক্ষেত্ৰৰ সকলো বাৰ্তা অতি সহজতে লাভ কৰে। গতিকে সমাজখনৰ প্ৰতি, দেশখনৰ প্ৰতি যি দায়বদ্ধতা, সেয়া এগৰাকী যুৱ প্ৰতিনিধি হিচাপে আপুনি কিধৰণে অনুধাৱন কৰে আৰু নতুন প্ৰজন্মৰ পৰা কেনেকুৱা আশা কৰে আপুনি, সেই কথাটো আপোনাৰ পৰা শুনিব বিচাৰিছো।
1: আজিটো এটা বৰ বিশেষ দিন, কাৰণ আজিৰ দিনটোতে স্বদেশী আন্দোলনৰ সূচনা হৈছিল 1907 চনত। গতিকে সেই দিনটো আমি হস্ততাঁত শিল্পৰ প্ৰতি আমাৰ যিটো গুৰুত্ব, নিজৰ দেশৰ সম্পদৰ প্ৰতি আমাৰ যিটো গুৰুত্ব, সেই গুৰুত্ব আমি অনুধাৱন কৰি 2015 চনৰ পৰা এই দিৱসটি আমি পালন কৰি আহিছো। গতিকে এই দিনটোলৈ যদি আমি ঘূৰি যাওঁ, স্বদেশী আন্দোলনটোলৈ লক্ষ্য কৰিলে দেখা যায় যে সেই সময়ত যিসকল তরুণ প্রজন্মৰ প্ৰতিনিধি আছিল, নতুন প্ৰজন্মৰ প্ৰতিনিধি আছিল, তেওঁলোকে সেই আন্দোলনটোৰ নেতৃত্ব লৈছিল। আৰু যুগে যুগে এই কথাটো সঁচা প্ৰমাণিত হৈ আহিছে যে যেতিয়াই যিকোনো এটা আন্দোলন হৈছে, যেতিয়াই সমাজত নতুন চিন্তাৰ উন্মেষ হৈছে, বেছিভাগ তেনেকুৱা কামতেই নতুন ল'ৰা ছোৱালীয়ে আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিছে। গতিকে এতিয়াও আপুনি যদি সাম্প্ৰতিক সময়ত লক্ষ্য কৰে, অসম যিটো সময়ত বানাক্ৰান্ত হৈ আছে, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ নতুন প্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী, আমাৰ জ্যেষ্ঠ কনিষ্ঠ ভাইটি ভণ্টি, এই গোটেই চামটোৱেই এই কামতো ব্যস্ত হৈ আছে। গতিকে নতুন প্ৰজন্ম এটা, এখন দেশৰ নতুন প্ৰজন্ম এটা কিমান বেছি তেওঁলোক সামাজিকভাৱে সক্ৰিয় হয়, তেওঁলোকে নিজৰ লগতে আনৰ কথা ভাবিবলৈ নিজকে বাধ্য কৰিব পাৰে বা সেই পৰিৱেশটোৰ মাজত থাকে, সেই আটাইবোৰ কথাই দেশখনৰ মানৱ সম্পদ নিৰ্মাণৰ কথাটোত গুৰুত্ব দিয়াৰ লগতে সামগ্ৰিক বিকাশৰ কথাটোত গুৰুত্ব প্ৰদান কৰে। গতিকে মই ভাবো যে যিহেতু আমাৰ সন্মুখত স্বাধীনতা দিৱস আছে, আমি কেইদিনমান পাছতেই সেই দিনটো আকৌ উদযাপন কৰিম, আমাৰ দেশখনৰো এটা যিটো সামগ্ৰিক চৰিত্ৰ, আমাৰ দেশখনৰ যিটো সামূহিক চৰিত্ৰ, যিটো চৰিত্ৰলৈ আমি 1947 চনৰ 15 আগষ্টত প্ৰৱেশ কৰিছিলো, তাৰ আগততো আমি আটাইবোৰ আমাৰ পৃথক পৃথক আমাৰ চিন্তা আছিল, পৃথক পৃথক আমাৰ নিজস্ব পৰিচয় আছিল, এতিয়াও আছে স্বকীয় পৰিচয়, কিন্তু 1947 চনৰ 15 আগষ্টৰ পাছত আমি এটা সামূহিক চৰিত্ৰ গ্ৰহণ কৰিছিলো, আটাইৰে এটা ভাৰতীয় হিচাপে সামূহিক চৰিত্ৰ হৈছিল। সেই চৰিত্ৰটোকো মই ভাবো নতুন প্ৰজন্মই যেতিয়া একেলগে কাম কৰে, নতুন প্ৰজন্মই যেতিয়া ধৰ্ম জাতি এই কথাবোৰ পাহৰি ভাৰতীয় হিচাপে অসমীয়া হিচাপে কাম কৰে, সেই চিন্তাটোকো আমি সাৰ পানী যোগোৱা হয়। গতিকে মই ভাবো যে এতিয়া আমাৰ উঠি অহা প্ৰজন্মটোৱে বানাক্ৰান্তসকলক যিদৰে সহায় কৰিছে বা আন আন সামাজিক বিষয়বোৰত যিদৰে সক্ৰিয় হৈছে আৰু লগতে নিজৰ মাটি, নিজৰ মানুহ, নিজৰ ঠাইখনৰ প্ৰতি যিদৰে ভাল পোৱা দেখুৱাইছে, মই ভাবো এইবাৰ স্বাধীনতা দিৱসত আমাৰ ইয়াতকৈ ভাল উদযাপন আৰু একোৱে হ'ব নোৱাৰে।
0: হয়, ৰাষ্ট্ৰীয় পতাকাখন আমাৰ আচলতে স্বাভিমান, সেইখন পতাকাক সাৰোগত কৰিয়েই আমি আচলতে সকলো আগুৱাই গৈছোঁ। আৰু ত্ৰিদীপ ভাগৱতী, নিশ্চয় মনত পৰে স্কুলত পঢ়ি থকা সময়ত যেতিয়া পতাকা উত্তোলন হয় স্বাধীনতা দিৱসেই হওক, কিমান আগ্ৰহেৰে যোৱা যায় নহয়নে? আমিও এটা সময়ত শৈশৱত আমি খুব আগ্ৰহেৰে আমি ৰৈ থাকোঁ সেই দিনটোলৈকে। গতিকে প্ৰতিগৰাকী ব্যক্তিয়ে এই স্বাধীনতা দিৱসৰ সময়ত বা আমাৰ যি ৰাষ্ট্ৰীয় পতাকাখন আমি চাওঁ, তাৰ বিষয়ে আমি অকণমান ভাবিবলৈ চেষ্টা কৰোঁ। নতুন প্ৰজন্মই প্ৰতিগৰাকীৰ অন্তৰত সেই এটা স্বদেশ প্ৰেমৰ ভাৱ যেন জাগৃত হৈ পৰে, নহয়নে?
1: হয় হয় হয়। আৰু মানে আটাইতকৈ ভাল লগা কথাটো হ'ল যে আমাৰ ভাৰতীয় হিচাপে যিটো আমাৰ এটা বিশ্বত চিনাকি, আমাৰ আনতকৈ আমি কোনখিনিত নিজকে পৃথক বুলি ভাবো, আমি কোনখিনিত নিজকে স্বকীয় বুলি ভাবো আৰু আমাৰ এটা সুকীয়া যে চিনাকি আছে, এই আটাইবোৰ কথা পতাকাখনৰ সৈতে সম্পৰ্কিত হৈ থাকে। আৰু আমাৰ আটাইৰে মনত একেবাৰে সৰুৰে পৰা সেই পতাকাখনক লৈ যিবোৰ আমাৰ মনত চিন্তা আছে, আমাৰ মনত চেতনা আছে বা সেই পতাকাখন দেখিলে আমাৰ মনত অহা যিবোৰ কল্পনা, সেইবোৰ মই ভাবো আমাৰ আটাইৰে মনবোৰত পবিত্ৰ হৈ আছে। মানে মূল কথাটো হৈছে যে এতিয়াৰ যিটো প্ৰজন্ম, এই প্ৰজন্মটো যথেষ্ট জ্ঞাত বা আমাৰ আগৰ প্ৰজন্মবোৰতকৈ এই প্ৰজন্মটোৰ হাতত তথ্য সাংঘাতিক ধৰণে বেছিকৈ আছে, কিন্তু সমান্তৰালভাৱে যিবোৰ মানৱীয় অনুভূতি, সেই অনুভূতিবোৰ কিমান দূৰলৈ আমি শিপাব পাৰো, সেইটোৱে আটাইতকৈ ডাঙৰ কথা। পতাকাখনৰ প্ৰতি শ্ৰদ্ধা, দেশৰ প্ৰতি শ্ৰদ্ধা, সংবিধানৰ প্ৰতি শ্ৰদ্ধা, আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ এই দীঘলীয়া যিটো স্বাধীনতাৰ পাছৰ যাত্ৰা, যিটো যাত্ৰাত প্ৰত্যেকগৰাকী ভাৰতীয়ৰ এটা বিশেষ গুৰুত্ব আছে, পতাকাখনৰ প্ৰতি সন্মানৰ গুৰুত্বটো, সংবিধানৰ প্ৰতি সন্মানৰ গুৰুত্বটোৰ সমান্তৰালকৈ এই দেশখন যে আমাৰ দেশ, এই দেশখনক যে আমি মৰম কৰিব লাগিব, এই দেশখনৰ ভাল বেয়া আটাইবোৰ কথাত আমি যে লগত থাকিব লাগিব আৰু নিজৰ লগতে আনৰ কথা যে ভাবিব

0: লাগিব। এই যিটো স্বাধীনতাৰ পাছতেই আমি এটা সামূহিক প্ৰক্ৰিয়াত সোমাইছিলো, সেই প্ৰক্ৰিয়াটোৰ প্ৰতিও নতুন ল'ৰা ছোৱালীখিনিৰ গুৰুত্ব অটুত থকাটো বৰ দৰকাৰ। মই দৃঢ়তাৰে বিশ্বাস কৰোঁ আমাৰ পতাকাখনৰ যিটো গৌৰৱময় ঐতিহ্য, আমাৰ স্বাধীনতাৰ যি গৌৰৱময় ঐতিহ্য, কাৰণ আমাৰ সৈতে একেলগে স্বাধীন হোৱা বিভিন্ন ৰাষ্ট্ৰ আজি পুনৰবাৰ স্বেচ্ছাচাৰী শাসকৰ দিশে গতি কৰিছে, স্বাধীনতা বা গণতন্ত্ৰ তাত নাই। গতিকে আমাৰ সাধাৰণ মানুহখিনিৰ বাবে যিখিনি মানুহে, আমাৰ আগৰ প্ৰজন্মৰ যিখিনি মানুহে, তেওঁলোকৰ অধ্যয়নৰ আনুষ্ঠানিক সীমা কিমান আছিল সেইটো গুৰুত্বপূৰ্ণ কথা নহয়, কিন্তু তেওঁলোকে গণতান্ত্ৰিক ব্যৱস্থাটো খামোচ মাৰি ধৰি থাকিলে, তেওঁলোকে এই স্বাধীনতাক খামোচ মাৰি ধৰি থাকিলে, যাৰ বাবে আমি আজি স্বাধীন দেশ এখনত জন্ম হৈছো। গতিকে আমি আগৰ মানুহখিনিৰ প্ৰতিও শ্ৰদ্ধাশীল হ'ব লাগে, সমান্তৰালকৈ আমাৰ পতাকাখন, আমাৰ সংবিধানখন আৰু আমাৰ এই জাতীয় জীৱনটো, সামূহিক প্ৰক্ৰিয়াটোৰ প্ৰতি আমি শ্ৰদ্ধাশীল হ'বই লাগে, নতশিৰ হ'বই লাগে।
1: খুব ভাল লাগিল ত্ৰিদীপ ভাগৱতী, বৰ সুন্দৰকৈ কথাখিনি কৈছে, আৰু ত্ৰিদীপে কথা কৈ থাকিলে আচলতে শুনি থাকিবলৈ মন যায়, অতি যুক্তিপূৰ্ণভাৱে কথাখিনি ইমান ধুনীয়াকৈ কয় কৰচি মাৰি। ধন্যবাদ জনাইছো ত্ৰিদীপ ভাগৱতী এইখিনি সময় দিয়াৰ বাবে। আমি আশা কৰিম অনাগত সময়ত আপোনাক আমাৰ আলোচনাৰ মাজত আপোনাক পাম, আমি আপোনাক এটা অনুষ্ঠানলৈ আমন্ত্ৰণ জনাব বিচাৰিম, কাৰণ আপোনাৰ যুক্তিপূৰ্ণ কথা যুৱক যুৱচামৰ মাজলৈ আগবাঢ়ি যোৱাটো আমি বিচাৰোঁ। আকাশবাণীৰ যোগেদি আপোনাক আকৌ এবাৰ আমি আমন্ত্ৰণ জনাম।
0: ধন্যবাদ
1: জনাইছো ত্ৰিদীপ ভাগৱতী, খুব ভাল লাগিল সুবক্তা যুৱ তাৰ্কিক ত্ৰিদীপ ভাগৱতীৰ সৈতে কথা পাতিলো আমি। শিৰোমণি বৰুৱা ডেকা, আমাৰ ঘৰৰ সকলোৱে ঘৰত তাঁতশালত বোৱা কাপোৰ ব্যৱহাৰ কৰোঁ, প্ৰতিগৰাকী বাই ভনীয়ে তাঁতৰ কাম জানো, দুখন শালত কাপোৰ থাকেই। শিৰোমণি বৰুৱা ডেকা, খুব ভাল লাগিল। চন্দ্ৰমা দেৱী, আপুনি আমাৰ অনুষ্ঠানলৈ আহিছে নিয়মীয়া শ্ৰোতা, পতাকাখন আমাৰ স্বাভিমান, বন্দে মাতৰম। ৰুমা বৰুৱাই অতি গুৰুত্বপূৰ্ণ সময় উপযোগী বিষয়বস্তু আলোচনা কৰাৰ বাবে ধন্যবাদ জনাইছে। আপোনালোকৰ বহুতৰে বাৰ্তা আহিল, আমাৰ অনুষ্ঠান সামৰণিৰ সময় হৈ আহিছে। শ্ৰোতাসকল, স্বাধীনতা দিৱসৰ পূৰ্বে আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ এই যি বিশেষ অনুষ্ঠানত আপোনালোকৰ সৈতে আমি কথা পাতিলোঁ, হস্ততাঁত বস্ত্ৰশিল্পক আমি স্বাভিমান, আমাৰ আৱেগ, গতিকে এই ক্ষেত্ৰত যাতে আৰু কোনেও ধৰণৰ কোনো ক্ষতি কৰিব নোৱাৰে তাৰ বাবে আমি প্ৰত্যেকেই সজাগ হওঁ। আহক, গামোচাখন যেতিয়া আপুনি কোনোবা অনুষ্ঠানত দিব কোনোবা এগৰাকী ব্যক্তিক, সেইখন যাতে আমাৰ শিপিনীসকলে তাঁতত বোৱা গামোচাখন হয়, মেচিনত তৈয়াৰ কৰা গামোচা যাতে নহয়, আৰু দাম কম হ'ল বুলিয়েই কিছুমান বজাৰত পোৱা মেচিনত তৈয়াৰ কৰা গামোচাসমূহ নিকিনিব, এই শিপিনীসকলৰ প্ৰতি আমি প্ৰত্যেকেই শ্ৰদ্ধাশীল হওঁ। আহক, স্বাধীনতা দিৱস আমি উদযাপন কৰিম, এই হস্ততাঁত বস্ত্ৰশিল্পৰ উদ্যোগটোক আমি আগবঢ়াই লৈ যাওঁ। আহক, নতুন প্ৰজন্ম যাতে ইয়াৰ সৈতে জড়িত হৈছে, ইতিমধ্যে চৰকাৰে, ভাৰত চৰকাৰে প্ৰচেষ্টা চলাইছে, অসম চৰকাৰেও বিশেষ উদ্যোগ লৈছে, কিন্তু এইখিনি সময়ত আৰু অধিক অংশগ্ৰহণৰ খুব প্ৰয়োজন আছে। তাৰোপৰিও আজি যিটো কথা আমি আলোচনা কৰিছোঁ, আলোচনাৰ মাজত এইটো কথা প্ৰতীয়মান হৈছে যে ভাৰতবৰ্ষৰ আচলতে এই যে ৰাষ্ট্ৰীয় পতাকাখন, সেই কথাটোৱে আমাক একতাবোধৰ, একতাৰ এটা আমাৰ যি মহত্ব তাক আমাক অনুধাৱন কৰিবলৈ শিকায়। সেইকাৰণে ভাৰতবৰ্ষৰ কোনো এটা অঞ্চলত কোনো এগৰাকী ব্যক্তি যদি অসুবিধাত থাকে, কষ্টত আছে, তেখেতক আগুৱাই লৈ যাবলৈ প্ৰত্যেকজন ব্যক্তিয়ে আচলতে চিন্তা কৰে। এই যি ৰাষ্ট্ৰীয় চিন্তা, আমাৰ দেশখনৰ প্ৰতি যিটো চিন্তা, আজি বানপানীৰ সময়ত বিভিন্ন ঠাইৰ লোক আহি সহযোগ কৰিছে, এয়া কি, এয়া আচলতে আমাৰ একতা বোধ। এই ৰাষ্ট্ৰীয় পতাকাখনেই আমাৰ সেই স্বাভিমান, সেই একতাক আমাক বহন কৰিছে। এই ৰাষ্ট্ৰীয় পতাকাখন যেতিয়া কোনো আন্তঃৰাষ্ট্ৰীয় মঞ্চত কোনো এগৰাকী খেলুৱৈ পুৰস্কৃত হয়, যেতিয়া সেই ৰাষ্ট্ৰীয় পতাকাখন তুলি ধৰে, তেতিয়া সেই যিটো আনন্দ, সেই যি আনন্দ অশ্ৰু নিগৰি আহে, ৰাষ্ট্ৰীয় সংগীত বাজি উঠাৰ লগে লগে, আৰু এতিয়া বন্দে মাতৰম গীতটি সকলো অনুষ্ঠানতে পৰিৱেশন কৰাৰ এটা চিন্তা কৰিছে ভাৰত চৰকাৰে, ইতিমধ্যে ঘোষণা কৰিছে, অসম চৰকাৰেও তাক কাৰ্যৰূপায়িত কৰিছে। গতিকে এইসমূহে আমাক আচলতে আকৌ এবাৰ সেই সময়খিনিক অনুধাৱন কৰিবলৈ, এইখন ত্ৰিৰংগা পতাকা, যিখন ত্ৰিৰংগা পতাকাক মাটিত ঢলি নপৰিবলৈ মানুহে, আমাৰ জনগণে বুকু পাতি দিছিল, ইংৰাজৰ গুলি খাবলৈও তেওঁলোকে কুণ্ঠাবোধ কৰা নাছিল, ইংৰাজৰ গুলি বুকু পাতি লৈছিল, তেনেকুৱা ৰাষ্ট্ৰীয় পতাকাখনৰ প্ৰতি আমি শ্ৰদ্ধাশীল হওঁ। আহক, আমি প্ৰত্যেকেই প্ৰত্যেকৰ প্ৰতি শ্ৰদ্ধাশীল হওঁ। আহক, আমি সমাজখনক আগুৱাই নিবলৈ প্ৰয়াস কৰোঁ। আহক, সকলোৱে লগে ভাগে আমি যদি একেলগ হৈ থাকোঁ, তেতিয়াহ'লে কোনো শক্তিয়েই কেতিয়াও আমাৰ শিৰ নত কৰিব নোৱাৰে। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ পোনপটীয়া অনুষ্ঠান, ৰাষ্ট্ৰপতি মহোদয়া তাত অংশগ্ৰহণ কৰিব, সেই অনুষ্ঠানো আকাশবাণীয়ে পোনপটীয়াকৈ প্ৰচাৰ কৰিব। এইখিনি সময়ত আকাশবাণী নগাঁও, আকাশবাণী তেজপুৰ কেন্দ্ৰ, আকাশবাণী যোৰহাট, আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰ, আকাশবাণী ধুবুৰী কেন্দ্ৰ অনুষ্ঠান একে সময়তে প্ৰচাৰ কৰি আছে। গতিকে আমি পৰৱৰ্তী সময়ত আপোনালোকৰ সুবিধা হোৱাকৈ প্ৰত্যেকদিনাই আমি জনাম আপোনালোকক কোনদিনা কোন সময়ত

কি অনুষ্ঠান আপোনালোকে কোনটো কেন্দ্ৰ ৰিলে কৰি আছে, যাতে সেই অঞ্চলৰ লোকসকলেও ৰেডিঅ' ছেটত অতি সহজে অনুষ্ঠান শুনিব পাৰে। আপোনালোকে মোবাইলত নিউজ অন AIR অথবা AIR ৰেডিঅ' এপটি ডাউনলোড কৰি আপোনালোকে অনুষ্ঠানটি শুনিব পাৰে যি পৃথিৱীৰ যিকোনো অংশৰ পৰা। আৰু লগতে ফেচবুক পেজত যিসমূহ অনুষ্ঠান থাকে সেই অনুষ্ঠানসমূহ শ্বেয়াৰ কৰক, যাতে এই যি ইতিবাচক আলোচনা ৰাইজৰ মাজলৈ যাতে আগবাঢ়ি যায়। শ্ৰোতাসকল, আপোনালোকৰ সকলোৱে ভালে থকাৰ কামনা কৰি ৰাষ্ট্ৰীয় পতাকা আমাৰ স্বাভিমান আমাৰ আৱেগক আমি সকলোৱে শ্ৰদ্ধাশীল হৈ দেশৰ প্ৰতি দায়বদ্ধ হৈ ৰাজ্যখনৰ প্ৰতি দায়বদ্ধ হৈ আগবাঢ়ি যোৱাৰ আমি প্ৰত্যেকেই সংকল্প লওঁ। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ উদ্যোগটোক আমি আৰু অধিক শক্তিশালী কৰাৰ বাবে আমি আৰু অধিক দায়বদ্ধ হ'ম, সেয়াই আমি কামনা কৰিছোঁ। আমি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ হওঁ, সকলো ভালে থাকক, দুখৰ সময়তো সকলো এজনে আনজনৰ সমভাগী হৈ একেলগে থিয় দি আহক, ভালে থাকিব সকলো। বন্দে মাতৰম, জয় হিন্দ।

প্ৰভাতী তৰংগ অনুষ্ঠানটি শুনিলে। আগবঢ়ালে ইন্দ্ৰজিৎ দাসে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: began to move forward so fast that it was frightening. The passengers had the feeling that the train was not resting on the tracks, but was floating through air. As the engine shrieked and the train shuddered, they were over the bridge in a flash. As soon as they passed over the Medicine River, the bridge crashed down into the raging waters below. The train continued its course that evening without interruption.
1: As the train moved forward the next day, it was suddenly attacked by hundreds of Sioux Indians, a tribe of native Red Indians. Fire! Many of them appeared from all sides, jumped onto the moving train, and pulled themselves up the steps. They were armed with rifles. Some of the travelers had revolvers. They defended themselves bravely by answering with pistol shots. Fire!
0: The conductor cried out, "The train must be stopped or we are lost." "I will go," said Pasipatant. He opened a door, and unseen by the Red Indians, he slipped.
2: Srota Hakole Iman Pore, Rashtriya Shaikshik Gobekhona Aru Prashikshan Porishodor Dwara Prajojito Anusthan Umang Shunile. Eya Akashbani Guwahatir Mahabahu. Khontek Pasote Anchalik Batori Shuniboloi Pabo.
3: Eya Akashbani Guwahati Dinor 11 Bajar Anchalik Batori Hoite Moi Porup Kumar Sharma. অবিৰত বৰষুণ আৰু নদ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97লৈ বৃদ্ধি পোৱাৰ লগতে 15খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। চাৰিও একাশীখন গাঁৱৰ 168,000 অধিক লোক আৰু 14,382 অধিক কৃষিভূমি সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হৈছে। বানপীড়িত লোকসকলক সহায় আগবঢ়াবলৈ সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্যমতে ৰাজ্যত 50টা সাহায্য শিবিৰ আৰু 83টা সাহায্য বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে আৰু বৰ্তমানেও এই শিবিৰসমূহত 10,000+ লোকে আশ্ৰয় লৈ আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। জিলাকেইখনৰ অঞ্চল বিশেষে স্থানীয় ৰাইজক নৈ কাষলৈ নাযাবলৈ আৰু বিপদ সংকুল অঞ্চলত প্ৰৱেশ নকৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰি দিয়া হৈছে। শ্ৰীভূমি জিলাত কুচিয়াৰা নৈৰ জলস্তৰ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে নাগৰিকসকলক নৈ পাৰৰ পৰা আঁতৰি থাকিবলৈ আৰু নিজৰ সুৰক্ষা সৰ্বাধিক গুৰুত্ব দিবলৈ আহ্বান জনাইছে। ইপিনে গোলাঘাট জিলাৰ নুমলীগড়ত ধনশিৰি নৈৰ জলস্তৰো ক্ৰমাৎ বৃদ্ধি পাইছে। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ বানপীড়িতসকলৰ বাবে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে একাধিক বৃহৎ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছে। চৰাইদেউ জিলা স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত কালি সোণালী মহাবিদ্যালয়, শিৱসাগৰ জিলাৰ শংকৰদেৱ শিশু নিকেতন আৰু ভাদৰা বি এড কলেজত বিধানসভা সমষ্টি ভিত্তিত বৃহৎ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত বানপীড়িত কেইবাহাজাৰ লোকে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষাৰ লগতে বিভিন্ন ধৰণৰ ৰক্ত পৰীক্ষা আৰু চিকিৎসা পৰামৰ্শ লাভ কৰে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে তিনিওটা স্বাস্থ্য শিবিৰ পৰিদৰ্শন কৰি চিকিৎসা ব্যৱস্থাৰ বুজ লয় আৰু বানপীড়িত লোকৰ সৈতে মত বিনিময় কৰে। শিবিৰসমূহ পৰিদৰ্শন কৰি মন্ত্ৰী সিংহলে কয় যে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জনস্বাস্থ্য সুৰক্ষিত কৰি ৰখাটো ৰাজ্য চৰকাৰৰ অন্যতম প্ৰধান দায়িত্ব।
4: বানৰ আক্ৰান্ত শিৱসাগৰ আৰু চৰাইদেউ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আমি ব্যৱস্থা কৰিছো পোষ্ট ফ্লাড হেল্থ চেকআপ কেম্প। যোৱাকালি এটা কেম্প হৈ গ'ল মাহামৰা সমষ্টিত, আজি এটা কেম্প সোণাৰী সমষ্টিত হৈ আছে আৰু এই কেম্পবোৰ প্ৰয়োজন সাপেক্ষে য'ত প্ৰয়োজন হ'ব জইন ডাইৰেক্টৰে সিদ্ধান্ত লৈ এই কেম্পবোৰ কৰিব। যোৱাকালিও কেম্পত 2,100 বেছি ৰোগী আহিছিলে, আজিও আমি ৰোগীৰ ফুটফলটো আশা কৰি আছো আৰু বিশেষভাৱে আমি পাই আছো যে চৰ্মৰোগ আৰু ইয়াৰ সংখ্যাটো অলপ বেছিকৈ ওলাইছে আৰু বিষ ভাইৰেলৰ কথাও কোৱা হৈছে। দেখা যাওক যদি কিবা বিশেষ পরিস্থিতি তেনেকুৱা থাকে যে এই ৰোগৰ সংখ্যাটো বেছিকৈ বাঢ়িছে, তাৰ স্পেচিয়েলাইজ টিম

0: পঞ্চায়েত ভিত্তিক কোর্ট কারণে ব্যবস্থা করি।
1: স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি সোণাৰী মহাবিদ্যালয়ত অনুষ্ঠিত শিবিৰত 2000ৰ অধিক লোকে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে শিৱসাগৰৰ ভাদৰা বি এড কলেজত 488গৰাকী আৰু শংকৰদেৱ শিশু নিকেতনত 505গৰাকী লোকে স্বাস্থ্য পৰীক্ষাৰ সুবিধা লাভ কৰে। উল্লেখযোগ্য যে চৰাইদেউ জিলাৰ বানপীড়িত লোকসকলক স্বাস্থ্যসেৱা প্ৰদানৰ উদ্দেশ্যে আজি টেঙাপুখুৰী ৰাজহুৱা প্ৰেক্ষাগৃহ আৰু কাইলৈ ভোজৌ উচ্চ মাধ্যমিক বিদ্যালয়ত একেধৰণৰ বৃহৎ বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ বানপীড়িত লোকসকলৰ স্বাৰ্থত বিজেপিৰ সাংসদ তথা দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ভি ভি জি ৰামজী আঁচনিত শিথিলতা আনি বিশেষ ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে। লোকসভাৰ 377নম্বৰ নিয়মৰ অধীনত কালি এই বিষয়টো উত্থাপন কৰি সাংসদগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক বানপ্ৰৱণ আৰু দুৰ্যোগ পীড়িত অঞ্চলৰ বাবে আঁচনিখনত বিশেষ ব্যৱস্থা অন্তৰ্ভুক্ত কৰিবলৈ আহান জনায়। তেওঁ লগতে বানৰ পাছত কৃষিভূমিৰ পৰা বোকা আঁতৰোৱা, ভূমি পুনৰুদ্ধাৰ, বান আৰু জল নিষ্কাশনৰ ব্যৱস্থাৰ মেৰামতি, গ্ৰাম্য পথ পুনৰ নিৰ্মাণ, জল সংৰক্ষণ আৰু জীৱিকা পুনৰুদ্ধাৰৰ কামসমূহ ভি ভি জি ৰামজী আঁচনিৰ অধীনত বিশেষভাৱে অন্তৰ্ভুক্ত কৰাৰো দাবী জনায়। লগতে বানপীড়িত অঞ্চলত অতিৰিক্ত কৰ্ম দিৱস

0: আঁচনিখনত বিশেষ ব্যৱস্থা অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে বানৰ পাছত কৃষিভূমিৰ পৰা বোকা আঁতৰোৱা, ভূমি পুনৰুদ্ধাৰ, বান আৰু জল নিষ্কাশনৰ ব্যৱস্থাৰ মেৰামতি, গ্ৰাম্য পথ পুনৰ নিৰ্মাণ, জল সংৰক্ষণ আৰু জীৱিকা পুনৰুদ্ধাৰৰ কামসমূহ ভি বি জি ৰামজী আঁচনিৰ অধীনত বিশেষভাৱে অন্তৰ্ভুক্ত কৰাৰো দাবী জনায়। লগতে বানপীড়িত অঞ্চলত অতিৰিক্ত কৰ্মদিৱস, সময়মতে মজুৰি পৰিশোধ আৰু প্ৰয়োজন অনুসৰি আগতীয়া ধন মুকলিৰ ব্যৱস্থা কৰাৰ বাবে তেওঁ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনায়। অসমৰ অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলা ছিংগলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। অস্মিতাই আজি আছানত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত শীৰ্ষ বাছনিপ্ৰাপ্ত জাপানৰ হিনা অকেচিক 20-22, 21-15, 21-19 গেমত পৰাস্ত কৰে। 135 সংখ্যক দুৰান কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া গ্ৰুপ এৰ এখন খেলত আই এছ এলৰ চেম্পিয়ন তথা 16 বাৰকৈ দুৰান কাপ জয় কৰা ইষ্ট বেংগল এফ চি ছাউথ ইউনাইটেড এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত নিমিষা ভৰালী দাস, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ধীৰাজ বৈশ্য, পম্পা চন্দ, হৰমোহন বৰ্মন, ট্ৰেন্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, তিলক চন্দ্ৰ দাস, মৃগাংক কৃষ্ণাত্ৰেয়, এফ এম ট্ৰেন্সমিটাৰত আতিকুৰ ৰহমান, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই ময়ূৰী দত্ত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বিৰিঞ্চি কুমাৰ মেধি ৰচিত এটি বৃন্দ গান।

0: दीवार की आशा और भारत की सांस्कृतिक विरासत को सम्मान देते हैं। राष्ट्रपति भवन के सांस्कृतिक केंद्र के सभागार नई दिल्ली में 12वें राष्ट्रीय हथकरघा दिवस के इस विशेष समारोह से आप सजीव विवरण सुन रहे थे। मैं शोएस आर खान अपने साथ ही कमेंटेटर कौशिक राय और कार्यक्रम प्रभारी प्रमोद कुमार के साथ आज्ञा लेता हूं। नमस्कार। ये कार्यक्रम आकाशवाणी के दिल्ली केंद्र से प्रसारित किया गया।
1: ইমান পৰে শ্ৰোতাসকলে দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ে আয়োজন কৰা অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ শুনিলে। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু। মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিবেদন কৰা হৈছে কীৰ্তিকমল ভূঞা ৰচিত দুটি বৃন্দগান।

0: কীর্তি কমল ভূঞা রচিত বৃন্দগানটি শুনিলে। অনুষ্ঠানত এবাৰ আগবঢ়াবলৈ লৈছো ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত।
1: আমাক মাতে, আমাক মাতে, আমাক

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আৰু সুৰ আছিল শিল্পীৰ নিজা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে আইডিউৰ পুলনী।

আইদৰ বোলনীৰ সমশ্ৰতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বোলনী মুকলি কৰিছোঁ। শ্ৰোতাসকল, শেহতীয়াকৈ হোৱা বানপানীয়ে বহু লোকৰ জীৱন জীৱিকাৰ লগতে স্বাস্থ্যৰ ওপৰতো গুৰুতৰ প্ৰভাৱ পেলাইছে। বানপানীৰ পাছত বিশুদ্ধ পানীৰ অভাৱ, দূষিত পৰিৱেশ আৰু বিভিন্ন সংক্ৰামক ৰোগৰ আশংকা বৃদ্ধি পায়। এনে পৰিস্থিতিত সঠিক স্বাস্থ্য সচেতনতা আৰু সময়মতে প্ৰয়োজনীয় যতন লোৱাটো অতিকৈ জৰুৰী। সেয়েহে আজি আমি এই সম্পৰ্কে কথা পাতিবলৈ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ এখন ব্যক্তিগত চিকিৎসালয়ৰ মেডিচিন বিভাগৰ চিকিৎসক ডাক্তৰ অমৰ্ত্য ভূঞা। আৰু আজি আমাৰ কথোপকথনৰ বিষয় হৈছে বানপানীৰ পিছত স্বাস্থ্যজনিত সমস্যা আৰু ইয়াৰ চিকিৎসা।

0: ডাক্তৰ অমৰ্ত্য ভূঞা নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি জনাইছোঁৱেই যে আজি আমাৰ কথোপকথনৰ বিষয়বস্তু হৈছে বানপানীৰ পিছত স্বাস্থ্যজনিত সমস্যা আৰু ইয়াৰ চিকিৎসা। অনুষ্ঠানৰ আৰম্ভণিতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, বানপানীৰ পাছত মানুহে প্ৰথমে স্বাস্থ্যৰ ক্ষেত্ৰত কি কি সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায়?
1: নমস্কাৰ, সৰ্বপ্ৰথমে মই অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী কেন্দ্ৰক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এই অনুষ্ঠানত আমন্ত্ৰণ জনোৱাৰ বাবে। বানৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জনসাধাৰণৰ মাজত স্বাস্থ্য সচেতনতা সৃষ্টি কৰাটো অতি গুৰুত্বপূৰ্ণ আৰু এই ধৰণৰ জনহিতকাৰ উদ্যোগৰ জৰিয়তে সঠিক স্বাস্থ্য বিষয়ক তথ্য ৰাইজৰ ওচৰলৈ পোৱাত নিশ্চয় সহায় হ'ব। মই আশা কৰোঁ আজিৰ এই আলোচনা বানপীড়িত ৰাইজক কিছু হ'লেও উপকৃত কৰিব আৰু ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত অধিক সচেতন হ'বলৈ সহায় কৰিব। অসমৰ বাবে বানপানী এটা প্ৰায়ে প্ৰতি বছৰে সমস্যা। বানৰ ফলত কেৱল ঘৰ বাৰী বা খেতিয়ে ক্ষতিগ্ৰস্ত নহয়, জনস্বাস্থ্যৰ ওপৰতো ইয়াৰ গভীৰ প্ৰভাৱ পৰে। বিশুদ্ধ খোৱা পানীৰ অভাৱ, অস্বাস্থ্যকৰ পৰিৱেশ, মানুহৰ অস্থায়ী আশ্ৰয় শিবিৰত একেলগে বাস কৰা আৰু ঠায়ে ঠায়ে পানী জমা হৈ থকাৰ বাবে বিভিন্ন সংক্ৰামক ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়। সেয়েহে বানৰ পিছৰ সময়ছোৱা স্বাস্থ্যৰ ফালৰ পৰা আটাইতকৈ গুৰুত্বপূৰ্ণ। বানৰ পিছত আমি সাধাৰণতে কেইবাটাও ৰোগ বেছিকৈ দেখিবলৈ পাওঁ। ইয়াৰ ভিতৰত প্ৰথমতে ডায়েৰিয়া বা যিটো একিউট গেষ্ট্ৰোএনটাইটিছ বহু পৰিমাণে দেখা যায়। কাৰণকেইটা হৈছে কলেৰা হ'ব পাৰে, টাইফয়েড, ভাইৰেল গেষ্ট্ৰোএনটাইটিছ, বিভিন্ন প্ৰটোজুৱেল ইনফেকশ্যনছ ইত্যাদি, যিবোৰ সাধাৰণতে দূষিত পানী আৰু খাদ্যৰ জৰিয়তে বিয়পে। দ্বিতীয়তে মহৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে ডেংগু, মেলেৰিয়া আৰু জাপানিজ এনকেফেলাইটিছৰ দৰে ৰোগবোৰ বাঢ়ি যায়। তৃতীয়তে স্ক্ৰাব টাইফাছ, অসমৰ বহু জিলাত এই ৰোগ দেখা যায়। হঠাতে জ্বৰ, মূৰৰ বিষ, শৰীৰৰ বিষ আৰু কেতিয়াবা ছালত এনেকুৱা ক'লা দাগ, যিটোক আমি এস্কাৰ বুলি কয়, সেইটো থাকিব পাৰে। চতুৰ্থতে লেপ্টোস্পাইৰেছিছ, বানৰ দূষিত পানীত এন্দুৰ বা অন্য জন্তুৰ প্ৰস্ৰাৱ মিহলি থাকিলে এই বেক্টেৰিয়াজনিত ৰোগ হ'ব পাৰে। আৰম্ভণিতে সাধাৰণ জ্বৰৰ দৰে লাগিলেও কিন্তু পিছত সি জণ্ডিচ, কিডনী ডিছফাংচন, লিভাৰ ডিছফাংচন, চকু ৰঙা পৰাৰ দৰে জটিলতা আদি হ'ব পাৰে। পঞ্চমত পানীত বেছি সময় ভিজি থকাৰ ফলত বিভিন্ন ছালৰ সমস্যা

0: যেনে ফাংগেল ইনফেকশ্যন,
1: হয়
0: ছালৰ ঘাঁ, অন্যান্য ছালৰ ৰোগ যেনে স্কেবিজ ইত্যাদি বৃদ্ধি পায়। আৰু ইয়াৰ উপৰিও বানৰ সময়ত সাপৰ কামোৰৰ ঘটনাও বৃদ্ধি পায়।
1: হয়
0: হেপেটাইটিছ এ, হেপেটাইটিছ ই আদি ৰোগ যিবোৰ পানী আৰু খাদ্যৰ দ্বাৰা বিয়পে ইয়াৰো সংক্ৰমণ বৃদ্ধি পায়।
1: এইখিনি আমি দেখিলোঁ যে এইবিলাক সমস্যা আমাৰ দেহত দেখা দিব পাৰে বা এইবিলাক ৰোগে আমাক শৰীৰত দেখা দিব পাৰে। ইয়াৰ বাবে আমি কেনেদৰে সাৱধান হোৱাটো উচিত বা আমি কেনেদৰে ইয়াৰ প্ৰতিকাৰ ল'ব পাৰোঁ?
0: হয়, সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৱে হৈছে বা কথাটোৱে হৈছে বিশুদ্ধ খোৱা পানী। পানী উতলাই বা ক্লৰিন টেবলেট ব্যৱহাৰ কৰি বিশুদ্ধ কৰি খাব লাগে। খাদ্য যিমান পাৰি সতেজ আৰু ঢাকি ৰাখিব লাগে। খোৱাৰ আগতে আৰু শৌচাগাৰ ব্যৱহাৰৰ পাছত চাবোনেৰে হাত দুখন ধুব লাগে। মহৰ পৰা বাচিবলৈ আঁঠুৱা ব্যৱহাৰ কৰিব লাগে। সম্পূৰ্ণ হাত ভৰিত কাপোৰ পিন্ধিব লাগে যিমান পাৰি, আৰু ঘৰৰ চাৰিওফালে যাতে পানী জমা নহয় সেয়ে তাৰ ব্যৱস্থা কৰিব লাগে। আৰু বানপানীত বা পানীত নামিবলগীয়া হ'লে বুট বা জোতা পিন্ধিব লাগে, আৰু ছালত যদি ঘাঁ চাহ থাকে ভালদৰে সেইখিনি ঢাকি ৰাখিব লাগে। বানৰ পিছত যিবিলাক বেছিভাগ ৰোগেই দূষিত পানীৰ জৰিয়তে বিয়পে, সেয়েহে বিশুদ্ধ পানী খোৱাটোৱে বা ব্যৱহাৰ কৰাটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ। মই বাৰম্বাৰ সেইটোৱে ক'ম, পানী যিমান পাৰি একেবাৰে সহজ আৰু নিৰ্ভৰযোগ্য উপায় হৈছে পানী উতলাই খোৱাটো। আৰু দ্বিতীয়তে ক্লৰিন টেবলেট ব্যৱহাৰ, যিটোক আমি NADCC, তাৰ সম্পূৰ্ণ নাম হৈছে ছ'ডিয়াম ডাইক্লৰ আইচ'চাইনোৰেট। এইটো এটা ক্লৰিন ৰিলিজিং কম্পাউণ্ড যি পানী বিশুদ্ধ কৰাৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হয়, বিশেষকৈ বানপানী বা বেলেগ দুৰ্যোগ আৰু জৰুৰীকালীন পৰিস্থিতিত। এই NADCC টেবলেট পানীত যেতিয়া গলি যায় সেই তেতিয়া সেই হাইপ'ক্লৰাছ এচিড উৎপন্ন হয়, আৰু এই হাইপ'ক্লৰাছ এচিডটোৱে সি ক্লৰিনৰ সক্ৰিয় ৰূপ, যিটো এক্টিভ বা ফ্ৰী ফৰ্ম। আৰু ই বেক্টেৰিয়া, ভাইৰাছ আৰু বহুতো পৰজীৱীৰ কোষৰ আৱৰণ, এনজাইম, DNA RNA ক্ষতিগ্ৰস্ত কৰি সিহঁতক ধ্বংস কৰে। কিন্তু ক্লৰিনে জীৱাণু ধ্বংস কৰিবলৈ তাক অলপ সময় লাগে, সেইবাবে টেবলেট দিয়াৰ পিছত কমেও 30 মিনিট অপেক্ষা কৰাৰ পৰামৰ্শ দিয়া হয়। আৰু এই সময়ছোৱাত ক্লৰিনে পানীত থকা অধিকাংশ ক্ষতিকাৰক জীৱাণু ধ্বংস কৰে। কিন্তু কথাটো হৈছে যদি পানী ঘোলা হয় তেন্তে কিন্তু মাটি, জৈৱিক পদাৰ্থ আৰু মলিন বস্তুৰ লগত ক্লৰিনৰ একাংশ প্ৰথমে বিক্ৰিয়া ঘটে, ফলত জীৱাণু ধ্বংস কৰিবলৈ প্ৰয়োজনীয় যিটো ফ্ৰী ক্লৰিন সেইটো কমি যায়। সেয়ে প্ৰথমে কাপোৰেৰে বা ফিল্টাৰ থাকিলে ফিল্টাৰেৰে পানী ফিল্টাৰ কৰি লোৱাৰ পিছতহে ক্লৰিন টেবলেট ব্যৱহাৰ কৰিব লাগে। আৰু এই ক্লৰিন টেবলেটে বিভিন্ন বেক্টেৰিয়া যেনে ভিব্ৰিঅ' কলেৰী যি কলেৰা কৰে, ছালমনেলা টাইফি যি টাইফয়েড কৰে, ইকোলাই যি ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন বা গেষ্ট্ৰোএণ্টেৰাইটিছ কৰে, বিভিন্ন ভাইৰাছ যেনে হেপেটাইটিছ এ, হেপেটাইটিছ ই, নৰ' ভাইৰাছ, ৰোটা ভাইৰাছ যি ডায়েৰিয়া কৰে, আৰু বহুতো পৰজীৱীক ধ্বংস কৰে। তৃতীয়তে হৈছে ব্লিচিং পাউডাৰ। ব্লিচিং পাউডাৰ যদি কুঁৱা বা ডাঙৰ টেংকি চাফা কৰিবলৈ হয় বোলে আমি ব্লিচিং পাউডাৰ বা ছ'ডিয়াম হাইপ'ক্লৰাইট চলিউশ্যন ব্যৱহাৰ কৰোঁ, কিন্তু কেৱল স্বাস্থ্য বিভাগে পৰামৰ্শ দিয়া ব্লিচিং দ্ৰব্যহে ব্যৱহাৰ কৰিব লাগে। কাৰণ অধিক মাত্ৰা নহ'লে পানীটো চফা নহ'ব আৰু বেছিকৈ দিলেও স্বাস্থ্যৰ বাবে ক্ষতি হ'ব পাৰে। আৰু এটা কথা যে পানী সংৰক্ষণৰ নিয়ম, মানে বিশুদ্ধ কৰা পানী সদায় ঢাকনি থকা পৰিষ্কাৰ পাত্ৰতহে ৰাখিব লাগে, খোৱা পানীৰ পাত্ৰত হাত ডুবাই দিয়া উচিত নহয়। নদী, পুখুৰী বা বানৰ পানীৰ পোনপটীয়াকৈ মানুহে খাব নালাগে। কেৱল কাপোৰে চেকিলেই পানী সম্পূৰ্ণ সুৰক্ষিত হয় বুলিও নাভাবিব। চেকিলে ডাঙৰ মলিন বস্তু আঁতৰাই কিন্তু বেক্টেৰিয়া, ভাইৰাছ, পৰজীৱী নোহোৱা নকৰে। সেইবাবে ক্লৰিন বা ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা বা তাতোতকৈ উপৰি যদি উতলাই অৰ্থাৎ বইলিং কৰে বেছি উপকৃত হ'ব।
1: এইখিনিতে মনলৈ আহিছে কলেৰা বা ডায়েৰিয়া, ইয়াৰ লক্ষণসমূহ আমি কেনেদৰে গম পাম?
0: হয়, কলেৰা মানে ডায়েৰিয়া, যিটোক আমি পাতলা পায়খানা বুলি কওঁ, পাতলা পায়খানা আৰু যদি লগত বমিও হয় তেতিয়া সেইটোক আমি একিউট গেষ্ট্ৰোএণ্টেৰাইটিছ বুলি কওঁ। এই দুয়োটাই একিউট ইনফেক্টিভ ডায়েৰিয়া বা একিউট গেষ্ট্ৰোএণ্টেৰাইটিছ সাধাৰণভাৱে দেখিবলৈ পোৱা যায়। ইয়াৰ কাৰণসমূহ ভাইৰাছো হ'ব পাৰে, বেক্টেৰিয়াও হ'ব পাৰে, বেলেগ বেলেগ প্ৰট'জুৱেল ইনফেকশ্যনো হ'ব পাৰে, ইনফেকশ্যনৰ কাৰণে হ'ব পাৰে। সাধাৰণতে পাতলা পায়খানা হ'ব, পানীৰ দৰে পায়খানা হ'ব, খুব বমি হ'ব, বাৰম্বাৰ বমিটিং হ'ব, ডিহাইড্ৰেশ্যন হ'ব, পেটৰ বিষ হ'ব পাৰে, আৰু লগত জ্বৰ আৰু পেটৰ বিষ, জ্বৰ তেনেকুৱাবিলাকো থাকিব পাৰে। কলেৰাত বিশেষকৈ আমি সেইটো কওঁ ৰাইচ ৱাটাৰ ষ্টুল একদম, আৰু সাংঘাতিক বেছি 15-20 বাৰ এনেকুৱা ডায়েৰিয়া হয়, ৱাটাৰী ডায়েৰিয়া হয়, পানীৰ দৰে পাতলা পায়খানা হয়।

0: ডায়েৰীটোৰ লগত যদি তেজ যায় তেতিয়া আমি সেইটোক একিউট ইনফেক্টিভ ডায়েৰিয়া, যিটোক আমি ডিচেণ্ট্ৰি বুলি কওঁ।
1: হয়
0: তাৰো সাধাৰণতে বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণেই হয়। গতিকে তেনেকুৱাবিলাক হ'লে সাধাৰণতে ঘৰতে প্ৰথম কথা পানী আৰু ORS সেইটোৰ ভালদৰে খাব, কনজিউম কৰিব লাগে। ORS এটা পেকেট 1 লিটাৰ পানীত মিলাই যিমান পাৰি প্ৰতিবাৰ পায়খানা হোৱাৰ পাছতে সেইটো গ্ৰহণ কৰিব লাগে, আৰু দিনটোৰ ভিতৰত যিমান পাৰি 3-4 লিটাৰ সিমানে খাই থাকিব লাগে প্ৰথম কথা। দ্বিতীয় কথা, যেতিয়ালৈকে সাধাৰণতে প্ৰায়বিলাক যিটো ডায়েৰিয়া ভাইৰাছৰ কাৰণে হয়, গতিকে সেইটো নিজে নিজে ঠিক হৈ যায়। কিন্তু এই কলেৰা হওক, টাইফয়েড হওক, এইবিলাক বেক্টেৰিয়াজনিত ৰোগ, গতিকে এইখিনি হ'লেহে আমি এণ্টিবায়'টিক ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে। ভাইৰেল ডায়েৰিয়াত এণ্টিবায়'টিকৰ কোনো তেনেকুৱা ব্যৱহাৰ নাই। গতিকে নিজে এণ্টিবায়'টিক, নিজাববীয়াকৈ এণ্টিবায়'টিকৰ কনজিউম কৰাটো ঠিক নহয়। যদি আপোনালোকৰ ঠিক হোৱা নাই, 2 দিন হৈ গৈছে, 3 দিন হৈ গৈছে, তেতিয়া একেবাৰে ওচৰৰ স্বাস্থ্য কেন্দ্ৰ বা চিকিৎসকৰ ওচৰলৈ যাব লাগে আৰু তেওঁলোকৰ পৰামৰ্শ অনুসৰি দৰৱ খোৱাটো প্ৰয়োজন।
1: হয়, এতিয়া প্ৰায়ে দেখিবলৈ পাইছোঁ যে বানপানী হৈ যোৱাৰ পিছত মানুহবিলাকৰ খুব জ্বৰ হৈছে, ইয়াৰ কাৰণটো কি হ'ব পাৰে বাৰু?
0: হয়, জ্বৰটো হৈছে এটা চিম্পটম, এটা লক্ষণ। এই জ্বৰৰ 100টা বা 1000টা তাৰ কাৰণ থাকিব পাৰে। কিন্তু এই বানপানীৰ সময়ছোৱাত জ্বৰৰ মেইনলি আমাৰ ভাইৰেল, যিকোনো ভাইৰেল ফিভাৰ যিটোক আমি কওঁ, সেইটো কাৰণে হ'ব পাৰে। দ্বিতীয়তে এইবিলাক মহৰ দৰে বিয়পাৰ যিবিলাক ৰোগ, যেনে মেলেৰিয়া হওক, ডেংগু হওক, জাপানীজ এনকেফেলাইটিছ হওক, তেনেকুৱাবিলাকৰ কাৰণে হ'ব পাৰে। তৃতীয়তে নিমনিয়া হ'ব পাৰে। চতুৰ্থতে একেই, যদি কলেৰা টাইফয়েড হয় লগত জ্বৰো হ'ব পাৰে। জ্বৰ আহিলে পৰ্যাপ্ত জিৰণি লোৱাটো খুবেই জৰুৰী। বেছি পৰিমাণে বিশুদ্ধ পানী, ORS, নাৰিকলৰ পানী, চাউলৰ মাৰ, অন্যান্য তৰল খাদ্য গ্ৰহণ কৰিব লাগে। আৰু যদি 100 ডিগ্ৰী ফাৰেনহাইটৰ ওপৰত জ্বৰ উঠে, তেতিয়াহ'লে পেৰাচিটামল ব্যৱহাৰ কৰিব লাগে। কিন্তু ইয়াকে কৈ বিভিন্ন পেইন কিলাৰ যেনে IBUPROFEN হওক, নাইচ টেবলেট হওক, যিটো নিমেচলাইট থাকে, ডিক্লোফেনেক, এনেকুৱাবিলাক কিন্তু চিকিৎসকৰ পৰামৰ্শ অবিহনে ব্যৱহাৰ কৰিব নালাগে। হয়, আৰু নিজে নিজে এণ্টিবায়'টিক কেতিয়াও আৰম্ভ কৰিব নালাগে। যদি জ্বৰ 2-3 দিনতকৈ অধিক থাকে বা শ্বাস প্ৰশ্বাসত কষ্ট হয়, জণ্ডিচ হৈছে, লগতে প্ৰস্ৰাৱ কমি গৈছে, পেটৰ বিষ হৈছে বা অচেতনতা হয়, কাৰোবাৰ অল্টাৰ্ড চেন্সৰিয়াম, অল্টাৰ্ড বিহেভিয়াৰ, সাংঘাতিক মূৰৰ বিষ, চকু ৰঙা পৰিছে, তেনেকুৱা ক্ষেত্ৰত লগালগ কিন্তু চিকিৎসকৰ ওচৰলৈ যোৱাটো প্ৰয়োজন।
1: হয়, ডেংগু আৰু মেলেৰিয়া 2টা বেলেগ বেলেগ ৰোগ, ইয়াৰ লক্ষণবিলাক কেনেকুৱা? ডেংগু ৰোগ হ'লে আমি কেনেদৰে গম পাম আৰু মেলেৰিয়া হ'লে আমি কেনেদৰে গম পাম?
0: হয়, দুটাই ভাইৰাছ, ভাইৰেল ইলনেছ, কিন্তু তেওঁলোকক মানে মহৰ দ্বাৰা মানুহলৈ বিয়পে। ডেংগি আৰু মেলেৰিয়াৰ দুটাৰে প্ৰধান লক্ষণ হ'ল জ্বৰ, জ্বৰ 2টাতে থাকিব। কিন্তু ডেংগি ৰোগত সাধাৰণতে শৰীৰৰ মানে গাৰ বিষ, সাংঘাতিক মূৰৰ বিষ, গাৰ বিষ, জইণ্ট পেইন, এনেকুৱাবিলাক বেছিকৈ দেখিবলৈ পোৱা যায়। আৰু লগতে কাৰোবাৰ হয়তো পেট বিষ বা বমি বা অকণমান লুজ মোশ্যন, পাতলা পায়খানা হ'ব পাৰে। মেলেৰিয়াত সাধাৰণতে জ্বৰেই হয় আৰু লগতে খুব ৰাইগৰ বা চিলছ আহিব, খুব ঠাণ্ডা লাগিব, তেনেকুৱা হয়। আৰু ৰাতি ৰাতি জ্বৰ উঠিব পাৰে, তেনেকুৱা হয়। কিছুমান মেলেৰিয়াত এটা, যিটো আমি চেৰিব্ৰেল মেলেৰিয়া বুলি কওঁ, যিটোত আপোনাৰ ব্ৰেইনতো স্প্ৰেড হয়, সেইটোত হয়তো মানুহজনৰ অল্টাৰ্ড চেঞ্চৰিয়াম, অল্টাৰ্ড বিহেভিয়াৰ, এবনৰ্মেল বিহেভিয়াৰ, উল্টা পুল্টা কথা কোৱা, তেনেকুৱাবিলাক, বা কাৰোবাৰ ভ্ৰম বগা বুলি যিটো কয়, কাৰোবাৰ চিজাৰ, মৃগী বেমাৰ নিচিনা, তেনেকুৱা আহিব পাৰে। গতিকে সেই তেনেকুৱাবিলাক, কিছুমান কোমাৰ একদম পিছৰ ষ্টেজত কোমালেও গুচি যায়, তেনেকুৱাবিলাক সাধাৰণতে চিম্পটম দেখা দিয়ে। ইয়াৰ উপৰি ডেংগু বেমাৰত প্লেটলেট কাউণ্টটো বহুত কমি যায়। 3 দিনৰ পাছৰ যিটো ফেজ, 3 দিনৰ পৰা 7 দিনৰ ভিতৰৰ ফেজটোত প্লেটলেট কাউণ্টটো লাহে লাহে কমিবলৈ আৰম্ভ কৰে, ব্লিডিং টেণ্ডেঞ্চিবিলাক বাঢ়ি যায়, বা গাত কিছুমান ফুটফুট, ৰঙা ৰঙা ফুটফুট ওলাব পাৰে, তেনেকুৱাবিলাক সাধাৰণতে ডেংগিত দেখা দিয়ে। গতিকে সেই 2টা ৰোগেই খুব আমাৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত খুবেই মানে কমন হয়। গতিকে ৰেপিড টেষ্ট আজিকালি বহুত আছে, কাৰোবাৰ যদি এনেকুৱা লক্ষণ দেখা দিছে, নিশ্চয় তেওঁলোকে স্বাস্থ্য শিবিৰ বা ওচৰ চিকিৎসালয়লৈ গৈ এইকেইটাৰ টেষ্ট কৰাৰ প্ৰয়োজন।
1: জণ্ডিচৰ লক্ষণসমূহ কেনেদৰে আমি গম পাম?
0: জণ্ডিচটো জ্বৰৰ নিচিনাকে সিও এটা চিম্পটম হয়, সি এটা ফিভাৰৰ নিচিনাকে চিম্পটম,
1: বহুতে গম নাপায় যে জণ্ডিচ হৈ আছে ভিতৰি ভিতৰি।
0: জণ্ডিচ মানে আমাৰ শৰীৰত, অৰ্থাৎ ব্লাডত বিলিৰুবিনৰ সংখ্যাটো বাঢ়ি যায়। বিলিৰুবিন কিন্তু যেতিয়া আমাৰ নৰ্মেল বিলিৰুবিনটো হৈছে 1.1 বা 1.2 লৈকে হয় বিলিৰুবিনৰ যিটো ৰেঞ্জ,

0: কিন্তু জণ্ডিচটো আমাৰ গাত অৰ্থাৎ চকু বা চকু হালধীয়া পৰে বা শৰীৰ হালধীয়া হয় যেতিয়া আমাৰ বিলিৰুবিনৰ এমাউণ্টটো 2.5 মিলিগ্ৰাম পাৰ ডেচিলিটাৰকৈ যদি বাঢ়ি যায় তেতিয়াহে মানুহে মানে দেখাত ধৰা পৰে বা চকু হালধীয়া হয়। জণ্ডিচটো বিভিন্ন বেমাৰত হ'ব পাৰে, কাৰোবাৰ যদি হেপেটাইটিছ এ, হেপেটাইটিছ ই, যি সাধাৰণতে দূষিত পানী বা খাদ্যৰ দ্বাৰা বিয়পে সেইটোত দেখিবলৈ পোৱা যায়। কাৰোবাৰ যদি স্ক্ৰাব টাইফাছ হৈছে, কাৰোবাৰ যদি লেপ্টোস্পাইৰেচিছ হৈছে, সেই তেনেকুৱাবিলাক বেমাৰতো জণ্ডিচ হয়। জণ্ডিচ মানে কি, আল্টিমেটলি বেক্টেৰিয়া বা ভাইৰেল ইনফেকশ্যনটো লিভাৰত সি আক্ৰমণ কৰিছে। লিভাৰত আক্ৰমণ কৰাৰ ফলত আপোনাৰ যিবিলাক লিভাৰ চেলছ থাকে সেইবিলাক ডেমেজ হৈছে, ধ্বংস হৈছে। ধ্বংস হোৱাৰ ফলত সেই বিলিৰুবিনখিনি ধৰক আমাৰ শৰীৰত বাঢ়ি যায় আৰু সেইটোৱে জণ্ডিচৰ লক্ষণ।
1: আৰু ইয়াৰ বাবে চিকিৎসকৰ কাষ চপাৰ আগতে আমি ঘৰুৱাভাৱে কিবা প্ৰতিকাৰ ল'ব পাৰোঁ নেকি?
0: কাৰোবাৰ যদি জণ্ডিচ ধৰা পৰিছে, চকু হালধীয়া হৈছে, শৰীৰ হালধীয়া হৈছে, প্ৰথম কথা তেওঁলোকে লিভাৰ এনজাইম বা টেষ্ট কৰাটো খুবেই প্ৰয়োজন। কাৰণ জণ্ডিচ এটা বেমাৰ নহয়, কিন্তু বেলেগ এটা বেমাৰৰ সি এটা লক্ষণহে। এতিয়া প্ৰথম কথা আমি চাব লাগিব তাৰ কোনটো বেমাৰৰ কাৰণে জণ্ডিচ হৈছে। যদি বেক্টেৰিয়েল কিবা ইনফেকশ্যনৰ কাৰণে জণ্ডিচ হৈছে তেতিয়াহ'লে তাৰ মানে দৰৱ খাব লাগিব, চিকিৎসা কৰিব লাগিব। ভাইৰেল কিছুমান যেনে হেপেটাইটিছ এ, হেপেটাইটিছ ই, এইকেইটা বেমাৰৰ সাধাৰণতে তেনেকুৱা একো এণ্টিবায়'টিক বা তেনেকুৱা এণ্টিভাইৰেল থেৰাপি নাই। গতিকে এইটোত ৰেষ্ট আৰু আপোনাৰ ভালকৈ ORS খুৱাব লাগে, বিশুদ্ধ পানী, সেইখিনি খালেই লাহে লাহে লাহে লাহে কমি যোৱাৰ চান্স থাকে। কিন্তু জণ্ডিচ হ'লেই লগালগ চিকিৎসকৰ কাষ চাপিব লাগে, কাৰণ জণ্ডিচ বহুত বাঢ়ি যাব পাৰে, লিভাৰ ডিছফাংচন গৈ পেলাই একিউট লিভাৰ ফেইলিয়াৰ হ'বগৈ পাৰে, তেতিয়া কিন্তু যথেষ্ট জটিলতা আহিব পাৰে।
1: হয়, বানপানীৰ পিছত ৰোগসমূহৰ ভিতৰত আমি কলেৰা, ডায়েৰিয়া, জণ্ডিচ এই সম্পৰ্কে আমি কথা পাতিলোঁ। ইয়াত দেখিবলৈ পাওঁ যে বানপানীৰ পিছত আমি কিছুমান চৰ্ম ৰোগ মানে স্কিনৰ বেমাৰ হোৱা আমি দেখিবলৈ পাওঁ।
0: বানপানীৰ পিছতে বহুখিনি স্কিনৰ ইনফেকশ্যন বা এনেকুৱা ছালৰ ৰোগ বহুতখিনি দেখা পোৱা যায়। তাৰ ভিতৰত বেক্টেৰিয়েল ইনফেকশ্যন যেনে ইম্পেটিগো, চেলুলাইটিছ, ফলিকুলাইটিছ তেনেকুৱা ধৰণৰ দেখিবলৈ পোৱা যায়। দ্বিতীয়তে আপোনাৰ কিছুমান স্কেবিছ নামৰ এটা বেমাৰ আছে যিটো খুবেই আমাৰ মানে ভাৰতবৰ্ষতে খুবেই প্ৰচলিত স্কেবিছ। গতিকে সেইটোতো আপোনাৰ গুটি গুটি, সৰু সৰু গুটি গুটি হয়, সাংঘাতিক খজুৱতি হয় আৰু ৰাতি ৰাতি বেছি খজুৱায়, এই হাতৰ আঙুলিৰ মাজত গুটি গুটি হয় আৰু সাংঘাতিক খজুৱতি হয় আৰু এজনৰ হ'লেই ঘৰত সকলোৰে হয়। তৃতীয়তে ফাংগেল ইনফেকশ্যন যিটোক আমি টিনিয়া বুলি কওঁ, ফাংগেল ইনফেকশ্যনত এনেকুৱা গুল গুল এনেকুৱা পেটছ হ'ব, পেটছি কিছুমান স্কিন লিজেন্স থাকিব তাতে আৰু সাংঘাতিক খজুৱতি হ'ব আৰু সাধাৰণতে যিবিলাক অলপ ভিজি থকা, শৰীৰৰ ভিজি থকা অংশ, সেমেকা অংশত বেছিকৈ দেখিবলৈ পোৱা যায়। গতিকে এইবিলাকৰ কাৰণ হৈছে বানপানীত পানীৰ লগতে মানে সংক্ৰমণ আহি থাকে, কণ্টেক্টত আহি থাকে। গতিকে এনি টাইম যদি সেই দূষিত পানী বা বেলেগ বেলেগ জাবৰ এইবিলাকৰ লগত যদি কণ্টেক্টত আহি থাকে সেইকাৰণে এইখিনি স্কিন ইনফেকশ্যনখিনি বাঢ়ি যায়।
1: হয়, তাৰ বাবে আমি কি কৰিব লাগিব প্ৰতিকাৰ হিচাপে?
0: যিমান পাৰি আমি মানুহে বা বানপীড়িত লোকসকলে কম সময় পানীত যাতে কম সময় যাব লগা হয় সেইটো, আৰু যদি পানীত যাবই লগা হয় তেতিয়াহ'লে বুট বা জোতা, জলৰোধী জোতা পিন্ধিব লাগে। পানীৰ পৰা উঠাৰ লগে লগে কিন্তু পৰিষ্কাৰভাৱে চাবোনেৰে গোটেই ভৰি হাত ভৰি ধোৱাটো প্ৰয়োজন আৰু ভালদৰে শুকুৱাই ল'ব লাগে, বিশেষকৈ ভৰিৰ আৰু হাতৰ আঙুলিৰ মাজমজিয়াবিলাক, আৰু যিমান পাৰি শুকান কাপোৰ আৰু মোজা যদি এবাৰ ভিজি যায় তেতিয়াহ'লে সলনি কৰি শুকান মোজা পিন্ধিব লাগে। ছালত যদি কটা থাকে, ফাট থাকে, ঘাঁ থাকে, তাক পৰিষ্কাৰ কৰি এণ্টিছেপ্টিক লগাই ৰাখিব লাগে আৰু একেখন টাৱেল বা একেখন কাপোৰ বহুতে যাতে ব্যৱহাৰ নকৰে। ডায়েবেটিছ ৰোগীয়ে বিশেষকৈ ভৰিৰ বিশেষ যত্ন ল'ব লাগে কাৰণ তেওঁলোকৰ বেক্টেৰিয়েল ইনফেকশ্যনৰ মানে চান্সেছ বেছি থাকে।
1: এইখিনিতে জানিব বিচাৰিছোঁ, শিশু, গৰ্ভৱতী মহিলা, বৃদ্ধ অথবা দীৰ্ঘদিনীয়া ৰোগীসকলে বানপানীৰ সময়ছোৱাত বিশেষভাৱে কেনেদৰে যতন লোৱা উচিত?
0: হয়, বানপানী অহাৰ লগে লগে গৰ্ভৱতী মহিলা বা প্ৰাপ্তবয়স্ক যিসকল ব্যক্তি আৰু অন্যান্য বিভিন্ন ক্ৰনিক ইলনেছত ভুগি থকা ৰোগীসকলৰ বাবে খুবেই এটা মানে কঠিন সময় আহি পৰে। ইয়াৰ ভিতৰত প্ৰথমতে যদি সেইটো জেগাত, যিকোনো জেগাত বানপানী প্ৰতি বছৰে আহে বা বানপানী অহাৰ আশংকা থাকে তেতিয়াহ'লে মানুহখিনিয়ে নিজকে প্ৰথম কথা তৈয়াৰী কৰিব লাগিব,
1: প্ৰস্তুত

ক'বই লাগিব। যদি কাৰোবাৰ দুমহলীয়া ঘৰ আছে, মানুহ কেইজন সামগ্ৰী লগত নিজেও সেই ওপৰ মহলালৈ যোৱাটো উচিত। দ্বিতীয়তে ঘৰৰ ৰেচন সকলোবিলাক যাতে বানপানীৰ আগতে, মানে বতৰ বৰষুণৰ বতৰৰ আগতে যাতে গোটেইখিনি তেওঁলোকে আয়োজন আৰু বন্দোবস্ত কৰি ল'ব পাৰে, সেইটো খুবেই জৰুৰী। তৃতীয়তে যিখিনি তেওঁলোকে দৰৱ খাই থাকে, সেই দৰৱখিনি আৰু যিখিনি এমাৰজেঞ্চি ড্ৰাগছ কিছুমান, সেইবিলাক কিন্তু তেওঁলোকে আগতে যোগান ধৰি ৰখাটো খুবেই জৰুৰী। চতুৰ্থতে, গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত তেওঁলোকৰ যদি

0: ফাইনেন্সিয়েলিও এটা ডাঙৰ ক্ষতি হয়। গতিকে স্বাভাৱিক যে মানুহে মানে মেণ্টেল ষ্ট্ৰেছ আৰু লগতে ফিজিকেল ষ্ট্ৰেছ, বেমাৰ আজাৰ বিভিন্ন হেৰিয়াত ভুগিবলগীয়া হয়। কিন্তু তথাপিতো নিজৰ মনটো ডাঠ কৰি নিজৰ শৰীৰটোক যাতে সুস্থ সবল কৰি ৰাখিব পাৰে, কাৰণ আমি যদি নিজৰ মনটো নিজৰ শৰীৰটো সুস্থ কৰি ৰাখোঁ তেতিয়াহে আমি এই দুৰ্যোগক আমি ফাইট কৰিব পাৰিম, মানে ভালদৰে তাক অতিক্ৰম কৰিব পাৰিম। গতিকে নিজৰ মনোবল, নিজৰ মানসিকভাৱে শাৰীৰিকভাৱে নিজকে সুস্থ কৰি ৰখাটো খুবেই জৰুৰী।
1: হয়, ডাক্তৰ অমৰ্ত্য গগৈ, বানপানীৰ পিছত স্বাস্থ্যজনিত বিভিন্ন ৰোগ বা সমস্যা সম্পৰ্কে আমাক জনালে। শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ, চিকিৎসক হিচাপে আপুনি বানপীড়িত লোকসকললৈ বা বানপানীৰ সময়ত আমি কেনেদৰে নিজকে ৰক্ষা কৰিব পাৰিম এই বিষয়ে শ্ৰোতাসকলক কি পৰামৰ্শ আগবঢ়াব?
0: মই সকলো ৰাইজলৈ বা বানপীড়িত লোকসকললৈ এটাই অনুৰোধ জনাম যে বানপানীৰ সময়ত আতংকিত নহ'ব। আতংকিত হোৱাটো বাৰু স্বাভাৱিক, হ'লেও নিজৰ মনোবল মানে টান কৰি নিজৰ মনটোক বুজাই সচেতন হৈ থাকিব। যিকোনো বেমাৰৰ লক্ষণ হওক, জ্বৰ, জণ্ডিচ বা ডায়েৰিয়া, সৰু বেমাৰ বুলি ভাবি অৱহেলা নকৰিব। বিশেষকৈ বানপানীৰ পিছত হোৱা জ্বৰ সাধাৰণ ভাইৰেল জ্বৰ নহ'বও পাৰে, সি হয়তো বেলেগ কিবা বেমাৰৰ যেনে ডেংগু হওক, মেলেৰিয়া বা লেপ্টোস্পাইৰেছিছ, স্ক্ৰাব টাইফাছ, এনেকুৱাবিলাক বেমাৰৰো সি বেমাৰ হ'ব পাৰে। গতিকে সময়মতে চিকিৎসা ল'লে অধিকাংশ ৰোগ কিন্তু সম্পূৰ্ণভাৱে আৰোগ্য হয়। মনত ৰাখিব যে বিশুদ্ধ পানী, পৰিষ্কাৰ পৰিচ্ছন্নতা, মহৰ পৰা সুৰক্ষা আৰু সময়মতে চিকিৎসা, এই চাৰিটাই হৈছে বানৰ পিছৰ ৰোগ প্ৰতিৰোধৰ মূল চাবিকাঠি। আৰু প্ৰতিৰোধ চিকিৎসাতকৈ সদায় উত্তম। সৰু সৰু সাৱধানতাই বহু ডাঙৰ ৰোগৰ পৰা আমাক ৰক্ষা কৰিব পাৰে। ইয়াকে কৈ আজি মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে সুস্বাস্থ্য আৰু নিৰাপদ জীৱনৰ শুভেচ্ছা দিছোঁ।
1: হয়, ধন্যবাদ ডাক্তৰ অমৰ্ত্য ভূঞা, আপুনি আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহিলে আৰু এইখিনি আমাক জনালে, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ শ্ৰোতাসকলেও নিশ্চয় উপকৃত হ'ব আজিৰ অনুষ্ঠান শুনি। আপোনাক ধন্যবাদ জনাইছোঁ, নমস্কাৰ।
0: নমস্কাৰ।

0: সেয়া আছিল ডাক্তৰ অমৰ্ত্য ভূঞা। আৰু আজি আমাৰ কথোপকথনৰ বিষয় আছিল বানপানীৰ পিছত স্বাস্থ্যজনিত সমস্যা আৰু ইয়াৰ চিকিৎসা।
1: লুই তর বুকু হেন বাম হল গোল, গভীরতা হেন কিছু নোহোয়া হল। লুই তর বুকু হেন বাম হল গোল, গভীরতা হেন কিছু নোহোয়া হল।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: Sagar is facing renewed inundation in low-lying areas following a rise in the Jalakaha River, while more districts remain under weather alerts. And with that, we end this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আধুনিক গীতৰ অনুষ্ঠানত আজি আগবঢ়োৱা হৈছে গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰ আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমেই শুনক উমেশ দত্ত ৰচিত এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে গায়ত্ৰী হাজৰিকাৰ কণ্ঠত ক্ৰমে উমেশ দত্ত আৰু হীৰেণ ভট্টাচাৰ্য ৰচিত গীত শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়োৱা হৈছে প্ৰফুল্ল ডেকা আৰু সংগীবৃন্দৰ গ্ৰন্থৰ ওজাপালি।

লডেকা আৰু সগীবৃন্দৰ কণ্ঠত ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত এতিয়া শুনক হাইদৰ আলীয়ে বজোৱা স্পেনিছ গীটাৰত লঘু সংগীতৰ সুৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজ নাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, সংসদত আজি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ বিকাশ সংশোধনী বিধেয়ক 2026 গৃহীত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ বাসভৱনত পুৱাৰ আহাৰৰ টেবুলত NDAত নতুনকৈ যোগদান কৰা সাংসদসকলৰ সৈতে মত বিনিময় কৰে। ভাৰত আৰু চীনে কালি নতুন দিল্লীত অনুষ্ঠিত সীমান্ত বিষয়ক আলোচনা আৰু সমন্বয় কৰ্মব্যৱস্থা সম্বন্ধীয় 36 সংখ্যক বৈঠকত মুকলি আলোচনা কৰে। অবিৰত বৰষুণ আৰু নদ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। আৰু ভাৰতৰ ৰক্ষিতা ৰামৰাজ আৰু অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে।

0: সংসদত আজি ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ বিকাশ সংশোধনী বিধেয়ক 2026 গৃহীত হয়। ৰাজ্যসভাত যোৱা সোমবাৰে এই বিধেয়কখন গৃহীত হোৱাৰ পাছত লোকসভাই আজি বিধেয়কখন গৃহীত কৰে। প্ৰথমবাৰ নিম্ন সদন স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত পুনৰ মিলিত হোৱাৰ সময়ত ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ দপ্তৰৰ মন্ত্ৰী জিতন ৰাম মাঝিয়ে সদনত ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ বিকাশ আইন 2006 সংশোধনৰ বাবে উত্থাপন কৰে। এই বিধেয়কখনৰ জৰিয়তে বেতন পলম হোৱা আৰু বিবাদ নিষ্পত্তিৰ দৰে বিষয়সমূহ সমাধান কৰা হ'ব। বিধেয়কখনত উল্লেখ কৰা অনুসৰি প্ৰত্যেক কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগে ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগৰ পৰা ক্ৰয় কৰা সামগ্ৰী অথবা সেৱাৰ বাবে ট্ৰেড ৰিচিভেলছ ডিছকাউণ্টিং ব্যৱস্থাত সকলো বিল পৰিশোধ কৰিব লাগিব। এই বিধেয়কখন গৃহীত কৰি সদন পৰিচালনাৰ দায়িত্বত থকা বিষয়া দিলীপ শইকীয়াই সদনৰ কাম কাজ চলাই নিয়াৰ চেষ্টা চলায় আৰু প্ৰতিবাদৰত সদস্যসকলক নিয়াৰিকৈ কাম কাজ চলোৱাত সহযোগ কৰিবলৈ আহ্বান জনায়। তেওঁ সদনৰ কাম কাজত ব্যাঘাত জন্মোৱাক লৈ অসন্তুষ্টি ব্যক্ত কৰি এনেধৰণৰ প্ৰতিবাদ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে সমীচীন নহয় বুলি উল্লেখ কৰে। শ্ৰীশইকীয়াই বাৰে বাৰে পষ্টাৰ বেনাৰ আদি প্ৰদৰ্শন কৰি সদনৰ কাম কাজ ব্যাহত কৰাটো উচিত নহয় বুলি কয়। তেওঁ সকলো সদস্যক নিজ নিজ আসন গ্ৰহণ কৰিবলৈ আৰু গঠনমূলক আলোচনাত ভাগ লবলৈ আহ্বান জনায়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে বিৰোধী পক্ষৰ আচৰণত উদ্বেগ প্ৰকাশ কৰি কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰতিদিনে সংসদৰ অধিৱেশনত উপস্থিত থাকে। ইয়াৰ পাছতো হুলস্থূলীয়া পৰিৱেশ অব্যাহত থকাত লোকসভাৰ কাম কাজ অহা সোমবাৰৰ দিনৰ 11 বজালৈকে স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ আৰু স্বাধীনতা যুঁজাৰুসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অহা 9 আগষ্টত ভাৰত ত্যাগ আন্দোলনৰ 84 বছৰ সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰি শ্ৰীবিৰলাই এই আন্দোলনক ৰাষ্ট্ৰীয় একতা, সাহসিকতা, সত্য আৰু অহিংসাৰ গভীৰ নিদৰ্শন বুলি প্ৰকাশ কৰে। তেওঁ সদনৰ সদস্যসকলক আলোচনাত অংশ লৈ সদনৰ মৰ্যাদা বজাই ৰাখিবলৈ আহ্বান জনায়।
1: লোকতন্ত্ৰ সশক্ত আৰু মজবুত কৰা তো চৰ্চা আৰু সংবাদ ইয়াৰ ৰাস্তা হয়। মই আপোনাক হৰ বাৰ আগ্ৰহ কৰোঁ, লেকিন আপোনাৰ আচৰণ সংসদীয় মৰ্যাদাৰ অনুৰূপ নহয়। इस पर आपको विचार करना चाहिए। सदन चर्चा संवाद और विशेष रूप से प्रश्नकाल के अंदर माननीय सदस्यों के महत्वपूर्ण प्रश्न के लिए होता है। मेरा आपसे आग्रह, आप प्रश्नकाल चलने दें। आप सदन नहीं चलाना चाहते, ये व्यवहार आचरण आपका उचित नहीं है।
0: ইপিনে নীটৰ প্ৰতিবাদৰ সময়ত শিক্ষাৰ্থীসকলৰ বিৰুদ্ধে আৰক্ষীৰ ভূমিকাকে ধৰি বিভিন্ন বিষয়লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। দুপৰীয়া 12 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত সভাপতি চি পি ৰাধাকৃষ্ণনে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে প্ৰশ্নকাল আৰম্ভ কৰে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰেলৱেৰ ছিগনেল পদ্ধতি আৰু কবচ স্থাপন সন্দৰ্ভত প্ৰশ্নৰ উত্তৰ দিয়াৰ চেষ্টা চলাই যদিও অসম্পূৰ্ণ হৈ ৰয়। বিৰোধী পক্ষৰ সদস্যসকলৰ হুলস্থূলীয়া পৰিস্থিতিৰ বাবে পাছত সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰখা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ বাসভৱনত পুৱাৰ আহাৰৰ টেবুলত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা এন ডি এত নতুনকৈ যোগদান কৰা সাংসদসকলৰ সৈতে মত বিনিময় কৰে। এইসকলৰ ভিতৰত এন চি পি আই আৰু শিৱসেনাৰ সাংসদসকল আছে। এই সাক্ষাতৰ পাছত সংসদ ভৱন চৌহদত সংবাদ মাধ্যমৰ

মুখামুখি হৈ শিৱসেনাৰ সাংসদ জ্যোতি সাবিত্ৰী নাগনাথ ৱাঘেমেৰে কয় যে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সৈতে সংসদৰ কাম কাজ বাৰম্বাৰ বিঘ্নিত হৈ থকাৰ বিষয়টো সন্দৰ্ভত কথা পাতে। তেওঁ কয় যে এনেদৰে বাৰম্বাৰ সদনৰ কাম কাজ বিঘ্নিত হৈ থাকিলে নৱনিৰ্বাচিত আৰু প্ৰতিভাৱান সাংসদসকল সদনত নিজৰ নিজৰ দৃষ্টিভংগী প্ৰকাশ কৰাৰ পৰা বঞ্চিত হৈ থাকিব বুলি প্ৰধানমন্ত্ৰীয়ে আক্ষেপ প্ৰকাশ কৰে। এন চি পিৰ সাংসদ শতাব্দী ৰায়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এৰ সৈতে যুক্ত হোৱা প্ৰত্যেককে আদৰণি জনায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে সাংসদসকলে কি কৰাটো প্ৰয়োজন আৰু তেওঁলোকে কিদৰে ৰাষ্ট্ৰ নিৰ্মাণলৈ ফলপ্ৰসূ অৱদান যোগাব পাৰিব এই সন্দৰ্ভত মত বিনিময় কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আই আই টি দিল্লীৰ 57 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই সমাৰোহত 587গৰাকী শিক্ষাৰ্থীক পি এইচ ডি ডিগ্ৰী প্ৰদান কৰাকে ধৰি 3000ৰো অধিক শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হ'ব। শ্ৰীমোদীয়ে শিক্ষা প্ৰতিষ্ঠানখনৰ ৰাষ্ট্ৰপতিৰ স্বৰ্ণপদক, সঞ্চালকৰ স্বৰ্ণপদক, শংকৰদয়াল শৰ্মা স্বৰ্ণপদক আৰু পাৰ্ফেক্ট 10 স্বৰ্ণপদককে ধৰি বিভিন্ন সন্মান মেধাৱী শিক্ষাৰ্থীসকলক প্ৰদান কৰিব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে আই আই টি দিল্লীৰ শোনিপত চৌহদত স্থাপন কৰা কৃত্ৰিম বুদ্ধিমত্তা ক্ষমতাসম্পন্ন ছুপাৰ কম্পিউটিং ব্যৱস্থা পৰম্প্ৰাজ্ঞ উদ্বোধন কৰিব। ভাৰত আৰু চীনে কালি নতুন দিল্লীত অনুষ্ঠিত সীমান্ত বিষয়ক আলোচনা আৰু সমন্বয় কৰ্ম ব্যৱস্থা সম্বন্ধীয় 36 সংখ্যক বৈঠকত মুকলি আলোচনা কৰে। এই বৈঠকত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰিস্থিতিৰো পৰ্যালোচনা কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি দুয়োপক্ষই সীমান্তৰ সমস্যা ব্যৱস্থাপনা আৰু সহযোগিতা সন্দৰ্ভত বিস্তৃত মত বিনিময় কৰে। বৈঠকত দুয়োপক্ষই সীমান্তৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত সেই অঞ্চলসমূহত শান্তি আৰু স্থিৰতা বৰ্তাই ৰখাত গুৰুত্ব দিয়ে। ভাৰতৰ প্ৰতিনিধি দলটোত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পূব এছিয়া সম্বন্ধীয় যুটীয়া সচিব সুজিত ঘোষে নেতৃত্ব দিয়ে। চীনৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল দেশখনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সীমান্ত আৰু সামুদ্ৰিক পৰিক্ৰমা বিভাগৰ সঞ্চালক প্ৰধান হৌ য়াংগি। দুয়োপক্ষই বৰ্তমানৰ কূটনৈতিক আৰু সামৰিক ব্যৱস্থা বাহাল ৰখাত গুৰুত্ব দিয়ে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু দিৱসত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতৰ আত্মাক কণ্ঠদান কৰিছে আৰু তেওঁ কলমেৰে স্বাধীনতা আন্দোলনক নতুন মাত্ৰা দিছিল। অবিৰত বৰষুণ আৰু নদ নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি অসমত চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97লৈ বৃদ্ধি হোৱাৰ লগতে 15খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। 881খন গাঁৱৰ 168,000ৰো অধিক লোক আৰু 14,382 হেক্টৰৰো অধিক কৃষিভূমি সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হৈছে। বানপীড়িত লোকসকলক সহায় আগবঢ়াবলৈ সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্যমতে ৰাজ্যত 50টা সাহায্য শিবিৰ আৰু 83টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে আৰু বৰ্তমানেও এই শিবিৰসমূহত 10 সহস্ৰাধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। জিলাকেইখনৰ অঞ্চলবিশেষে স্থানীয় ৰাইজক নৈৰ কাষলৈ নাযাবলৈ আৰু বিপদসংকুল অঞ্চলত প্ৰৱেশ নকৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰি দিয়া হৈছে। ভাৰতৰ ৰক্ষিতা ৰামৰাজ আৰু অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ৰক্ষিতাই আজি আছানত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত নিজ দেশৰে তন্ভী শৰ্মাক 21-18, 19-21, 19-21 গেমত পৰাস্ত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰে। ৰক্ষিতা ছেমিফাইনেলত অস্মিতা চলিহাৰ সন্মুখীন হ'ব। ইয়াৰ পূৰ্বে অস্মিতাই শীৰ্ষ বাছনিপ্ৰাপ্ত জাপানৰ হিনা অকেচিক 20-22, 21-15, 21-19 গেমত পৰাস্ত কৰে। ইপিনে পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত পৃথি কৃষ্ণমূৰ্তি ৰায় আৰু কৃষ্ণাপ্ৰসাদ গৰাগাৰ যুটীটো মালয়েছিয়াৰ মান ৱেই চুং আৰু চুহ উইকিৰ সন্মুখীন হ'ব। ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত চলিত 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'ব লগা গ্ৰুপ এৰ এখন খেলত আই এছ এলৰ চেম্পিয়ন তথা 16বাৰকৈ ডুৰাণ্ড কাপ জয় কৰা ইষ্ট বেংগল এফ চিয়ে ছাউথ ইউনাইটেড এফ চিৰ বিৰুদ্ধে খেলিব। নিশা 7 বজাত খেলখন অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। সংসদত আজি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ বিকাশ সংশোধনী বিধেয়ক 2026 গৃহীত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ বাসভৱনত পুৱাৰ আহাৰৰ টেবুলত এন ডি এত নতুনকৈ যোগদান কৰা সাংসদসকলৰ সৈতে মত বিনিময় কৰে। ভাৰত আৰু চীনে কালি নতুন দিল্লীত অনুষ্ঠিত সীমান্ত বিষয়ক আলোচনা আৰু সমন্বয় কৰ্ম ব্যৱস্থা সম্বন্ধীয় 36 সংখ্যক বৈঠকত মুকলি আলোচনা কৰে। অবিৰত বৰষুণ আৰু নদ নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আৰু

0: ভাৰতৰ ৰস্মিতা ৰামৰাজ আৰু অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে সুমিত্ৰা ৰাণী লহকৰৰ কণ্ঠৰ 2টি লোকগীত।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: শ্ৰোতাসকলে লোকগীত শুনিছে সুমিত্ৰা ৰাণীৰ লহকৰৰ কণ্ঠত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। চুবুৰীয়া ৰাজ্যসমূহকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নদ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি 15খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। সাম্প্ৰতিক বানত 481খন গাঁৱৰ 168,000ৰো অধিক লোক প্ৰভাৱিত হোৱাৰ উপৰি 14,382 হেক্টৰৰো অধিক কৃষিভূমি নষ্ট হৈছে। চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97লৈ বৃদ্ধি পাইছে। বানপীড়িত লোকসকলক সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্যমতে ৰাজ্যত 50টা সাহায্য শিবিৰ আৰু 83টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে আৰু বৰ্তমানেও এই শিবিৰসমূহত 10,000+ লোকে আশ্ৰয় লৈ আছে। ইপিনে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিমগঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। জিলাকেইখনৰ অঞ্চলবিশেষে স্থানীয় ৰাইজক নৈৰ কাষলৈ নাযাবলৈ আৰু বিপদসংকুল অঞ্চলত প্ৰৱেশ নকৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰা হৈছে। ইপিনে বান সমস্যাৰ সমাধানৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই 10,000 কোটিৰ বিশেষ পেকেজ ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনাইছে। সংগঠনটোৱে আজি এখন সংবাদমেলত ইয়াৰ বাবে উচ্চ পৰ্যায়ৰ বিশেষজ্ঞ সমিতি গঠন, মথাউৰি মেৰামতি আৰু যমুনা দখলমুক্ত কৰাৰ উপৰি নাগালেণ্ডৰ অবৈধ কয়লা খনন ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰি দাবী জনায়। গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বানত শিক্ষা সংক্ৰান্তীয় নথিপত্ৰ নষ্ট হোৱা শিক্ষাৰ্থীসকলক পুনৰ নথিপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয়ৰ নিৰ্দেশনা অনুসৰি গাঁও প্ৰধান অথবা সংশ্লিষ্ট চক্ৰ বিষয়াৰ প্ৰমাণপত্ৰ দাখিলৰ ভিত্তিত বান ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীক নম্বৰ পত্ৰ, প্ৰমাণপত্ৰ আৰু অন্যান্য প্ৰয়োজনীয় শৈক্ষিক নথিপত্ৰ পুনৰ প্ৰদান কৰা হ'ব। বানৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়খনৰ অধীনৰ কোনো শিক্ষাৰ্থীৰে শৈক্ষিক যাত্ৰা যাতে ব্যাহত নহয় সেই উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই আজি জাগীৰোদ চহৰৰ কৃত্ৰিম বানৰ প্ৰকোপ হ্ৰাস কৰাৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে জাগীৰোদ পৰিদৰ্শন বঙলাত জিলা আয়ুক্ত, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু বিভিন্ন বিভাগৰ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। শ্ৰীহাজৰিকাই কৃত্ৰিম বান সমস্যাৰ স্থায়ী সমাধান আৰু নলা নিষ্কাশন ব্যৱস্থা সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি তোলাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে বিষয়াসকলৰ সৈতে আলোচনা কৰে। তেওঁ লগতে জাগীৰোদ চহৰৰ নিষ্কাশন ব্যৱস্থা উন্নীতকৰণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলক সমীক্ষাৰ জৰিয়তে যাৱতীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে। জিলা প্ৰশাসনে ইতিমধ্যে কালভাৰ্ট আৰু নলা নিষ্কাশনৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ কৰি জলাশয়ৰ সৈতে সংযোগ থকা পথসমূহ পুনৰ কাৰ্যক্ষম কৰি তোলাৰ কাম আৰম্ভ কৰিছে। বাক্সা জিলাৰ মুছলপুৰৰ সাংস্কৃতিক প্ৰকল্পত আজি বিটিচিৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ উদ্যোগত দ্বাদশ ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। বিভাগটোৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰী বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা এই কাৰ্যসূচীত বিটিচিৰ বিভিন্ন প্ৰান্তৰ শিপিনী গোটে প্ৰস্তুত কৰা বস্ত্ৰৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। অনুষ্ঠানত কেইবাগৰাকী শিপিনীৰ লগতে 25টা শিপিনী গোটক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত বাক্সাৰ বিধায়ক মনেশ্বৰ ব্ৰহ্ম, মানাহৰ বিধায়ক থানেশ্বৰ বসুমতাৰী

0: লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ কাইলৈ নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত 2047ৰ উন্নত ভাৰতৰ লক্ষ্যৰে VBG ৰামজী বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহকাৰী উন্নয়ন আয়ুক্ত বিবেকানন্দ সোণোৱাল আৰু বিজেপিৰ মুখপাত্ৰ দেৱজিৎ মহন্তই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 943540522 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত চলিত 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া গ্ৰুপ এৰ এখন খেলত ISL চেম্পিয়ন তথা 16 বাৰকৈ ডুৰাণ্ড কাপ জয় কৰা ইষ্ট বেংগল FC ছাউথ ইউনাইটেড FC বিৰুদ্ধে খেলিব। নিশা 7 বজাত খেলখন অনুষ্ঠিত হ'ব। আনহাতে ৰাঁচীৰ বিৰচা মুণ্ডা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া দিনটোৰ প্ৰথমখন খেলত SC দিল্লীয়ে ডিফেণ্ডাৰ্ছ FC মুখামুখি হ'ব। গ্ৰুপ চিৰ এই খেলখন বিয়লি 4 বজাত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আধুনিক গীতৰ অনুষ্ঠানত আজি আগবঢ়োৱা হৈছে শ্ৰব্য সফুৰা ৰুণঝুন বৰষে মোৰ পৰা সংগীতা কাকতিৰ কণ্ঠৰ 2টি গীত। প্ৰথমটি গীতৰ কথা আৰু সুৰ ডঃ অৰূপ কুমাৰ শৰ্মাৰ।

শ্ৰব্য সফুৰা ৰঞ্জুন বৰষে মোৰ পৰা সংগীতা কাকতিৰ কণ্ঠৰ গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

0: যে হাজাৰ হাজাৰ বছৰজুৰি হস্ততাঁত ভাৰতৰ সাংস্কৃতিক আৰু সভ্যতাৰ যাত্ৰাৰ এক অবিচ্ছেদ্য অংগ হৈ আছে। এই খণ্ডই কৰ্মসংস্থাপন, মহিলা সবলীকৰণ, শিল্প সংস্কৃতি, প্ৰকৃতিৰ প্ৰতি প্ৰেমক প্ৰসাৰিত কৰাৰ সমান্তৰালভাৱে ভাৰতৰ চহকী ঐতিহ্য সংৰক্ষণ কৰি আহিছে। শ্ৰীমতী মুৰ্মুৱে এই খণ্ডই অপৰিসীম কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰে বুলি আলোকপাত কৰি কয় যে ভাৰতত হস্ততাঁত খণ্ডত 35 লাখতকৈও অধিক লোক নিয়োজিত হৈ আছে আৰু ইয়াৰে ভিতৰত 25 লাখ মহিলা। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে হস্ততাঁত ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু আত্মনিৰ্ভৰশীলতাৰ দৃষ্টিভংগীৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আৰু ই জাতিটোৰ অসাধাৰণ বৈচিত্ৰ্যক প্ৰতিফলিত কৰে। আজি এই হস্ততাঁত দিৱসত এই খণ্ডৰ সৈতে জড়িত শিপিনী, উদ্যোগী, ছাত্ৰ ছাত্ৰী, আৰ্হি প্ৰস্তুতকাৰী সকলোকে ৰাষ্ট্ৰপতিগৰাকীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে।
1: हमारे हथकथा सेक्टर में भारत की रूरल प्रीमियम इकोनॉमी का सबसे सुंदर और मानवीय उदाहरण बनने की संभावनाएं बलवती हुई। महत्वपूर्ण हैंडलूम क्लस्टर्स को आधुनिक प्रौद्योगिकी और सामूहिक प्रशिक्षण विधियों से जोड़ा जा रहा है। बुनकरों की आय बढ़ाने के लिए अनेक पारदर्शी उपाय सरकार ने हाथ में लिए है। बुनकरों को उनकी मेहनत का पूरा लाभ सीधे मिलने के रास्ते खुले हैं।
0: একেটা অনুষ্ঠানতে ভাষণ দি কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে কয় যে অনাগত বছৰত হস্ততাঁত সামগ্ৰীৰ চাহিদা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। এই বজাৰৰ চাহিদা যাতে পোনপটীয়াকৈ শিপিনীসকলৰ ওচৰলৈ যায় সেই সন্দৰ্ভত চৰকাৰে নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰিব। তদুপৰি তেওঁ নৱপ্ৰজন্মক বয়নশিল্পক পেছা হিচাপে বাছি ল'বলৈ উৎসাহিত কৰে। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 2025 বৰ্ষৰ বাবে সন্ত কবীৰ হস্ততাঁত বঁটা আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰে। ভাৰতৰ বয়নশিল্পৰ পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন কাৰুকাৰ্য উদ্ভাৱন আৰু অৱদানৰ বাবে এই বঁটাসমূহ প্ৰদান কৰা হয়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জলৈ যাব। ভ্ৰমণৰ প্ৰথম দিনা উপৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰীবিজয়পুৰমৰ চেলুলাৰ জেলৰ ৰাষ্ট্ৰীয় স্মাৰক পৰিদৰ্শন কৰিব। এই স্মাৰক পৰিদৰ্শন কৰি তেওঁ শ্বহীদ স্তম্ভ আৰু স্বতন্ত্ৰ জ্যোতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে বীৰ সাৱৰকাৰৰ কোষ পৰিদৰ্শন কৰিব। ভাৰতৰ স্বাধীনতা আন্দোলনৰ কাহিনী আৰু সাহসী স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক লৈ আয়োজন কৰা শব্দ আৰু পোহৰৰ অনুষ্ঠানতো শ্ৰীৰাধাকৃষ্ণনে অংশগ্ৰহণ কৰিব। এই ভ্ৰমণ কাৰ্যসূচীৰ দ্বিতীয় দিনা শ্ৰীবিজয়পুৰমৰ ফ্লেগ পইণ্টত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ঘৰে ঘৰে পতাকা অভিযানত ভাগ ল'ব। পৰৱৰ্তী সময়ত ডঃ বি আৰ আম্বেদকাৰ ইনষ্টিটিউট অব টেকনলজি প্ৰেক্ষাগৃহত হ'বলগীয়া ৰাজ্যিক অনুষ্ঠান বন্দে মাতৰমত অংশগ্ৰহণ কৰিব। একেদিনাই বিয়লি উপৰাষ্ট্ৰপতিগৰাকীয়ে ঐতিহাসিক নেতাজী সুভাষ চন্দ্ৰ বসু দ্বীপ পৰিদৰ্শন কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৈছে যে হিংসা, শত্ৰুতা আৰু সন্ত্ৰাসবাদমুক্ত পৰিৱেশ গঢ়ি উঠাৰ পাছতহে ভাৰতে পাকিস্তানৰ সৈতে সম্পৰ্ক আগবঢ়াব। লোকসভাত আজি এটা লিখিত প্ৰশ্নোত্তৰত শ্ৰীজয়শংকৰে কয় যে পাকিস্তানে সীমান্ত সিপাৰৰ সন্ত্ৰাসবাদৰ নীতি আৰু সন্ত্ৰাসবাদক ভাৰতৰ বিৰুদ্ধে দেশখনৰ প্ৰধান আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে। শ্ৰীজয়শংকৰে কয় যে পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতে পাকিস্তানৰ প্ৰতি কোনো সহমৰ্মিতা প্ৰকাশ কৰা নাই আৰু পাকিস্তানৰ পৰা আমদানি আৰু ৰপ্তানিকৃত সকলো সামগ্ৰীৰ ওপৰত আৰোপ কৰা শুল্কৰ হাৰ 200% বৃদ্ধি কৰিছে। পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰতে সিন্ধু জলচুক্তি স্থগিত কৰা, আট্টাৰী পহৰা চকী বন্ধ কৰা, ভিজাৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰা আদি বিভিন্ন কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে। পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ ঘাটিসমূহ ভাৰতীয় সেনাই ধবংস কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু পাকিস্তানে বৰ্তমান দেশ দুখনৰ ৰাজধানীত নিজৰ কূটনৈতিক অভিযান অব্যাহত ৰাখিছে। দেশ দুখনৰ মাজত সামৰিক অভিযানৰ সঞ্চালক প্ৰধান পৰ্যায়ৰ আলোচনা, বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ উৰণ পৰীক্ষণৰ পূৰ্বে আগতীয়া তথ্য প্ৰদান, পৰমাণু ক্ষেপণাস্ত্ৰ তালিকাৰ আদান প্ৰদান আৰু দেশ দুখনৰ কাৰাগাৰত থকা কয়দীসকলৰ তালিকাৰ আদান প্ৰদানকে ধৰি বিভিন্ন কাম কাজ অব্যাহত আছে। চুবুৰীয়া ৰাজ্যসমূহকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নদ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি 15খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। সাম্প্ৰতিক বানত 481খন গাঁৱৰ 168,000ৰো অধিক লোক প্ৰভাৱিত হোৱাৰ উপৰি 14,382 হেক্টৰৰো অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা 97লৈ বৃদ্ধি পাইছে। বানপীড়িত লোকসকলৰ সাহায্য আৰু পুনৰ সংস্থাপন অভিযান অব্যাহত আছে। চৰকাৰী তথ্যমতে ৰাজ্যত 50টা সাহায্য শিবিৰ আৰু 83টা সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ সক্ৰিয় হৈ আছে আৰু বৰ্তমানেও এই শিবিৰসমূহত 10 সহস্ৰাধিক লোকে আশ্ৰয় লৈ আছে। ইপিনে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে কৰিম

0: গঞ্জ, শ্ৰীভূমি আৰু গোলাঘাট জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। জিলাকেইখনৰ অঞ্চল বিশেষে স্থানীয় ৰাইজক নৈৰ কাষলৈ নাযাবলৈ আৰু বিপদসংকুল অঞ্চলত প্ৰৱেশ নকৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা সতৰ্ক কৰা হৈছে। শেহতীয়াকৈ কমনৱেলথ গেমছত ৰূপৰ পদক জয় কৰা লাভলীনা বৰগোহাঁয়ে আজি শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি সাহায্য সামগ্ৰী বিতৰণ কৰে। ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজহুৱা ক্ৰয় মঞ্চ চৰকাৰী ই বজাৰ ব্যৱস্থা চমুকৈ জেমে যোৱা 10 বছৰত সামগ্ৰিকভাৱে 20 লাখ কোটিতকৈও অধিক মূল্যৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য, 2016 চনৰ 9 আগষ্টত প্ৰযুক্তি, স্বচ্ছতা, পাৰদৰ্শিতা আৰু সুপ্ৰশাসনৰ জৰিয়তে ৰাজহুৱা ক্ৰয় ব্যৱস্থা ৰূপান্তৰৰ উদ্দেশ্যে এই মঞ্চ মুকলি কৰা হৈছিল। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত জেমৰ মুখ্য কাৰ্যবাহী বিষয়া মিহিৰ কুমাৰে কয় যে 2016-17 চনত জেমৰ 422 কোটি টকাৰ ব্যৱসায় বৰ্তমান 20 লাখ কোটিতকৈও অধিক হৈছেগৈ। তেওঁ কয় যে যোৱা দশকত এই মঞ্চ দেশৰ ডিজিটেল প্ৰশাসন ব্যৱস্থাৰ এটা শক্তিশালী খুঁটি হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ IIT দিল্লীৰ 57 সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই সমাৰোহত 587 গৰাকী শিক্ষাৰ্থীক PhD ডিগ্ৰী প্ৰদান কৰাকে ধৰি 3000ৰো অধিক শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰা হ'ব। শ্ৰীমোদীয়ে শিক্ষা প্ৰতিষ্ঠানখনৰ ৰাষ্ট্ৰপতিৰ স্বৰ্ণপদক, সঞ্চালকৰ স্বৰ্ণপদক, শংকৰ দয়াল শৰ্মা স্বৰ্ণপদক আৰু পাৰ্ফেক্ট 10 স্বৰ্ণপদকে ধৰি বিভিন্ন সন্মান মেধাৱী শিক্ষাৰ্থীসকলক প্ৰদান কৰিব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে IIT দিল্লীৰ চনিপথ চৌহদত স্থাপন কৰা কৃত্ৰিম বুদ্ধিমত্তা ক্ষমতাসম্পন্ন ছুপাৰ কম্পিউটিং ব্যৱস্থা পৰম প্ৰাজ্ঞ উদ্বোধন কৰিব। সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে বিৰোধী সদস্যৰ বাধাৰ মাজতো সংসদৰ দুয়োখন সদন কাৰ্যক্ষম হৈ আছে। সংসদৰ চৌহদত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীৰিজিজুৱে কয় যে লোকসভাই আজি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ বিকাশ সংশোধনী বিধেয়ক 2026 গৃহীত কৰিছে। কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিৱেশৰ বাবে দুয়োখন সদনত আলোচনা সীমিত হৈ পৰিছে। ভাৰতৰ ৰক্ষিতা ৰামৰাজ আৰু অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ৰক্ষিতাই আজি আসানত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত নিজ দেশৰে তন্বি শৰ্মাক 21-18, 19-21, 19-21 গেমত পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰে। ৰক্ষিতাই ছেমি ফাইনেলত অস্মিতা চলিহাৰ সন্মুখীন হ'ব। ইয়াৰ পূৰ্বে অস্মিতাৰ শীৰ্ষ বাছনিপ্ৰাপ্ত জাপানৰ হিনা অকিচিক 20-22, 21-15 আৰু 21-19 গেমত পৰাস্ত কৰে। ইপিনে পুৰুষৰ ডাবলছক কোৱাৰ্টাৰ ফাইনেলত পৃথ্বী কৃষ্ণমূৰ্তি ৰায় আৰু কৃষ্ণ প্ৰসাদ গাৰ্গাৰ যুটীটো মালয়েছিয়াৰ মান ৱে চুং আৰু চো ইউ বিকৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। নতুন দিল্লীত অনুষ্ঠিত দ্বাদশ হস্ততাঁত দিৱসত ভাষণ দি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে হস্ততাঁত খণ্ড কেৱল জীৱিকাৰ উৎসই নহয়, বৰঞ্চ ই সৰ্বাংগীন উন্নয়নৰ আহিলা। হিংসা, শত্ৰুতা আৰু সন্ত্ৰাসবাদমুক্ত পৰিৱেশ গঢ়ি উঠাৰ পাছতহে ভাৰতে পাকিস্তানৰ সৈতে সম্পৰ্ক আগবঢ়াব বুলি মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। চুবুৰীয়া ৰাজ্যসমূহকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নদ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত অসমৰ বান পৰিস্থিতি এতিয়া উদ্বেগজনক হৈ আছে। আৰু ভাৰতৰ ৰক্ষিতা ৰামৰাজ আৰু অস্মিতা চলিহাই কোৰিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰত, কিলোহাৰ্জ 1125 আৰু FM ৰেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছো গঞা ৰাইজৰ বাবে প্ৰচাৰিত অনুষ্ঠান ভদাইৰ চোতালৰ মেল।
2: এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছো ভদাইৰ চোতালৰ মেল।

0: মাষ্টৰ আহিলা, হে আজি সোমপাহিও নাই ৰবা। এ তাই অকণমান সেই মৌজাদাৰা ঘৰলৈ গৈছে, এ বোৱাৰীজনীয়ে তাইকে মাতিছে, হে তাই আহি পাব।
1: অ কোলে গৈছে বুলি ক'লা? তুমি দেখোন একেবাৰে পদূলিত হৈ সন্মুখলে চায়ে আছা, হে মই আহিম বুলি আগতীয়াকৈ গম পালাই নেকি?
0: হে পালোঁ পালোঁ, হে সদায় জানো আমি এনেধৰণে হে সদায় চোতালতে মেল এখন নেপাতোঁ। হেৰি নহয় মাষ্টৰ, আজি আমি হে অসমৰ হে অতি পুৰণি তোমাৰ হে বয়ন শিল্পৰ বিষয়ে পাতো নে কি কোৱা?
1: অ এ ৰবা, হে বহি লওঁ ৰবাচোন, ভাগৰ লাগিছে।
0: বহি লোৱা, হে তোমাক বাৰু হে সদায় বহি থাকিবলৈ ক'ব লাগে না, আহিবা নিজে হে মূঢ়াটো লৈ বহিবা।
1: অ ৰবা, বহি লওঁ ৰবা। বাহ, এ উশাহটো।

0: লৈছোঁ ৰ'বা, এই চাইকেলখনো আনিছোঁ যদিও এই ভিৰৰ কাৰণে তোমাৰ সেই খোজকাঢ়ি আহিছোঁ বুজিছা, এইখিনিতে ইমান যে আজিকালি সেই তোমাৰ ট্ৰেফিক জাম হৈছে। অঁ এই সোনপাহি ক'লে গ'ল বুলি ক'লা?
1: সোনপাহি অকণমান সেই মানুহ এঘৰলৈ গৈছে আহিব।
0: অঁ তুমি যে ক'লা সেই বয়ন শিল্পৰ কথা, নহয় জানো?
1: অঁ বয়ন শিল্প অসমৰ এটাহে পুৰণি শিল্প, তাতেহে মহিলা আইসকলহে বয়ন শিল্পৰ লগত জড়িত। মহাত্মা গান্ধীয়ে সেই 1921 চনতে আমাৰ সেই তেজপুৰলৈ আহিবলৈ কোৱা নাছিলে বোলো সেই অসমীয়া মহিলাই বা সেই তাঁতৰ ঠিপিলিয়ে বোলো সেই সপোন ৰচে।
0: তোমাৰনো আজি হঠাতে বোলো সেই বয়ন শিল্পৰ কথা কিয় মনত পৰিলে?
1: আজি আমাৰ সেই বাকচটো ঠিক ঠাক কৈ থাকে, মই সেই তোমাৰ সেই এনডি এখন পালো, সেইখনটো আমাৰ সেই ধেমাজিৰ ফালৰ পৰা সেই আমাৰ সোনপাহিয়ে বোৱাই আনিছিল। তেতিয়াই থিৰাং কৰিলো আজি সেই অসমৰ বয়ন শিল্পৰ বিষয়ে মাষ্টৰৰ লগত সেই আলোচনা কৰি কোৱাচোন সেই আমাৰ অসমৰ বয়ন শিল্প কিমাননো পুৰণি।
0: তুমি নজনাকে থকা নাই বাৰু, জানাই এই হস্ততাঁত আৰু বস্ত্ৰ শিল্প আমাৰ অসমৰ এক চহকী শিল্প।
1: তাতে বয়ন শিল্প আকৌ সেই অসমৰ এটা সেই সুকীয়া পৰিচয় আছে নহয়। মই শুনামতে সেই ভাৰতত বৰ্তমান সেই প্ৰায় 28 লাখ সেই তাঁতশাল আছে, তাৰে ভিতৰত বোলে 13 লাখমান তাঁতশাল সেই আমাৰ সেই অসমত।
0: এতিয়া কথাটো হৈছে আমি যদি অতীতলৈ যাওঁ বা ইতিহাস চাবলৈ যাওঁ তেতিয়াহ'লে ভাৰতৰ স্বাধীনতাৰ আগতেই আমাৰ অসমৰ যি বয়ন শিল্প বৰ চহকী আছিল।
1: মহাত্মা গান্ধীৰ কথাটো তোমাকে নকলো জানো?
0: মহাত্মা গান্ধীয়েতো আহিয়েই তেওঁ আচৰিত হৈছিল যে অসম এই উত্তৰ পূৰ্বাঞ্চলৰ একেবাৰে দাঁতি কাষৰীয়া এই ৰাজ্য, তাতো যে হস্ততাঁত বা বয়ন শিল্প ইমান উন্নত। এই যে আমাৰ ইয়াতে হোৱা পাট কাপোৰ হওক বা তোমাৰ আমাৰ এই মুগা কাপোৰ, এই সোণ সেৰিয়া যি কাপোৰ বুলি কোৱা হয়, সেয়া বয়ন শিল্পৰ আমাৰ কিমান নাম আছে। সেই অতীতৰ পৰা বৰ্তমানলৈকে ইয়াৰ যশস্যা পৃথিৱীৰ সকলোফালে বিয়পি গৈছে।
1: প্ৰাচীন কালৰে পৰা এই আমাৰ অসমৰ এক পৰম্পৰাগত উদ্যোগ হিচাপে মহিলাসকলে চলাই আহিছে নহয় মাষ্টৰ? পূৰ্বতে সেই অসমৰ মহিলাসকলে বয়ন শিল্পক তেওঁলোকৰ সেই ঘৰুৱা জীৱনৰ সেই অন্তৰ্গত এটা সেই শিল্প বা সেই কাম হিচাপে লৈছিল। কিন্তু পৰৱৰ্তী সময়ত এই বয়ন শিল্পৰ যোগেদিয়ে কিন্তু আমাৰ অসমৰ নাৰীসকলে অৰ্থনৈতিক বিপ্লৱ আনিবলৈ সক্ষম হৈছিল। তাৰ সেই সুন্দৰ উদাহৰণ তোমাৰ সেই শুৱালকুছি নহয় জানো?
0: এই শুৱালকুছি বুলি কওঁতে এটা কথা মনত পৰে যে শুৱালকুছি এনেকুৱা এখন গাঁও য'ত তোমাৰ অট্টালিকাৰে গাঁওখন ভৰি আছে। অৰ্থাৎ গোটেই গাঁওখন ইমানেই উন্নত, ইমানেই যে চহকী, একমাত্ৰ তাৰ জীৱিকাৰ পথ হৈছে সকলোৰে বাবে যে বয়ন শিল্প অৰ্থাৎ হস্ততাঁত শিল্প।
1: অসমৰ সেই হস্তনিৰ্মিত তাঁতশালত যিবিলাক সেই বস্ত্ৰ তোমাৰ সেই তৈয়াৰী হয় এইবোৰ সেই অসমৰ লগতে সেই ভাৰতবৰ্ষৰ লগতে তোমাৰ সেই বিদেশতো সেই যথেষ্ট সুনাম আছে আৰু সেই চাহিদা আছে নহয় মাষ্টৰ?
0: এতিয়া চোৱাচোন বাৰু, এই যে হস্ততাঁত শিল্পৰ যে কথা কৈছিলোঁ, এই যে শুৱালকুছিত, শুৱালকুছিত ঘৰে প্ৰতি কিমানখনকৈ তাঁত থাকে তাৰ ওপৰত নিৰ্ভৰ কৰে এই পৰিয়ালটো কিমান সম্ভ্ৰান্ত বা ধনী।
1: শুৱালকুছিত আকৌ সেই তাঁতশাল আকৌ সেই মহিলাৰ লগতে সমানেও পুৰুষসকলেও হয় বয় নহয় মাষ্টৰ?
0: আনকি তোমাৰ ঠায়ে ঠায়ে আকৌ মহিলাতকৈ এই পুৰুষেই এই ক্ষেত্ৰত বেছি আগবঢ়া। এতিয়া ঘৰে প্ৰতি তেওঁলোকৰ কিমান তাঁতশাল থাকে আমি আচলতে কল্পনাই কৰিব নোৱাৰো। মুঠৰ ওপৰত প্ৰত্যেক ঘৰত অতি কমেও 20-25খনকৈ তাঁতশাল থাকে।
1: ব্যৱসায়িক দৃষ্টিকোণেৰেও সেই শুৱালকুছিৰ মানুহেই হওক বা তোমাৰ আমাৰ সেই উজনি তোমাৰ সেই ধেমাজি ফালেই হওক আৰু সেই বিভিন্ন ঠাইত তোমাৰ সেই গোলাঘাটৰ ফালে আৰু সেই উজনি অসমৰ ফালেও কিন্তু বাণিজ্যিক ভিত্তিত তাঁতশাল বা সেই বয়ন শিল্পত সেই মনোনিৱেশ কৰা দেখা গৈছে আৰু সেই আমাৰ মহিলাসকলে সেই গ্ৰাম্য অৰ্থনীতিত কিন্তু সেই যথেষ্ট অৰিহণা যোগাবলৈ সক্ষম হৈছে।
0: এতিয়া কথাটো হৈছে এই বয়ন শিল্পৰ বাবে যিখিনি কেঁচা সামগ্ৰী লাগে অৰ্থাৎ তোমাৰ পলু, পাট পলু, এই পাট পলুৰ বাবে খুব সুন্দৰ এটা পৰিৱেশ এই আমাৰ নামনি অসমৰ এই শুৱালকুছিয়ে হওক বা এইফালে তোমাৰ ধেমাজি লখিমপুৰ সেইবিলাক ঠাইত কিন্তু এনেদৰে পলু পোহাৰ ব্যৱস্থা বা পৰিৱেশ এটা আছে।
1: আমাৰ অসমৰ সেই জলবায়ু সেই পাট পলুৱে হওক বা মুগা পলুৰ পলু জীৱন নিৰ্বাহ কৰাৰ কাৰণে তেওঁলোকৰ সেই অনুকূল হয়, সেয়েহে তোমাৰ সেই পাট পলুৰ হতা সহায়তে হওক সেই মুগা পলু পালন কৰি সেই আমাৰ শিপিনীসকলে তাঁতশালত সপোন ৰচিব পাৰিছে।
0: এতিয়া চোৱাচোন বাৰু, কিমান কষ্টৰ বিনিময়ত এগৰাকীয়ে তাঁতীয়ে তেওঁলোকৰ সপোন ৰচে নিজৰ তাঁতশালত। এই বয়ন শিল্পৰ যি কেঁচা সামগ্ৰী তেওঁলোকে এই পলু পোহাৰ পৰা তাৰ পৰা তেওঁলোকে আকৌ সেইখিনি সূতা উলিয়াই একেবাৰে তাঁতশালত তোমাৰ ফুল বচালৈকে গোটেই যিটো কাৰ্যসূচী তেওঁলোকৰ অহৰহে চলি থাকে, কিমান এটা তেওঁলোকৰ তাত পৰিশ্ৰম জড়িত হৈ আছে।

0: এইটো এটা হে বৃহৎ উদ্যোগলৈহে পৰিণত হৈছে হে মাষ্টৰ, বিশেষকৈ সেই পলুৰ সেই গোটেই জীৱন চক্ৰটোক হে আগুৱাই লৈ যোৱা, খোৱা বস্তুৰ সেই যোগান ধৰাৰ পৰা আৰম্ভ কৰি এই গোটেই পৰিক্ৰমাখিনি কৰি উঠাৰ পিছত তোমাৰ সেই সূতা কাটি সেই সূতাৰে আকৌ তোমাৰ সেই কাপোৰ বোৱা, এটা সেই দীঘলীয়া সেই পৰিক্ৰমা নহয়নে?
1: এই যে আমাৰ স্বাধীনতাৰ আগৰ সময়ছোৱাৰ কথা কৈছোঁ, মহাত্মা গান্ধীয়ে নিজেই যঁতৰত সূতা কাটি তেওঁ কাপোৰ তৈয়াৰ কৰি নিজৰ কাপোৰ নিজে তেওঁ পিন্ধিছিল, তেওঁ বিদেশী বস্ত্ৰ সেইখিনি সময়ত বৰ্জন কৰিছিল।
0: দীঘলীয়া কাৰ্যসূচী লৈছিল বোলে সেই বিদেশী বস্ত্ৰহে বৰ্জন।
1: আৰু আমাৰ যি স্বগৃহ যিখিনি সামগ্ৰী সেইখিনিৰ প্ৰতি তেওঁ বেছিকৈ গুৰুত্ব দিছিল।
0: তেখেত যথেষ্টহে সজাগ সচেতন আছিল, তেখেতেহে অনুভৱ কৰিছিল যে সেই অসমৰ কেঁচা মাল নিহে বা ভাৰতৰ সেই কেঁচা মাল নিহে তোমাৰ ইংলেণ্ডত তোমাৰ সেই কাপোৰ উৎপাদন কৰিহে আকৌ আমাৰ সেই অসম বা ভাৰতৰ মুলুকত বেচিব, এইদৰে আমাৰ সেই তোমাৰ সম্পদহে বাহিৰলৈ ওলাই যাব, সেই কথা তেখেতে সেই সহ্য কৰিব নোৱাৰিহে বিদেশী বস্ত্ৰহে বৰ্জন কৰিবলৈ এটা সেই আন্দোলনৰ কাৰ্যসূচী লৈ সেই আমাৰ সেই অৰ্থনৈতিকভাৱে সেই টনকিয়াল কৰাৰ এটা সেই অহৰহ প্ৰচেষ্টা চলাইছিলে মাষ্টৰ।
1: হয় হয়, আৰু আমি জানো যে অতীতৰে পৰা আমাৰ অসমৰ প্ৰত্যেক ঘৰতে প্ৰত্যেক পৰিয়ালত প্ৰত্যেক ঘৰত একোখনকৈ তাঁতশাল থাকে।
0: তাঁতৰশালৰ নাম ল'লা কি নল'লা, আমাৰ সেই সোনপাহি আহি হাজিৰ হ'ল দেখিছানে নাই, মুখৰ কোনো হে মাত বোল কোৱে নাই।
1: কি হ'ল, ইমান ভাগৰত আহিছ যে তই ক'ৰ পৰা আহিছ?
0: তাইহে বন্ধুখন তোমাক আগতে ক'লো হে মৌজাদাৰে ঘৰলৈ গৈছিলে, বোৱাৰীজনীয়েহে মাতি পঠিয়াছে, তাই আহিলেহে ভালে হ'ল দে। হেৰি নহয় সোনপাহি, তোকেই প্ৰথমহে প্ৰশ্ন কৰোঁ, আমিহে বয়ন শিল্পৰ কথা পাতিছো, হে তাঁতৰ শিল্পৰ কথা আমি ইতিমধ্যে বহুখিনিহে আগুৱাইছো, এতিয়াহে তই কচোন হে তাঁত শিল্পত বা সেই তাঁত উদ্যোগত কি কিনো সঁজুলি ব্যৱহাৰ হয়। হে মাষ্টৰে অকণমান আগতে সেই যঁতৰত মহাত্মা গান্ধীয়ে সূতা কথাৰ কথা কৈছে, হে কচোন কি কি সঁজুলি ব্যৱহাৰ হয়।
2: এই তাঁতৰ শালত বিভিন্ন ধৰণৰ সঁজুলি ব্যৱহাৰ হয়, তাৰ ভিতৰত উল্লেখযোগ্য হ'ল তোমাৰ এই যঁতৰ, তাৰ পিছত সূতা, সূতাটোতো লাগিবই দিয়াচোন।
0: এই সূতা তোমাৰ হে মুগা সূতাই হওক বা তোমাৰ
2: এৰি সূতাই হওক,
0: এৰি সূতাই হওক, মুগাই হওক, পাতেই হওক,
1: সেয়াটো তোমাৰ সেই পলুৰ পৰাই বেছিভাগ আমাৰ এই সূতা তৈয়াৰ কৰে।
0: তুমি হে অকণমান আগতে কলাই নহয় পাট পলু বা সেই মুগা পলু বা সেই এৰা পলু আমাৰ এই মুলুকত মানে সুন্দৰভাৱে আমাৰ জলবায়ু হে খুব অনুকূল
1: অনুকূল।
0: আৰু কচোন আৰু কি কি লৈ ব্যৱহাৰ হয়?
2: তাৰ উপৰি এই সূতাখিনি মেৰিয়াই ৰাখিবলৈ মহুৰা, মহুৰা নহ'লে জানো চলিব কওকচোন?
1: মহুৰা, এই মহুৰা শব্দটোৱে আকৌ আমাৰ গীতে মাতাৰ ব্যৱহাৰ হোৱা দেখা যায়।
0: মহুৰা শব্দটো আমি বহাগৰ বিহুত আৰু সেই গামে বিহু গীতৰ লগত,
1: তেতিয়াহ'লে আমাৰ অসমৰ সেই যে বিহু পৰম্পৰাগতভাৱে চলি থাকে তাতো কিন্তু এই বয়ন শিল্পৰ যিখিনি সামগ্ৰী কথা উল্লেখ আছে।
2: তাৰ উপৰি তোমাৰ এই চেৰেকী, লেটাই, তুলুঠা, চিৰি, দূৰপতি, নাচনি, এনেকুৱা বহুতো সঁজুলি আছে। কিন্তু আৰু এবিধ সঁজুলি আছে যিটো অতি গুৰুত্বপূৰ্ণ মাষ্টৰ কাইটি, সেইটো হৈছে তোমাৰ মাকো। এই মাকো নহ'লে জানো তাঁতশাল চলিব কোৱাচোন?
1: এইটো হেই তোমাৰ বিহুতে গাই নহয় নিশ্চয় শুন পাইহে জান।
2: অঁতো এই বিহু গীততো গাইছে, খিটি খিটি কৰি ঐলা হৰি মাকো মাৰি তাতে নো বয়াছিলা, এ হয়নে নহয়?
1: এয়াহে এতিয়া সেই তাহানিৰ তোমাৰ আমাৰ সেই ভদাই ঢুলীয়া এই ৰগৰ উঠিছে হা। সঁচাকৈ এই যে আমাৰ যি বয়ন শিল্প,
2: তাৰ উপৰি তোমাৰ এই পুতল, ফুলৰ কাঠি, ফুল বচা কাঠি, দাঙি মাৰি, ৰছী, হলি, খুটি, ৰাজভৰা, এই ইত্যাদি বহুতো সঁজুলি আছে মাষ্টৰ কাইটি। মুঠতে এই তাঁতশাল এখন চলাবলৈ হ'লে বিভিন্ন সঁজুলি ব্যৱহাৰ হয় আৰু প্ৰত্যেকটো সঁজুলিৰে ব্যৱহাৰ বেলেগ বেলেগ। ইটো নহ'লে কিন্তু কাম, এটা নহ'লে কিন্তু কাম নহয় মাষ্টৰ কাইটি। গতিকে এই গোটেইখিনি বস্তু ব্যৱহাৰ কৰিহে এখন তাঁতশাল সম্পূৰ্ণ হয়।
1: এই বয়ন শিল্প বুলি কওঁতে আমাৰ সেইখিনি সময়ত, মই যে কৈ আছিলোঁ তোমাৰ ভদাই একেবাৰে আমাৰ স্বাধীনতাৰ আগৰ সময়ৰ কথা কৈছোঁ, সেইখিনি সময়ত মহিলাসকলে হওক পুৰুষসকলে যিখিনি সাজ পিন্ধিছিল, যি সাজ পৰিধান কৰিছিল, সকলোখিনি কিন্তু এই তাঁতশালত তৈয়াৰ কৰে।
0: কপাহী কাপোৰে কিন্তু আমাৰ সেই শৰীৰক সেই গৰমৰ দিনকেইটাতে যথেষ্ট সেই আৰাম দিয়ে হে মাষ্টৰ।
1: এই তাঁতশালত তৈয়াৰ কৰা এই ধুতিয়ে হওক তোমাৰ চেলেংখনেই হওক, এই সকলোখিনি আমাৰ অসমৰ এই অসমীয়াৰ এক গৌৰৱপূৰ্ণ সাজ।
0: তোমাৰ ডিঙিতে বা মূৰতে সেই গামোচাখন লৈ গ'লে স্বাভিমানী অসমীয়া যেন হে নালাগে জানে, তাতে যদি তুমি সেই এৰিয়া চাদৰখন সেই শীতকালত গাত মেৰাই ল'ব পাৰা, তুমিতো সেই শীতৰ পৰা ৰক্ষা পাবা, লগতে সেই তুমি যেনে জানো সেই সম্ভ্ৰান্ত ব্যক্তি হে তেনেকুৱা এটাও সূচায় হে মাষ্টৰ।
1: এতিয়া কথাটো হৈছে তোমাৰ আমাৰ যি অসমীয়া সাজ তাৰ ভিতৰত একেবাৰে সন্মানীয় সাজ হৈছে তোমাৰ গামোচাখন বা বিহুৱানখন।

0: এই বিহুৱানখন আমাৰ মহিলাসকলে বিহু আহাৰ আগে আগে নিজৰ প্ৰিয়জনক দিবৰ বাবে তেওঁলোকে সাজু কৰি ৰাখিছে।
1: পিছে মাষ্টৰ কাইটি, প্ৰিয়জনক দিবৰ কাৰণে বাৰু গামোচা ব্যৱহাৰ কৰা হয়েই, কিন্তু গামোচাৰতো বিভিন্ন ভাগ আছে, সেয়া তুমি জানানে নাই?
0: সেয়া নিশ্চয় তই ভালকে জানিবি মোতকে।
2: গামোচাৰ যে ভাগৰ কথাহে মাষ্টৰক সুধিলি, তাৰ আগতে মই তোক সুধিমহে তাঁতশাল নো কেই প্ৰকাৰ?
1: ঔৱাই, মই নাজানিম নে? তাঁতশাল হৈছে দুই প্ৰকাৰৰ, এক হৈছে তাঁতীশাল আৰু দুই হৈছে মাটিশাল। এই তাঁতীশালত মাকো হাতেৰে চলাবলগীয়া নহয়, সেইবাবে বনত অলপ সোনকাল হয়। লগতে তোমাৰ এই ৰাজখন ৰখাৰ ব্যৱস্থাটো অলপ সুকীয়া, বাকীখিনি তোমাৰ মাটিশালৰ সৈতে একেই। গতিকে তোমাৰ এই কম সময়ত অধিক ববলৈ তাঁতীশাল হৈছে বেছি উপযোগী। আৰু মাটিশাল হৈছে আমাৰ এই গাঁৱৰ ঘৰে ঘৰে সততে পোৱা শালখন। ইয়াত মাকো হাতেৰে মৰা হয় বাবে তাঁতীশালতকৈ অলপ সময় লাগে বোৱনত, আৰু শালখনৰ সজ্জাটো তেনেই সাধাৰণ। এই ঘৰতে পোৱা সামগ্ৰীৰে এই মাটিশাল পাতি ল'ব পাৰি, আৰু ন শিকাৰৰ বাবে এইখন শাল বেছি উপযোগী।
2: দেখিলা মাষ্টৰ, আমাৰ সোমপাহীয়া শালৰ বিষয়ে ইমান সুন্দৰহে জ্ঞান আছে, একেবাৰে গভীৰ জ্ঞান আছে মাষ্টৰ।
1: এ পিছে মই গামোচা আৰু কি কি প্ৰকাৰৰ আছে সেই বিষয়ে সুধিছিলোঁ।
0: সেই কথা আকৌ নকওঁতে থাকিয়ে যাব। কচোন
1: আমি সকলোৱে জানোৱেই, গামোচা অসমৰ বিভিন্ন জিলাৰ ঠাইভেদে বেলেগ বেলেগ গামোচা ব্যৱহাৰ কৰা হয়, আৰু এই গামোচাবোৰৰ নামো বেলেগ হয়। এই যেনে তোমাৰ উকা গামোচা, ফুলাম গামোচা, বৰ গামোচা, এই তিয়নি গামোচা, তেলচ গামোচা, এই দৰা বৰণৰ গামোচা ইত্যাদি।
0: অৰ্থাৎ তোৰ আমাৰ ইয়াত পৰম্পৰাগত অনুসৰি যি আমাৰ ধৰ্মীয় কাৰ্যসূচীতে হওক বা আমাৰ উৎসৱৰ যি কাৰ্যসূচী, সেই উৎসৱৰ সেই উৎসৱ ভেদে আমাৰ যি বিহুৱান বা গামোচাখনো লোৱাৰ আমাৰ তাৰো পাৰ্থক্য আছে। যেনে তই কলি যে বৰৰ গামোচা, এই দৰা বৰণৰ গামোচাখন নিৰ্দিষ্ট বেছিকৈ ফুল থকা, ঘন ঘনকৈ ফুল থকা, সেই বেছি ফুল থকা সেই গামোচাখনকে বুজোৱা নাই জানো? সেইখন দেখাৰ লগে লগে জানো যে সেইখন দৰাই লোৱা গামোচা। আৰু উকা গামোচা কওঁতে য'ত ফুল নাথাকে, তিয়নি বুলি কওঁতে সেইখন অকল গামোচাখনে গা মুচিবৰ কাৰণেহে ব্যৱহাৰ কৰে।
2: কোনো কোনোহে বিশেষকৈ তোমাৰ নামনি অঞ্চলত অৱশ্যে পিন্ধিবলৈওহে গামোচা ব্যৱহাৰ কৰে।
0: এতিয়া কথাটো হৈছে এনেধৰণৰ গামোচাবিলাক আমাৰ পৰম্পৰাগতভাৱে আমাৰ এই তাঁতীসকলে মহিলাসকলে এই বৈ আহিছে, কিন্তু বৰ্তমানত দেখা গৈছে যিখিনি আমাৰ প্ৰয়োজন হয় গামোচা, সেইখিনি কিন্তু আমাৰ অসমত তেনেধৰণে কিন্তু তাৰ আমাৰ প্ৰডাকশ্যন বা উৎপাদন কম। সেইকাৰণে কি হৈছে, তাৰ অচিলা লৈ আমাৰ বেলেগ ঠাইৰ পৰা অৰ্থাৎ আন ৰাজ্যৰ পৰা আমালৈ এই গামোচা আমদানি হয়, আৰু সেই গামোচাসমূহ কিন্তু কেতিয়াও তাঁতশালত বোৱা নহয়, সেয়া মেচিনত তৈয়াৰ কৰা গামোচা, আৰু তাৰ সূতা আমাৰ এই সূতাৰ লগত একেবাৰে মিল নাই।
2: একেবাৰে নাই মাষ্টৰ, গুণগত মানদণ্ডৰ ফালৰ পৰা আমাৰ সেই তাঁতত বোৱা সেই গামোচাৰ সেই কথাই বেলেগ হে মাষ্টৰ।
0: বৰ্তমান সময়ত কি কৰিছে চৰকাৰেও, যাতে আমাৰ তাঁতীসকলে সহজে বেছিকৈ উৎপাদন কৰিব পাৰে, তাৰ কাৰণে যন্ত্ৰচালিত যি তাঁতশাল তাৰ ব্যৱস্থা কৰিছে, যাতে সোনকালে খুব কম সময়তে আমাৰ তাঁতীসকলে বা যিসকলে গামোচা বয় বা কাপোৰ বয় তেওঁলোকে বেছিকৈ উৎপাদন কৰিব পাৰে।
2: এই ক্ষেত্ৰত চৰকাৰেও যথেষ্ট পদক্ষেপ লোৱা দেখা গৈছে নহয়। তোমাৰ সেই যিবিলাক সেই আত্মসহায়ক গোট, এই গোটবিলাকেও আজিকালি সেই গামোচাই হওক বা সেই আন আন বস্ত্ৰ তোমাৰ সেই উৎপাদন কৰাৰ এটা সেই প্ৰতিযোগিতা চলিছে। লগতে সেই চৰকাৰ প্ৰশাসনে তোমাৰ সেই এখন সুন্দৰ বজাৰো আত্মসহায়ক গোটবিলাককো সেই এখন সুন্দৰ বজাৰ সেই দি দিছে। সেই বজাৰত সেই উৎপাদিত বস্তুৰ সেই চাহিদাও বেছি আৰু আমাৰ আই মাতৃসকল উপকৃত হৈছে হে মাষ্টৰ।
0: এতিয়া কথাটো হৈছে গামোচাখন যেতিয়া এগৰাকী তাঁতীয়ে বয়, তেতিয়া গামোচাখনৰ যিটো মূল্য, সেই মূল্য আমাৰ যিসকল ক্ৰেতা সেইখিনি দিব নিবিচাৰে। অৰ্থাৎ কম পইচাত বাহিৰৰ পৰা আমদানি হোৱা যিটো গামোচা, আমাৰ ইয়াত তৈয়াৰ কৰা গামোচাতকৈ এই বাহিৰৰ গামোচাৰ যিটো মানদণ্ড একেবাৰে নিম্নতম।
2: বিভিন্ন জাতি জনগোষ্ঠীবিলাকে যিবিলাক সেই গামোচাই বা সেই বস্ত্ৰ সেই উৎপাদন কৰে সেইবোৰৰ সেই মানদণ্ড সেই যথেষ্ট উন্নত হয়। বিশেষকৈ তোমাৰ সেই কাৰ্বিসকলে, সেই মিচিংসকলে, তোমাৰ সেই দেউৰীসকল, তেখেতসকলৰ তোমাৰ সেই এনেধৰণৰ সেই পোচাকবোৰৰ সেই ফুল বচা চিষ্টেমেই হওক বা সেই ৰঙৰ সেই কিছু সেই পাৰ্থক্য দেখা যায় মাষ্টৰ।
0: এতিয়া কথাটো হৈছে এই যে বাহিৰৰ যিখিনি আমদানি গামোচা সেইখিনি মেচিনত তৈয়াৰ কৰে, সেইকাৰণে তাৰ যিটো দাম বা মূল্য একেবাৰে কম। আমাৰ কি হয়, ইয়াত থকা ব্যক্তিসকলে বা ইয়াত থকা মানুহে কম মূল্য হোৱাৰ কাৰণে সেই গামোচাৰ প্ৰতি বেছিকৈ আকৃষ্ট

0: বজাৰত সেইখিনি পৰিৱেশন আৰু এই ক্ষেত্ৰত আমাৰ অসমৰ এই বয়ন শিল্পৰ লগত জড়িত থকা ব্যক্তিসকলক নিশ্চয় আমি শলাগ ল'ব লাগিব,
1: সন্মানো কৰিব লাগিব আৰু তেওঁলোকক উদগনিও দিব লাগিব। হেৰি নহয় ফোন পাহি যা, তয়ো হে ভাগৰি জগৰি আহিছ যদিও হে লাল চাহে তুমি নুখুৱাবিনে?
2: কিয় নুখুৱাম বাৰু, মাষ্টৰ কাইটি অহা চাগে অলপ সময় হ'ল ন মাষ্টৰ কাইটি?
0: অলপ সময় হ'ল, হামিয়েই চুপ হৈছে বুইছনে?
1: আজি মাষ্টৰ সোমাই আহিলে মই বহিবলৈ ক'বলৈ পাহৰিলো, মই একেবাৰে কথাৰ বকলা মাৰিলো, মাষ্টৰে চাগে অকমান হৈ বেয়াই পায়।
0: নিজে নিজে বহিলোৱে, তুমি ক'লাই নহয়, মইতো আৰু সেই তোমালোকৰ ঘৰৰ আলহী নহয় নিচিনাই লাগে বুইছা নাই, ঘৰৰ এজন পৰিয়ালৰ সদস্য নিচিনাই আৰু।
2: ঠিক আছে তেতিয়াহ'লে তোমালোক বহা, মই সুন্দৰকৈ চাহ তিনি কাপ বনাই আনো আৰু মাষ্টৰ কাইটি গীত এটি শুনিম নিশ্চয়।
0: আমি সকলোৱে এইখিনি সময়তে এটি সুন্দৰ গীত শুনি লওঁ।

0: হেৰি নহয় মাষ্টৰ, আমি সেই তাঁতশাল বা সেই বয়ন শিল্পৰহে যথেষ্ট কথা পাতিলোঁ। আমাৰ বয়ন শিল্পৰ সেই উত্তৰণত যে তোমাৰ সেই আধুনিক সেই কাৰিকৰী প্ৰযুক্তিৰো সেই ব্যৱহাৰ হৈছে, এই বিষয়েও কিছু কথাহে তুমি কোৱাচোন মাষ্টৰ।
1: এই ইতিমধ্যে আমাৰ চৰকাৰে হেণ্ডলুম যিটো টেক্সটাইল এটা বিভাগ আছে, এই তাৰ জৰিয়তে আমাৰ শিপিনীসকললৈ এনেধৰণৰ এই যে আমাৰ মেচিনেল বা যন্ত্ৰ চালিত তাঁতশালৰ ব্যৱস্থা কৰিছে বা দিয়াৰ ব্যৱস্থা কৰিছে।
0: আধুনিক প্ৰযুক্তিৰ লগত মাৰিব লাগিলেতো এনেধৰণৰ ব্যৱস্থাপনা হাতত ল'বই লাগিব।

0: এতিয়া কথাটো হৈছে এযোৰ মুগা কাপোৰ তৈয়াৰ কৰিবৰ কাৰণে বহু সময়ৰ প্ৰয়োজন হয়, বহু দিনৰ প্ৰয়োজন হয়, আৰু এটা নিৰবিচ্ছিন্ন এটা পদ্ধতিৰ মাজৰহে এযোৰ মুগা কাপোৰ বা পাট কাপোৰৰ তৈয়াৰ হয়। কিন্তু কথাটো হৈছে ইমান সময় বৰ্তমান সময়ত মানুহৰ নাথাকে, সকলো ব্যস্ত, সেইকাৰণে কম সময়ৰ ভিতৰত যাতে এনেধৰণৰ সাজ তৈয়াৰ কৰিব পাৰে আৰু সেই লেটাৰ পৰা তাক কটালৈকে, তাক তাঁতশালত কাপোৰ বোৱালৈকে এই দীঘলীয়া পদ্ধতিটোত মানুহৰ বহুতখিনি সময় যায়। আৰু এই সময়খিনি যদি আমি যন্ত্ৰচালিত যিবিলাক আমাৰ তাঁতশাল আছে তাৰ দ্বাৰা যদি সোনকালে কৰিব পৰা ব্যৱস্থা হয় তেতিয়াহ'লে মানুহৰ কি হ'ব, সময়ো বাচিলে আৰু তাৰ উচিত মূল্যও পাব,
1: উৎপাদনো বৃদ্ধি হব। ইতিমধ্যে আজিকালিহে যুৱচাম মানে নতুন প্ৰজন্মটোহে বয়ন শিল্পৰ প্ৰতি সিমান আকৰ্ষিত হোৱা দেখা নাই। আমাৰ সেই সোনপাহীহঁতে যেনেধৰণে নিজৰ সেই মাকৰ পৰাই হওক, সেই আইতাকৰ পৰাই হওক, বা সেই শাহুৱেকৰ পৰাই তোমাৰ সেই বয়ন শিল্পৰ সেই খুটি নাতি জানি লৈ সেই বয়ন শিল্পৰ সেই যন্ত্ৰ পাতিৰ নামে কি সুন্দৰ
0: এতিয়া কথাটো হৈছে তোমাৰ এই আগতেতো প্ৰত্যেক ঘৰতে দুখনকৈ হওক বা এখনকৈ হওক অসমৰ মানুহৰ ঘৰত বা অসমীয়া মানুহৰ ঘৰত তাঁতশাল আছিল।
1: নতুন চামেতো তোমাৰ তাঁতশালনো কি হয় ভালকৈ নেজানে বুলি ক'লেও বেছি কোৱা নহ'ব হে মাষ্টৰ। তাঁতশালৰ জৰিয়তে আমাৰ সেই গ্ৰাম্য জীৱনৰ সেই অৰ্থনীতিহে টনকিয়াল হোৱাৰ লগতে আমাৰ সেই গ্ৰামীণ মহিলাসকল বা সেই ছোৱালীসকলৰ মাজত এটা সেই একতাৰ সেই দোলেৰে সেই ৰাখি বান্ধি ৰাখিছিল নহয়। অ তোমাৰ বোলে দেখিবা সেই অমুকৰ ঘৰত সেই যতৰত আজি সেই সূতা কাটিব সেই দুই তিনিগৰাকী সেই ওচৰ চুবুৰীয়া আহি হাজিৰ।
2: এই আগতে ছোৱালী অৱস্থাত আমি গাঁৱৰ ছোৱালীখিনি একেলগ হৈ তাঁতশাল বৈছিলোঁ নহয় মাষ্টৰ কাইটি। এই এজনীয়ে যদি কিবা এটা কৰোঁ সিজনীয়ে কিবা এটা কৰোঁ, এনেকে কাম কৰোঁতে কৰোঁতে একেলগে কাম কৰোঁতে আমাৰ কিমান কাপোৰ বৈ উলিয়াইছিলোঁ কম সময়তে ঠিকনাই নাছিল। এই এতিয়া অৱশ্যে এনেকুৱা পৰিস্থিতি আৰু পৰিৱেশ নোহোৱাই হ'ল দিয়াচোন।
0: ভদাই এই যাওঁ বুইছেন নাই, ইতিমধ্যে তোমাৰ এই সময়ো হৈছে, সেই মই বজাৰত গৈ অকণ সোমাই যাব লাগিব
1: বুইছেন।
0: আৰু বতৰটো ভাল নহয়,
2: এই লাহে লাহে গৈ থাকিবা, ছাতি আনিছাই নিশ্চয় মাষ্টৰ কাইটি?
0: আনিছো তোৰ, কিন্তু কি জানিছনে নাই, এই পানী যেনেধৰণে আহিছে, বানপানী যেনেধৰণৰ সমস্যা হৈছে, নলা ঘাট ৰাস্তা পথ সেইখিনি একেবাৰে একাকাৰ হৈ কোনফালে দ কোনফালে বাম একেবাৰে ধৰিব নোৱাৰা হৈছে।
2: গতিকে সেইকাৰণে তুমি ছাতিৰ লগতে লাঠি এডালো আনিব লাগিব।
0: মোৰ এই টৰ্চটো দেখিছ নাই, টৰ্চটো খাৰঠি, তাৰ লগততো আৰু সেই লাঠিডালটো বাৰু নাই, যদিও ছাতিটো আছে নহয়, তেনেকে যাম আৰু।
2: ঠিকে আছে, যোৱা যোৱা যোৱা
3: অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা আছিল অজিত চক্ৰৱৰ্তীৰ, প্ৰযোজনা গৌতম নাথৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো।

সমূহ শ্ৰোতালৈ পুনৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। শ্ৰোতাসকল, অনুষ্ঠানৰ প্ৰথমে আজিৰ দিনটো অৰ্থাৎ 7 আগষ্ট তাৰিখে সংঘটিত হোৱা উল্লেখযোগ্য ঘটনাসমূহৰ সংক্ষিপ্ত বিৱৰণ দাঙি ধৰিবলৈ লৈছোঁ। 1461 চনৰ

আজিৰ দিনটোতে মিং ৰাজবংশ আৰু চীনা সৈন্যবাহিনীৰ সেনাপতি চাও কিনে চিয়ানচান সাম্ৰাজ্যৰ বিৰুদ্ধে থিয় দিছিল। 1869 চনৰ 7 আগষ্ট তাৰিখে আমেৰিকাৰ পৰা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ প্ৰথম ফটো লোৱা হৈছিল। 1905 চনৰ আজিৰ দিনটোতে বংগ বিভাজন ঘটিছিল। 1905 চনৰ আজিৰ 7 আগষ্টৰ দিনটোতে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছে ব্ৰিটিছ বস্তু বহিষ্কাৰৰ আহ্বান জনাইছিল। 1959 চনৰ আজিৰ দিনটোতে লুনা 3ৰ দ্বাৰা চন্দ্ৰৰ অদৃশ্য ফালটোৰ ফটো লোৱা হৈছিল। 1960 চনৰ 7 আগষ্ট তাৰিখে পশ্চিম আফ্ৰিকাৰ দেশ আইভৰি কষ্টে স্বাধীনতা লাভ কৰিছিল। 1993 চনৰ আজিৰ দিনটোতে নাছাই মংগল গ্ৰহত জীৱ থকা আৰু বসবাস কৰিব পৰা সম্ভাৱনা ব্যক্ত কৰিছিল। 2007 চনৰ আজিৰ দিনটোতে শ্যাম বেনাগললৈ 2005 চনৰ দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল। 2021 চনৰ আজিৰ দিনটোতে নীৰজ চোপ্ৰাই 2020 চনৰ গ্ৰীষ্মকালীন অলিম্পিকত এথলেটিক্সৰ পুৰুষ জেভলিন দলিওৱাত সোণৰ পদক পাই প্ৰথম ভাৰতীয় হিচাপে ইতিহাস সৃষ্টি কৰিছিল।

জন্মদিনসমূহ 1876 চনৰ আজিৰ দিনটোতে মাতা হাৰি, প্ৰকৃত নাম মাৰ্গেৰেট গিৰ্টুইজ টুইডাৰ মেকলিয়ৰ জেলে এজলি নেডাৰলেণ্ডৰ নৰ্তকী আৰু গুপ্তচৰ আছিল। তেওঁ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰিছিল। প্ৰথম বিশ্বযুদ্ধত জাৰ্মানীৰ হৈ গুপ্তচৰ কৰা অভিযোগত ফ্ৰান্সে তেওঁক মৃত্যুদণ্ড প্ৰদান কৰিছিল। 1899 চনৰ আজিৰ দিনটোতে প্ৰতিজহা অসমীয়া সাহিত্যিক ডিম্বেশ্বৰ নেওগে জন্মগ্ৰহণ কৰিছিল। 1925 চনৰ আজিৰ দিনটোতে এম এছ স্বামীনাথন, ভাৰতীয় কৃষি বিজ্ঞানী আৰু ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃপুৰুষে জন্মগ্ৰহণ কৰিছিল। 1866 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 7 আগষ্ট তাৰিখে আমেৰিকান ইণ্টাৰনেট শিল্পোদ্যোগী জিম্মি ৱেলছে জন্মগ্ৰহণ কৰিছিল। মৃত্যুদিনসমূহ 1106 চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ সম্ৰাট চতুৰ্থ হেনৰীৰ মৃত্যু ঘটিছিল। 1848 চনৰ আজিৰ দিনটোতে ছুইডেনৰ ৰসায়ন বিজ্ঞানী জন জেকব বাৰ্জেলিয়াছৰ মৃত্যু হৈছিল। 1941 চনৰ আজিৰ দিনটোতে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃত্যু হৈছিল। তেখেতে সাহিত্যত নবেল বঁটা লাভ কৰিছিল। 1957 চনৰ আজিৰ দিনটোতে আমেৰিকান কৌতুক অভিনেতা অলিভাৰ হাৰ্ডি মৃত্যু হৈছিল। লৰেন এণ্ড হাৰ্ডি কথাছবিৰ বাবে তেওঁ বিখ্যাত আছিল। 2018 চনৰ আজিৰ দিনটোতে তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধিৰ

0: ইয়া শুনক পূৰবী বৰমুদৈ ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 47 সংখ্যক খণ্ডটি।
1: দলটোৰ বাকী সকলো লোকে খোৱা এৰি মূৰে কপালে হাত দিলে। এতিয়া কি হ'ব? প্ৰতিপক্ষই নিশ্চয় বৃদ্ধজন নোহোৱা কথাটো গম পাইছে আৰু বিচাৰ খোচাৰ কৰিবলৈ আৰম্ভ কৰি দিছে। কোন তলকত আহি নৱগত জনগোষ্ঠীটোৰ ওপৰত ধুমুহা সদৃশ হৈ বাগৰি পৰেহি তাৰ একো ঠিকনা নাই। কি কৰা যায়? সমুখত সংকটকাল সমাগত। নৱগত জনগোষ্ঠীটোৰ অস্ত্ৰবল আৰু জনবলো কম। আকাশৰ তৰা চাই, তৰাৰ গতিবিধি নিৰীক্ষণ কৰি, দিগদৰ্শন কৰি আগবাঢ়ি যোৱা মানুহ তেওঁলোক। তেওঁলোকৰ হাতত থকা জ্ঞানবলৰে পৰীক্ষা চোৱা যাওক। বৃদ্ধজনক উপায় সোধা গ'ল। বৃদ্ধই উপায় দিলে। নৈৰ পাৰৰ আলতীয়া মাটিৰে জ্ঞানী বৃদ্ধজনৰ নিৰ্দেশক্ৰমে এটা মূৰ্তি সজা হৈছে। বৃদ্ধজনৰ নিৰ্দেশক্ৰমে মূৰ্তিটো দেখাত সিটো জনগোষ্ঠীৰ দলপতিজনৰ দৰে কৰা হৈছে। চকু সৰু, নাক চেপেটা, চুলি ঠৰঙা, শৰীৰ পেশীবহুল, কাণৰ ফুটাত ঘূৰণীয়া অলংকাৰ, মূৰত চৰাইৰ পাখিৰ মুকুট। মূৰ্তিটো নি হাবিৰ মাজৰ এডোখৰ মুকলি ঠাইত স্থাপন কৰি কেইবাডালো শলাৰে বিদ্ধ কৰা গ'ল। ওচৰত থোৱা হ'ল তেজ লগা ফুল দুপাহমান আৰু গছৰ এটা পকা ফল। ফলটোতো শলা মৰা হ'ল। বুজি পোৱা গ'ল শলা মাৰি থোৱা গছৰ ফলটো শুকাই যোৱাৰ লগে লগে যিজনৰ নামত মূৰ্তিটো তৈয়াৰ কৰা হৈছে তেওঁ শুকাই গৈ মৃত্যুমুখত পৰিব। পৃথিৱীত কোনেও মৃত্যুৰ ৰহস্য একো নুবুজাকৈয়ে মৃত্যুৰ মুখত পৰে। এইটোও পৃথিৱীৰ এটা অসংশোধিত নিয়ম। নৱাগত জনগোষ্ঠীটোৱে মন কৰিলে তেওঁলোকে আশংকা কৰা মতে প্ৰতিপক্ষ জনগোষ্ঠীয় লোকসকল তেওঁলোকৰ ওপৰত জঁপিয়াই নপৰিল। বৰঞ্চ এদিন নানা মণি মাণিক্য, তেওঁলোকে তৈয়াৰ কৰা পানীয়, অস্ত্ৰ শস্ত্ৰ আৰু মাৰি অনা বনৰীয়া জীৱৰ উপঢৌকন লৈ দলটোৰ মৰিয়াল লোক কেইজনমান অৱনতমস্তকে নৱাগত দলটোৰ কাষলৈ আহিল। দেখাতেই গম পোৱা গ'ল তেওঁলোক বন্ধুত্ব প্ৰত্যাশী। কেৱল বন্ধুত্বৰ বাবে তেওঁলোক আগবাঢ়ি আহিছে। ইতিমধ্যে অচিনাক্ত ৰোগত শুকাই খিনাই তেওঁলোকৰ দলপতিৰ মৃত্যু হৈছে আৰু দলপতিৰ মৃত্যুৰ অন্তৰালত এটা নতুন ধৰণৰ ভয়াৱহ পৰিঘটনাই ক্ৰিয়া কৰিছে। যাদুবিদ্যা। হিউৱেনচাঙে পদচালনা বন্ধ কৰিলে। ৰাজসভাৰ প্ৰশ্নোত্তৰ শিতানত তেওঁক ধৰ্ম কি বুলি এটা প্ৰশ্ন সোধা হৈছিল। উত্তৰত তেওঁ কৈছিল যে সকলো উচিত আৰু মংগলদায়ক কামেই মানুহৰ ধৰ্মৰ মাজত পৰে। কেৱল ধৰ্মীয় অনুষ্ঠানবোৰহে ধৰ্ম নহয়।

0: কিবা প্ৰকাৰে ইটো সিটোৰ লগত যুক্ত। উদাহৰণসহ বুজাই দিয়ক মহাশয়। সকলো কথাই পুংখানুপুংখভাৱে জানিবলৈ ইচ্ছা কৰা কুমাৰ ৰাজাই বিনীত অনুৰোধ কৰিছিল, আপোনাৰ পৰম ইষ্টদেৱতা পিনাকপানী মহাদেৱৰ কথাই ধৰক। পৃথিৱীত মানুহ জন্মৰ লগে লগেই ধৰ্মৰো জন্ম হোৱা নাই। অঘৰী আৰু খাদ্য সংগ্ৰাহক মানুহে এদিন এটা কথা আৱিষ্কাৰ কৰিলে যে মাটি আৰু তিৰোতা একেই, মাটিত গুটি পৰিলে গছ হয়। মাটিৰ জন্ম দিব পৰা শক্তি থকাৰ দৰেই তিৰোতা মানুহৰো মানুহ জন্ম দিব পৰা শক্তি আছে। আৰু ক'ব পাৰি আদিম মানুহৰ সেই চেতনা উদ্ৰেক হোৱাৰ লগে লগেই পৃথিৱীত ধৰ্মৰ আৱিৰ্ভাৱ হ'ল। জন্ম দিব পৰা সেই পৰম শক্তি ধাৰণ কৰাৰ বাবে স্ত্ৰীসকল আৰু প্ৰকৃতি জননীৰূপে সমাদৃতা হৈ পূজিতা হৈ পৰিল। তাৰপিছত মহাশয়, কুমাৰ ৰাজাই প্ৰশ্ন কৰিলে, সেয়া মাতৃতান্ত্ৰিক সমাজৰ কথা। মাতৃতান্ত্ৰিকতাবাদৰ অৱসান হোৱাৰ লগে লগে সমাজলৈ পুৰুষতান্ত্ৰিকতা আহে। মানুহ আহাৰ সংগ্ৰাহকৰ পৰা কৃষিজীৱী হয়, কৃষিজীৱী হোৱাৰ লগে লগে পৰিয়াল গঠন হয়। স্ত্ৰী অবিহনে যিদৰে জন্ম অসম্ভৱ, পুৰুষ অবিহনেও জন্ম অসম্ভৱ। জন্মৰ ক্ষেত্ৰত পুৰুষজনৰ মুখ্য নহ'লেও গৌণ ভূমিকা এটা থাকে। পিতৃতন্ত্ৰ আৰু জন্মৰ ক্ষেত্ৰত পুৰুষজনৰ ভূমিকা, এই দুয়োটাৰ বাবে পুৰুষ দেৱতা এজনৰ প্ৰয়োজন হৈ পৰে। কৃষিৰ লগত জড়িত এই দেৱতাজন কোন? কোন হ'বনো শিৱৰ অবিহনে? পুৰুষ শক্তিৰ প্ৰতীক, বলশালী আৰু বীৰ্যশালী সাৰ তেওঁৰ বাহন। ধৰ্মৰ বিষয়ে নকলে একো নাই, কিন্তু ক'লে বহুত কথাই ক'বলৈ আছে। ধৰ্মৰ প্ৰতিটো আচাৰ অনুষ্ঠানক মানৱ জাতিৰ বিৱৰ্তনৰ ইতিহাস বুলি ক'ব পাৰি। মানৱ জাতিৰ বিৱৰ্তনৰ ইতিহাস সঁচাকৈ অতি ৰহস্যময় আৰু কৌতূহলদীপক। কুমাৰ ৰাজাই মূৰ তুলি চালে। তেওঁক বৰ বিধ্বস্ত যেন দেখা গৈছে, যেন আগনিশা হোৱা ধুমুহাই চুৰমাৰ কৰি থৈ যোৱা এজোপা গছ। ইমান দিনে সিপাৰে মাটি খামুচি সুদৃঢ়ভাৱে ৰৈ থকা গছজোপাৰ এই ৰূপটো সঁচাকৈয়ে বৰ কৰুণ। হিউৱেনচাং ইতিমধ্যে নিজ দেশলৈ গৈছেগৈ। কুমাৰ ৰাজাৰ পৰম মিত্ৰ স্থানেশ্বৰৰাজ হৰ্ষবৰ্ধনৰো মৃত্যু ঘটিছে। হিউৱেনচাঙৰ কামৰূপ দেশৰ পৰা যোৱাৰ পিছৰে পৰা কুমাৰ ৰাজাৰ জীৱনলৈকো নানান উত্থান পতনৰ সোঁত বৈছে। স্থানেশ্বৰ ৰাজ্যতো নানা উত্থান পতন ঘটিছে। উত্থান পতনৰ ইতিহাসেই পৃথিৱীৰ ইতিহাস। এই ধ্ৰুৱ সত্যটোৰ আধাৰত বিচাৰ কৰি চালেই সকলো কথা বৰ সহজ আৰু অনায়াস হৈ পৰে। বিধ্বস্ত যেন লগা কুমাৰ ৰাজাৰ সন্মুখত বহি আছে সুনয়না। সুনয়নাৰ কবৰী শিথিল হৈ পৰিছে, চকুৰ তলত ক'লা দাগ। সুনয়নাও বিধ্বস্ত হৈ পৰিছে নেকি? তেওঁ বাৰু কুমাৰ ৰজাৰ দৰে বিনিদ্ৰ ৰজনী কটাবলগীয়াত পৰিছে নেকি? কুমাৰ ৰাজাই বৰ অৱসভাৱে সুনয়নাৰ হাত নিজৰ হাতৰ মুঠিত গ্ৰহণ কৰিলে। সুনয়নাই চকু তুলিলে, জলমল হৈ আছে চকু। চকুৰ ভাষাই বুকুৰ যন্ত্ৰণাৰো ইংগিত দিয়ে। কুমাৰ ৰাজাৰ ওঠকেইটা কঁপিল। কম্পিত ওঠৰ পৰা কেইটামান শব্দ বিচ্ছুৰিত পোহৰৰ দৰে ছিটিকি পৰিল। তোমাৰ দুখ কি সুনয়না? ইমান দিনে তোমাৰ দুখ আছে নাই মই জনাই নাছিলোঁ, আজি জানিব খুজিছোঁ। তোমাৰ দুখ কি?
1: কামৰূপাধিপতি,
0: সুনয়নাৰ জলমলীয়া চকুকেইটাৰ পৰা দুটোপাল চকুপানী সৰি পৰিল।
1: মোৰ দুখ কি সেয়া ইমান দিনে ময়েই জনা নাছিলোঁ। দীৰ্ঘদিন ধৰি আপোনাৰ পৰিপূৰ্ণ প্ৰেমত ডুব গৈ থাকি মই নিজকে দোষী বুলি ভাবিবলৈ টান পাইছিলোঁ। কিহৰ দোষ মোৰ? সাধাৰণ দেৱদাসী হৈয়ে যি জীৱন পাত কৰাৰ কথা আছিল, যাৰ পৰিচয় কেৱল শৰীৰ, তেনে এজনী মানুহৰ বাবে পৰিচয় শৰীৰ হৈ নাথাকিল, প্ৰেম হৈ পৰিল। আপোনাৰ সন্তানৰ মাতৃ হলো, মোৰ একো দোষ থকাৰ কথাই নহয়।
0: সুনয়নাই আচলৰে চকু দুটা মোহাৰিলে। তেন্তে তুমি কান্দিছা কিয়? কিয় চকুৰ তলত তোমাৰ বিনিদ্ৰ নিশাৰ চাপ? স্নান সমাপন কৰাৰ পিছত তুমি প্ৰসাধন কৰা নাই কিয়? এতিয়াও তোমাৰ কবৰী শিথিল, আজি কেইবাদিনো ধৰি তোমাৰ মুখত হাঁহি নাই, এইবোৰ কিহৰ কাৰণে সুনয়না? সুনয়নাৰ চকুৰ পানীয়ে ভেটা ভাঙিব খুজিলে। কুমাৰ ৰাজাই তেওঁৰ প্ৰিয়তমা নাৰীগৰাকীৰ মূৰটো নিজৰ বুকুলৈ তুলি ল'লে। প্ৰিয়তমা নাৰীগৰাকীৰ চকুৰ পানীৰে কুমাৰ ৰাজাৰ বুকু তিতি চপচপীয়া হৈ পৰিল। প্ৰিয়তমা নাৰীগৰাকীৰ চকু পানী! কোন পুৰুষ সুস্থিৰ হৈ থাকিব পাৰে? কুমাৰ ৰাজাকো অস্থিৰ যেন দেখা গ'ল। তেওঁ সুনয়নাৰ মূৰটো নিজৰ দুহাতৰ মাজলৈ আনিলে। সুনয়নাৰ চকু

0: এতিয়াও সজল। সেই সজল চকু দুটালৈ একেথৰে চাই কুমাৰ ৰাজাই ক'লে, মোক দুৰ্বল নকৰিবা সুনয়না, মই এনেও বৰ দুৰ্বল আৰু বিধ্বস্ত হৈ পৰিছোঁ, মোক তুমি সাহস দিয়া।
1: কামৰূপাধিপতি, আপুনিয়ে মোৰ সাহস, মই আপোনাক সাহস কেনেকৈ দিম?
0: তোমাৰ প্ৰেমেৰে মোক সাহস দিয়া, মই অসহায় হৈ পৰিছোঁ।
1: বিধি বিশাৰত কামৰূপ দেশৰ পৰা যোৱাৰ পিছৰে পৰা আপুনি যে বিমৰ্ষ হৈ পৰিছে সেই কথা মই গম পাইছোঁ। কৌনজৰ মহাসভাত যোগ দিবলৈ গৈও আপুনি বহুদিন দেশৰ বাহিৰত আছিল। ইতিমধ্যে আপোনাৰ পৰম সুহৃদ স্থানেশ্বৰ ৰজা শ্ৰী হৰ্ষৰো মৃত্যু ঘটিছে। আপুনি অস্থিৰ হোৱা স্বাভাৱিক, আপুনি শাৰীৰিকভাৱেও দুৰ্বল হৈ পৰিছে, মোৰ দুখো তাতেই।
0: কেৱল শাৰীৰিকভাৱেই নহয় সুনয়না, মানসিকভাৱেও মই বৰ দুৰ্বল। আজিকালি মোৰ মনত বিভিন্ন প্ৰশ্নৰ উদয় হয়, মই সেই প্ৰশ্নৰ কোনো উত্তৰ বিচাৰি নাপাওঁ। বিধি বিশাৰদ ওচৰত থকা হ'লে মোৰ প্ৰশ্নৰ উত্তৰ দিব পাৰিলেহেঁতেন। মই তেওঁ কামৰূপ দেশতে থকাটো বিচাৰিছিলোঁ, তেওঁ থকা হ'লে মই বহু সংঘাৰাম স্থাপন কৰি দিলোঁহেঁতেন, কিন্তু নাথাকিল। যিকেইদিন তেওঁ কামৰূপ দেশত আছিল সেইকেইদিনতে মই প্ৰচুৰ সাহস পাইছিলোঁ। এতিয়া মোৰ সাহস আৰু শক্তি কমি আহিছে, বোধহয় মোৰ দিন সমাগত।
1: নক'ব নক'ব, তেনেকুৱা কথা নক'ব।
0: সুনয়না উচপ খাই উঠিল।
1: এনেকৈ আপুনি মোক আপোনাৰ চৰণ ছায়াৰ পৰা বঞ্চিত কৰিব নোৱাৰে।
0: দুটোপাল চকু পানী তেওঁৰ চকুত জিলিকি পৰা দেখা গ'ল। পৃথিৱীৰে নিয়ম সুনয়না, কুমাৰ ৰাজাই ক'লে, মহাকালৰ অমোঘ নিয়মক বাধা দিয়ে তেনে শক্তি কাৰ? মহাকালৰ ওচৰত আমি সকলোৱেই বৰ অসহায়।
1: আমি একোৱে বাধা দিব নোৱাৰোঁ।
0: সুনয়নাই ক'লে, একো বাধা দিব পৰাৰ শক্তি আৰু ক্ষমতা আমাৰ নাই, অথচ আমি নিজকে প্ৰবল শক্তিশালী বুলি ভাবি থাকোঁ। মানুহৰ পৰাজয় তাতেই, তুমি বোধহয় অনুমান কৰা নাই, মই অনুমান কৰিব পাৰিছোঁ। মোৰ পিছত ভৱিষ্যতে প্ৰাগজ্যোতিষপুৰৰ সিংহাসন কোনে অধিকাৰ কৰিব সেই লৈ ৰাজপুৰীত এটা অন্তৰ্কলহ চলি আছে। ৰাজসিংহাসনৰ মোহ জয় কৰা বৰ কঠিন, ক্ষমতাৰ দ্বন্দ্বই দেশ চাৰখাৰ কৰে, নিৰীহ প্ৰজাৰ দুখ আৰু সংশয় বাঢ়ে, নিৰাপত্তা নোহোৱা হয়, বহিঃশত্ৰুৱে সুযোগ পায়। মোৰ চিন্তা বাঢ়িছে, প্ৰজাৰ দুখৰ চিন্তাই মোৰ নিদ্ৰাহৰণ কৰিছে। মই কাক ক'ম সেই কথা, কোনে মোক উপায় দিব? কুমাৰ ৰাজাৰ মুখখনত চিন্তাৰ ভাৱ এটা ওলমি পৰিল। সুনয়নাই বহুপৰ সেই চিন্তিত মুখখনলৈ একেৰাহে চাই থাকিল। বিনিদ্ৰ ৰজনীয়ে কুমাৰ ৰাজাৰ সুন্দৰ গৌৰবৰ্ণৰ মুখখন ক'লা কৰি পেলাইছে। বয়সতকৈ তেওঁক অধিক বয়সীয়া যেন দেখা গৈছে। মূৰৰ অধিকাংশ চুলিতেই ৰূপালী ৰং, গাৰ ছাল কুঞ্চিত হৈছে। শাৰীৰিকভাৱে দুৰ্বল কুমাৰ ৰাজা মানসিকভাৱেও ভাগি পৰিছে। এগৰাকী সাধাৰণ নাৰীৰ প্ৰেমৰ প্ৰতি পৰম বিশ্বাস আৰু নিষ্ঠা স্থাপন কৰি চিৰকুমাৰ হৈ ৰোৱা কুমাৰ ৰাজাক ইমান দুৰ্বল আৰু অসহায় হোৱা কোনো কালেও কোনেও দেখা নাছিল। ৰাজকাৰ্যটো তেওঁৰ মন নবহা হৈছে, ধৰ্ম সম্পৰ্কীয় কথা, শাস্ত্ৰ, কাব্য আদি আলোচনা কৰি থাকিবলৈ ভাল পায়। কনৌজৰ মহাসভাৰ পৰা অহাৰ পিছৰে পৰাই তেওঁ বৌদ্ধ ধৰ্মৰ প্ৰতি অনুৰক্ত হৈ পৰিছে। আজিকালি প্ৰাগজ্যোতিষপুৰৰ ৰাজপুৰীলৈ হিন্দু আৰু বৌদ্ধ ধৰ্মৰ দাৰ্শনিক পণ্ডিতসকলৰ সঘন যাতায়াত দেখা যায়। তেওঁলোকৰ লগত আলোচনা কৰিও ৰজা সন্তুষ্ট হোৱা নাই, তেওঁক আৰু জ্ঞান লাগে। এদিন হাস্য কৌতুক কৰি সুনয়নাই ৰজাক সুধিছিল,
1: কামৰূপাধিপতি, আপোনাক কথা এটা সোধো, দুখ নধৰিব, সকলো বিষয়তে আপোনাৰ জ্ঞান অসীম, তথাপিও আপোনাৰ জ্ঞান তৃষ্ণা অপূৰণীয় কিয়?
0: কুমাৰ ৰজাই প্ৰাণ খুলি হাঁহি এটা মাৰি কৈছিল, মই এটা পৰ্বতৰ টিঙত আৰোহণ কৰাৰ পিছত দেখিছোঁ সমুখত আৰু এটা ওখ পৰ্বত। সেই কথাটোৱে মোক এটা জ্ঞান দিছে যে মই যিমানখিনি কথা জানো তাতোকৈ বহুত কথা নাজানো। মানুহৰ জ্ঞান তৃষ্ণা চিৰদিন অপূৰণীয় হৈ থাকে। সেয়া বহুত দিনৰ আগৰ কথা। মহাচীন দেশৰ পণ্ডিতজনে তেতিয়া প্ৰাগজ্যোতিষপুৰত পদাৰ্পণ কৰাই নাছিল, কাব্য লৈ মগ্ন হৈ আছিল কুমাৰ ৰাজা। কালিদাসৰ কাব্যসমূহৰ তেওঁ সাঁচিপাতত প্ৰতিলিপি কৰাইছিল আৰু অতি সযতনে ৰাজকীয় গ্ৰন্থাগাৰত সংৰক্ষিত কৰিছিল। কালিদাসৰ কাব্যৰ অনুকৰণত তেওঁ নিজেও কাব্য ৰচনা কৰিবলৈ চেষ্টা কৰিছিল। তেতিয়া তেওঁৰ বয়স আছিল কম, তেওঁ সেই সময়ত আছিল এজন সফল আৰু সুন্দৰ যুৱক, দৃষ্টিত সুবিশাল আকাশলংঘাৰ আকাংক্ষা। কাব্য চৰ্চাই তেওঁক কাব্যময় গতি এটা দান কৰিছিল, তেতিয়াই সাহিত্যৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ পৰিছিল।

0: সাহিত্য বুলি ক'লেই লিপিৰ কথা আহে, কিন্তু তেওঁ কামৰূপ দেশীয় সাহিত্য আৰু লিপিৰ কথা জানিব ক'ৰ পৰা, জনাব কোনে? সুনয়নাক তেওঁ কৈছিল, এই বিষয়ে তুমি কিবা জানানে সুনয়না?
1: মই?
0: বিস্মিত সুনয়নাৰ চকুকেইটা ডাঙৰ হৈ পৰিছিল।
1: মই সামান্য নাৰী, কামৰূপাধিপতি, ইমান বিশাল বিষয় মোৰ জ্ঞাত নহয়।
0: তেন্তে কোনে জানিব? মোৰ যে জানিবলৈ মন গৈছে।
1: আপুনি ৰাজপণ্ডিতক সোধক।
0: এই বিষয়ত ৰাজপণ্ডিতো অজ্ঞ। তাৰপিছতেই কামৰূপ দেশলৈ আগমন ঘটিল মহাচীন দেশৰ পণ্ডিতজনৰ। ৰাজসভাৰ বাহিৰেও অৱসৰ সময়ত দুয়োজনৰে যে কিমান আলোচনা, কিমান নতুন নতুন বিষয়! জিৰণিৰ সময়ত কুমাৰ ৰাজাই সেই আলোচনাৰ কিছু অংশ সুনয়নাকো শুনায়। সুনয়নাৰো আগ্ৰহ ক্ৰমশ বৃদ্ধি হ'বলৈ ধৰে। সুনয়না, মহাচীন দেশৰ বিধি বিশাৰদজনৰ জ্ঞানৰ পৰিধি বিচাৰি পাবলৈ বৰ কঠিন। আজি ৰাজসভাত ধৰ্ম সম্পৰ্কীয় আলোচনাকালত তেওঁ কি ক'লে জানানে?
1: কি ক'লে কামৰূপাধিপতি?
0: ধৰ্মই হ'ল মূল জ্ঞান, সকলো জ্ঞানৰে ভিত্তি ধৰ্ম।
1: ধৰ্মৰ ভিত্তি কি?
0: ধৰ্মৰ ভিত্তি হ'ল পুৰুষ আৰু প্ৰকৃতি। প্ৰকৃতিয়েই হ'ল ব্ৰহ্মাণ্ডৰ মূল শক্তি, যি গ্ৰহণ বা ধাৰণ কৰে। আৰু প্ৰকৃতিৰ এটা বাহ্যিক ৰূপ আছে, বস্তু চৰাচৰৰ অস্তিত্বৰো ইয়েই ভিত্তি। পুৰুষ সৃষ্টিৰ চেতন নীতি আৰু ই প্ৰকৃতিৰ লগত সহঅৱস্থান কৰে। অচেতন প্ৰকৃতিয়ে চেতন পুৰুষৰ মাজেৰে ক্ৰমবিৱৰ্তনক সহায় কৰে। নীতিগতভাৱে পুৰুষ প্ৰকৃতি চিৰন্তন, নিৰাকাৰ, নিৰ্গুণ। ৰূপান্তৰত প্ৰকৃতি দৃশ্যমান হয় আৰু পুৰুষ হয় সত্তা আৰু দ্ৰষ্টা।
1: মই বুজি নাপালো কামৰূপাধিপতি।
0: চাবলৈ গ'লে বুজি পাবলৈ বৰ জটিল, আৰু চাবলৈ গ'লে বুজি পাবলৈ ইয়াত জটিলতা একোৱেই নাই। এইটো হিন্দুৰ সাংখ্য আৰু প্ৰাচীন গ্ৰীক দেশৰ গণিতজ্ঞ পাইথাগোৰাছৰ দৰ্শন। সুনয়না, তুমি এটা কথা জানানে, মানুহ কিয় জীয়াই থাকে?
1: নেজানো কামৰূপাধিপতি।
0: মানুহ জীয়াই থাকে কেৱল মানুহেই কিয়, প্ৰকৃতি জগতৰ সকলোৱে জীয়াই থাকে মৃত্যুঞ্জয়ী হোৱাৰ আশাত। সকলোৱে মৃত্যুক জয় কৰিব বিচাৰে। মৃত্যুক জয় কৰাৰ দুটাই নীতি, প্ৰকৃতি আৰু পুৰুষে সহযোগ কৰি, সন্তান উৎপাদন কৰি, অথবা কলা সংস্কৃতিৰ মাজেৰে। সন্তান উৎপাদনৰ ক্ষেত্ৰত প্ৰকৃতি আৰু পুৰুষৰ সহযোগৰ যি মূল শক্তি, সেই শক্তিয়েই হ'ল ব্ৰহ্মাণ্ডৰো মূল চালিকা শক্তি। জড় আৰু জীৱজগত সকলোতে তাৰ পৰিচয় বিদ্যমান। প্ৰকৃতি পুৰুষৰ সেই চিৰন্তন, নিৰাকাৰ আৰু নিৰ্গুণ মূল নীতিতেই পৃথিৱী পৰিচালিত হৈ আছে। এই মূল নীতিয়ে কেৱল মানুহকেই জন্ম দিয়া নাই, মানুহৰ ইচ্ছা আকাংক্ষাকো জন্ম দিছে। জন্ম দিছে ধৰ্ম, কলা, সংস্কৃতি, ভাষা, সাহিত্যৰ। আজি তোমাক মই চমুকৈ ইমানকে ক'লোঁ। সুনয়না বাহিৰলৈ উঠি আহিল। কুমাৰ ৰাজাৰ শাস্ত্ৰ আলোচনা কৰিবৰ সময় হৈছে। বাহিৰৰ কক্ষত হিন্দু আৰু বৌদ্ধ ধৰ্মশাস্ত্ৰৰ পণ্ডিতকেইজনমানে অপেক্ষা কৰি আছে বুলি গম পোৱা গৈছে। এসময়ৰ কাব্য চৰ্চাৰ প্ৰতি থকা তেওঁৰ আগ্ৰহ আজিকালি ধৰ্ম চৰ্চাৰ প্ৰতি ধাবিত হোৱা পৰিলক্ষিত হৈছে। এই ধৰ্ম চৰ্চা নিশা বহু পৰলৈকে চলিব।
1: শ্ৰোতা, ইমান পৰে আমাৰ নিয়মীয়া উপন্যাস পাঠ অনুষ্ঠানত পূৰবী বৰমুদৈ ৰচিত শান্তনু কুলনন্দন উপন্যাসনীৰ 47 সংখ্যক খণ্ডটি শুনিলে। উপন্যাসনী পাঠ কৰিলে প্ৰাঞ্জল শইকীয়াই। উপন্যাসনীৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।

শ্ৰোতাই উপন্যাস পাঠ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনাবলৈ লৈছোঁ লোকনাথ গোস্বামীৰ কণ্ঠত কেইটিমান অসমীয়া আধুনিক গীত। প্ৰথম গীতৰ কথা হীৰেণ ভট্ট

0: অসমীয়া আধুনিক গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। ঘণ্টেক পিছতে অৰ্থাৎ 8:45 পৰা আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া আৰু 9:00 News@9 ৰিলে কৰি শুনোৱা হ'ব।
1: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें, कहीं से भी कभी भी।

0: ক্রিয়া সংবাদ ভিত্তিক অনুষ্ঠান খেল জগৎ।
1: আকাশবাণী তেজপুৰ নিবেদন কৰিছো সাপ্তাহিক খেল সংবাদ সম্পৰ্কীয় অনুষ্ঠান খেল জগত। শ্রোতাসকল, আজির খেল জগৎ অনুষ্ঠানত আমি যি ভারত সরকারে ইতিমধ্যে প্রকাশ করেছে ন্যাশনাল স্পোর্টস পলিসি, রাষ্ট্রীয় ক্রীড়ানীতি, এই বিষয়ে আমি কিছু কথা আলোচনা করিম। আজির এই আলোচনাত আমি তেজপুর অনাতাঁৰ কেন্দ্রপরা লগ করছো তেজপুরের এগারী প্রাক্তন ব্যাডমিন্টন খেলুৱৈ তথা তেজপুর জেলা ক্রীড়া সন্থার বর্তমানের উপসভাপতি তথা অধিবক্তা শ্রীযুত প্রয়াগ শর্মার লগত। আমি প্রয়াগ শর্মার লগত আজির এই রাষ্ট্রীয় ক্রীড়ানীতির বিষয়ে আলোচনা করিম। নমস্কার শ্রীযুত প্রয়াগ শর্মা।
2: ধন্যবাদ।
1: প্রথমতে আপনার পরিচয়টি আমার তেজপুর অনাতাঁৰ কেন্দ্র শ্রোতাক দিয়ক। আপনি ক্রীড়ার ক্ষেত্র কেনেকৈ আপনি জড়িত হয়ে আছে আর প্রাক্তন আপনি অসম ব্যাডমিন্টন খণ্ডারও আপনি উপসভাপতি আসলে, এই বিষয়ে আমার তেজপুর অনাতাঁৰ কেন্দ্র শ্রোতাক জানাক।
2: চাওক, মই জড়িত 1974 চনের পৰাই মই খেলৰ লগত জড়িত। প্রথম মই ব্যাডমিন্টন খেলৰ জগত প্রথম ইয়ালে আহিছিলোঁ। আৰু আপুনি শুনি ভাল পাব, মই প্রথম সুরজিৎ সিং এসময়ৰ ভাৰতবৰ্ষৰ সিনিয়ৰ ব্যাডমিন্টন টিমৰ তেওঁ কোচ আছিলে। আৰু সেই সময়ত আমাৰ তেখেতে এবাৰ কোচ দিবৰ কাৰণে গুৱাহাটী তথা তেজপুৰলৈ আহিছিলে আৰু জিলা পুথিভঁৰালত আমাৰ কোচিং হৈছিলে 75-76 সেইখিনি সময়ত। তেতিয়াৰ পৰা মই খেলৰ লগত জড়িত আৰু তেওঁৰ তত্ত্বাৱধানত মই গৈ পেলাই ষ্টেট টিমতো মই অন্তৰ্ভুক্ত হ'লোঁ। আৰু মোৰ এই জাৰ্ণিৰ ভিতৰত নেশ্যনেল গেমছ 2000 হায়দৰাবাদত আমি ছোৱালীৰ শাখাত ব্ৰঞ্জ মেডেল পাইছিলোঁ, য'ত মই কোচ আৰু মেনেজাৰ হিচাপে তাত প্ৰতিনিধিত্ব কৰিছিলোঁ অসম দলক। এইখিনিয়ে কথা। তাৰপিছত লাহে লাহে মই অসম বেডমিণ্টনৰ উপসভাপতি হওঁ, অসম খো খো সন্থাৰ উপসভাপতি হওঁ আৰু বৰ্তমান মই তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ দুবাৰকৈ আজি পৰ্যন্ত মই উপসভাপতি পদত সমৰ্থ হৈছোঁ।
1: প্ৰথমতে আমি জানিব বিচাৰিলোঁ নেশ্যনেল স্পৰ্টছ পলিচি NSP 2025 আৰু নেশ্যনেল স্পৰ্টছ পলিচি 2001 এইকেইটাৰ লগত সামঞ্জস্য কৰি যিটো আমাৰ 2036 অলিম্পিক গেমছৰ বিষয়ে আমাৰ যিটো ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰত চৰকাৰে যিখিনি নীতি উলিয়াইছে সেই বিষয়ত প্ৰথমতে আমি জানিব বিচাৰিলোঁ এক্সিলেঞ্চ অন দ্য গ্ল'বেল ষ্টেজ, এইখিনিৰ মূল নীতিটোৰ বিষয়ে আপুনি প্ৰথমতে কওক। যিটো আমাৰ বিশেষকৈ পাঁচটা নীতিৰ ওপৰত কৰিছে, এই প্ৰথমটো হ'ল এক্সিলেঞ্চ অন দ্য গ্ল'বেল ষ্টেজ, এই বিষয়ে আপুনি কওকচোন।
2: এতিয়া যিটো ক্ৰীড়ানীতি ভাৰতবৰ্ষত অলৰেডি লাগু কৰিলে
1: 2025
2: তাত এজ গ্ৰুপটো দিছে 15-29
1: হয়
2: যিটো মেইন গ্ৰুপ, আৰু তাত ছটা নীতি পাঁচটা নীতি সোমাইছে বিশেষকৈ। প্ৰথম কথা হ'ল 5 key points বুলি কৈছে তেওঁলোকে, এক্সিলেণ্ট ইন দ্য গ্ল'বেল ষ্টেজ এক নম্বৰ। তৃতীয়, তাত কৈছে কি যে আমাৰ যিবিলাক গ্ৰাছৰুট লেভেল আছে, গাঁও পৰ্যায়ৰ পৰা পঞ্চায়ত লেভেলৰ পৰা একেবাৰে এলাইট লেভেল, যে নেশ্যনেল লেভেল যে ষ্টেট লেভেল, তাৰ লগতে সেই গাঁও পৰ্যায়ৰ পৰা বা ভাৰতবৰ্ষৰ এলাইট লেভেললৈকে আমি টেলেণ্ট হাব কৰিব পাৰোঁ, যুৱ প্ৰজন্মক উলিয়াব পাৰোঁ 15-29 পৰ্যন্ত। তাৰ লগতে আপোনাৰ ডেভেলপমেণ্ট অফ স্পৰ্টছ, তাত আন্তঃগাঁথনিবিলাক গাঁও পৰ্যায়তে হওক, টাউন পৰ্যায়তে হওক, ৰাষ্ট্ৰীয় পৰ্যায়তে হওক, আন্তঃগাঁথনিখিনিৰ ওপৰত এই বৰ্তমান ক্ৰীড়ানীতিয়ে খুব জোৰ দিছে। 3 আপুনি চাব, আৰু এটা খুব ইম্পৰ্টেণ্ট বস্তু কৰিছে তাৰ লগত, ৱৰ্ল্ড ক্লাছ ট্ৰেইনিং এণ্ড কোচিং, ৱৰ্ল্ড ক্লাছ, অকল আমাৰ ষ্টেটৰ ট্ৰেইনিং নহয়, ভাৰতবৰ্ষৰ ইণ্টাৰনেশ্যনেল প্লেয়াৰবিলাক আনি পেলাই, ইণ্টাৰনেশ্যনেল কোচ আনি পেলাই আমাৰ ল'ৰা ছোৱালীসকলক যাতে দিব পাৰে আৰু তেওঁলোকৰ লগত একেটা হেৰিয়াত ক্লাছত যাতে আমি ট্ৰেইনিং ল'ব পাৰোঁ, সেইকাৰণে এই নীতিটোৱে সমৰ্থন কৰিছে। তাৰ লগে লগে স্পৰ্টছ ছেমিনাৰ আৰু মেডিচিন, স্পৰ্টছ মেডিচিনৰ ওপৰতো বহুত বিশেষভাৱে উল্লেখ কৰা হৈছে, আৰু বিশেষকৈ কোচ এণ্ড টেকনিকেল ষ্টাফ এণ্ড ছাপৰ্ট ষ্টাফ, এইখিনি বস্তু খেলত লাগে, এইখিনিৰ কাৰণে বিশেষ ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছে। এইটো এক্সিলেণ্ট ইন দ্য গ্ল'বেল ষ্টেজ যিটো কৰিছে।
1: মূলত আপুনি এইটো ক'ব বিচাৰিছে যে আমাৰ গ্ৰাছৰুট লেভেলত তৃণমূল পৰ্যায়ৰ যিখিনি খেলুৱৈ গাঁৱৰ ভিতৰত সোমাই আছে তেওঁলোকক আমি বাছি বাছি আনি ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকক চিনাক্ত কৰি তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দি যাতে আমাৰ 2036 অলিম্পিকত আমি এটা তাৰ ফল দেখাব পাৰোঁ।
2: তাৰ পডিয়াম স্কিম যিটো বুলি কৈছে, পডিয়াম স্কিম, আমি পডিয়ামত যাতে আমাৰ ল'ৰা ছোৱালীবিলাক উঠিব পাৰে অলিম্পিকত, তাৰ কাৰণে এই নীতিটো কৰিছে।
1: 2 আমি যিটো

0: ৱৰ্ক প্লেচতো খেলা দিব কৈছে, যিবিলাক ৱৰ্ক ফেক্টৰী, ফেক্টৰীটোৰ মাজত গেম হ'ব পাৰে এই বুলি কৈছে। ইণ্ডাষ্ট্ৰীবিলাক আমাৰ ইয়াত চাহ উদ্যোগ আছে, আগতে খেলা হৈছিলে বেডমিণ্টন, ৰাতি ৰাতি বেডমিণ্টন হৈছিলে, কিন্তু তেওঁলোকৰ এইবিলাক কমি গ'ল। সেইকাৰণে ৱৰ্ক ফৰ্চ তাৰ মেজৰৰ পৰাও কিজানি টেলেণ্ট চাৰ্চ কৰিব পৰা অৱস্থা হৈ যাব পাৰে, বহুত ভাল ভাল প্লেয়াৰ ওলাই যাব পাৰে ফুটবলৰ, আগতে ওলাইছে তেনেকে, কিন্তু তাৰ ওপৰত এটা মুভমেণ্ট কৰিব কৈছে এতিয়া, আগত মুভমেণ্ট নাছিলে, এতিয়া এটা মুভমেণ্ট কৰিব কৈছে।
1: শেষৰটো আছে পাঁচ নম্বৰটো, ইণ্টিগ্ৰেশ্যন উইথ এডুকেশ্যন, NEP নেশ্যনেল এডুকেশ্যন পলিচি 2020, এই বিষয়ে আপুনি কওকচোন।
0: এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, আপুনি জানে বৰ্তমান নেশ্যনেল এডুকেশ্যন পলিচি 2020, তাত এই স্পৰ্টছটো এটা সন্নিৱিষ্ট কৰা হৈছে ইণ্টিগ্ৰেটেড পাৰ্ট অফ দি স্কুলছ কেৰিকুলাম। খেলা এটা বেলেগ ধৰণৰ ক্লাছ থাকিব পাৰে, তাত টিচাৰ এপইণ্টমেণ্ট হ'ব, স্পৰ্টছ টিচাৰ এপইণ্টমেণ্ট হ'ব, বেডমিণ্টন টিচাৰ এপইণ্টমেণ্ট, টেবুল টেনিছ টিচাৰ এপইণ্টমেণ্ট হ'ব পাৰে। এই গোটেইখিনি NEPৰ যিখিনি গাইডলাইন দিছে 2020 আৰু তাৰ লগত সন্নিৱিষ্ট কৰা হৈছে নেশ্যনেল স্পৰ্টছ পলিচি 2025, ইকুইপ এডুকেটছ এণ্ড ফিজিকেল এডুকেশ্যন, ফিজিকেল এডুকেশ্যনৰ কথা আছে, উইথ স্পেচিয়েলাইজ ট্ৰেইনিং মানুহ লাগিব ইন স্পৰ্টছ এডুকেশ্যনৰ কাৰণে, সেইখিনি মানুহে জনা শুনা হ'ব লাগিব আৰু এৱাৰনেছ আনিব লাগিব। সেইকাৰণে স্কুল এডুকেশ্যনৰ নেশ্যনেল স্কুল এডুকেশ্যন পলিচি 2020 গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যিটো স্কুলৰ এডুকেশ্যন ছিষ্টেমটোৰ ওপৰত ক'লে, আজি কলেজবিলাকতে হওক স্কুলবিলাকতে হওক, আমি জোৰ দি আছোঁ বিশেষকৈ আমাৰ মানুহখিনি অকল এডুকেশ্যনৰ ওপৰত, কিন্তু এটা জাতিৰ এডুকেশ্যনটো ঠিক নহয় যেতিয়া তেখেতসকলৰ হেল্থ ঠিক নহয়। আজি মণিপুৰ কেনেকে আগবাঢ়ি গৈছে বহুতখিনি ক্ষেত্ৰত, কেনেকে তেওঁলোকে হেলথৰ ওপৰত বেছি জোৰ দিছে। আপুনি চাব, এটা ল'ৰাই খেলি খেলি ষ্টেনো কৰিব পাৰে, তাৰ ব্ৰেইন খুব ভাল হৈ থাকে, বেলেগ ফালে চিন্তা নহয় আৰু তাৰ ষ্টেমিনা থাকে, হেলথি, সি খোৱা টাইমত সি বেলেগ কথা চিন্তাই কৰিব নোৱাৰে। সেইকাৰণে নেশ্যনেল এডুকেশ্যন পলিচিত এটা কথা কৈছে, ইজ দ্য পাৰ্ট অফ দি স্কুল কেৰিকুলাম, স্কুল কেৰিকুলামত এইটো মাষ্ট, আগতে এইটো এক্সট্ৰা আছিলে, কোনোবাই খেলিব পাৰে নেখেলিব পাৰে, কিন্তু এতিয়া নতুন যিটো সন্নিৱিষ্ট কৰা হ'ল এইটো তাত মাষ্ট এনি গেমছ, এইটোৱে হ'ল কথা।
1: শ্ৰীযুত শৰ্মা, আজি আমি যি পাঁচটা বিষয়ে আলোচনা কৰিলোঁ আৰু আমাৰ সময় সীমিত, গতিকে আজি আমি ৰাষ্ট্ৰীয় ক্ৰীড়ানীতিৰ বিষয়ে প্ৰথম খণ্ডত আজি আমি আপোনাৰ পৰা বিদায় ল'ব লাগিব। আমি আকৌ আপোনাৰ লগত ৰাষ্ট্ৰীয় ক্ৰীড়ানীতিৰ দ্বিতীয় খণ্ড আলোচনা কৰিম, কিন্তু এই বিষয়ে আপোনাৰ পৰা আমি আজি যিখিনি কথা গম পালোঁ বা ৰাষ্ট্ৰীয় ক্ৰীড়ানীতিৰ বিষয়ে গম পালোঁ, তাৰ বাবে আমি তেজপুৰ অনুদান কেন্দ্ৰৰ শ্ৰোতা হৈ আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ আপুনি আকৌ অহা খণ্ডত আপুনি ৰাষ্ট্ৰীয় ক্ৰীড়ানীতিৰ দ্বিতীয় যিখিনি কথা আছে, দ্বিতীয় যিখিনি পৰ্যায় আছে, দ্বিতীয় যিখিনি নীতি আছে, এই বিষয়ে আমি আপোনাৰ লগত বিতংভাৱে আলোচনা কৰিম। আজি আপোনাক ইয়াতে লগ কৰিছোঁ,
0: ধন্যবাদ, ধন্যবাদ, নমস্কাৰ।
1: শ্ৰোতাসকল, ইমান পৰে সাপ্তাহিক খেল সংবাদ সম্পৰ্কীয় অনুষ্ঠান খেল জগত শুনিলে, ঠাইতে মানিবদ্ধ কৰা অনুষ্ঠানটো যুগুতাই আগবঢ়ালে প্ৰাণজিৎ বৰুৱাই, নমস্কাৰ।

0: চতৰণ অধ্যায় আমাজ লোকপিয়ন আমাজ বিকাশ।
1: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027 আমাৰ লোকপিয়ল আমাৰ বিকাশ।

0: পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল আমাৰ বিকাশ।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া

0: নিবেদন কৰিবলৈ লৈছো সংগীত ভিত্তিক অনুষ্ঠান বৰ্ণালীৰ পুনৰ প্ৰচাৰ
1: তেজপুৰ আগবঢ়াইছো বৰ্ণালী। হাঁহি মানুহৰ জীৱনৰ ই এক মৌলিক উপাদান। অকৃত্ৰিম হাঁহিয়ে মনৰ মলিনতা দূৰ কৰে। হাঁহিমুখীয়া ব্যক্তিত্বই মানুহ সহজে আকৰ্ষণ কৰে। হাঁহিয়ে মানুহক জীৱন যন্ত্ৰণাৰ পৰা মুক্ত কৰি ৰাখে। মানুহে কেতিয়াও এটা জটিল জীৱন বা কষ্টকৰ জীৱন নিবিচাৰে। সেয়ে মানুহে যদি হাঁহি হাঁহি কাম কৰে, তেন্তে কষ্ট লাঘৱ হয় আৰু সাৰ্থকতা পোৱা যায়।

সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কৈছিল, জীৱনৰ অৰ্থই হ'ল হাঁহি। তোমাৰ হাঁহিখিনি আনৰ সৈতে ভগাই ল'বা আৰু কান্দোনখিনি নিজে লুকুৱাই থবা। তুমি যিমানেই হাঁহি বিলাবা সিমানেই মহান হ'বা। হাঁহি হৈছে মনৰ আঁৰ নথকা দাপোন। হাঁহি সুখ

কাৰোবাক অভিনন্দন জনাবলৈ হাঁহিতকৈ ডাঙৰ উপহাৰ আৰু একো নাই। হাঁহিয়ে ইজনে সিজনক কাষ চপাই আনে। হাঁহি জীৱনৰ মূল মন্ত্ৰ। হাঁহি জীৱনৰ বাবে যে অতি প্ৰয়োজনীয় সেই কথা অনুধাৱন কৰিয়ে বিশ্বৰ বিভিন্ন ঠাইত হাঁহিবৰ বাবেই লাফিং ক্লাব গঢ় লৈ উঠিছে। যিকোনো বয়সৰ মানুহে ইয়াত যোগদান কৰি ব্যায়াম নতুবা যোগৰ যোগেদি সহাৰ অনুশীলন কৰে।

হাঁহিয়ে সৌন্দৰ্য বঢ়ায়, আত্মবিশ্বাস বঢ়ায়, হাঁহিয়ে কষ্ট আৰু মানসিক চাপ দূৰ কৰে, হাঁহিয়ে আয়ুস বঢ়ায়,

মানুহৰ জীৱন সুখ দুখৰ সংমিশ্ৰণ। দুখ আছে বাবে সুখ প্ৰাপ্তিৰ অনুভৱ আছে। জীৱনৰ পূৰ্ণতা প্ৰাপ্তিৰ বাবে আনন্দমধুৰ পৰিৱেশ এটাৰ সৃষ্টি কৰি যদি আমি হাস্যৰস আহৰণ কৰিব পাৰোঁ, তেন্তে কোনো আলৈ আহোকালে আমাক আমনি কৰিব নোৱাৰে। এমুকুৰা হাঁহিয়ে নিজৰ ঘৰখন স্বৰ্গীয় কৰি তোলাৰ লগতে জীৱন উদযাপনৰ মাদকতা আনি দিব পাৰে। হাঁহি সংক্ৰামক। সমজুৱাৰ মাজত এজনে হাঁহি দিলে উপস্থিত অন্যান্য ব্যক্তিসকলো হাঁহিৰ অংশীদাৰ হয়, ৰসাল পৰিৱেশ এটা গঢ় লৈ উঠে। খুহুটীয়া কথায়ো মানুহৰ মাজত হাস্যৰস সৃষ্টি কৰে। হাস্যৰস সৃষ্টি কৰিব পৰাটো মানুহৰ অনন্য গুণ। হাঁহিয়ে মনটো আনন্দময় কৰি ৰাখিব পৰাটো বিশেষ সফলতা।

0: বৰ্ণালী শুনিলে। অনুষ্ঠানটি যুগুতাই আঠ ধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা গৌতম নাথৰ।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথমেই শুনাবলৈ লৈছোঁ হমজলি বোলছবিৰ মহম্মদ ৰফি আৰু আশা ভোছলেৰ কণ্ঠৰ এই গীতটি।

অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ কিশোৰ কুমাৰৰ কণ্ঠত খুশবু বোলছবিৰ এই গীতটি।

হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰত, কিলো হাৰ্জ 1125 আৰু এফ এম ব্ৰেণ্ডৰ 102.4 মেগা হাৰ্জত। শ্ৰোতাসকল, এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় হৈছে নিশা 10:30 আৰু ইয়াৰ লগে লগে আজিৰ এই অধিৱেশনৰো ইমানতে অন্ত পৰিল। আমাৰ কেন্দ্ৰৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55 এফ এম ব্ৰেণ্ডৰ 102.4 মেগা হাৰ্জত। বিয়লিৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব সন্ধ্যা 5:25 মিডিয়াম ৱেভৰ 266.66 মিটাৰত আৰু এফ এম ব্ৰেণ্ডৰ 102.4 মেগা হাৰ্জত। আজিৰ এই অধিৱেশনৰ

ভিন্ন দায়িত্বত আছিল। নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল অম্লানজ্যোতি গগৈ, প্ৰতীক্ষা খনিকৰ আৰু বিলিংফা স্বৰ্গীয়াৰী। ট্ৰান্সমিটাৰত আছিল গোবিন ছেত্ৰী, প্ৰদীপ চন্দ্ৰ টাই। পৰিবহণত আছিল নয়ন দৈমাৰী আৰু ডিউটি ৰুমত আছিল আজিৰ প্ৰচাৰণ সহায়িকা কৌৰৱী গগৈ। প্ৰচাৰণ কক্ষৰ পৰা আজিৰ এই অধিৱেশন সামৰি আজিলৈ সমূহ শ্ৰোতাৰ পৰা মই